আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 31 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হলে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তনযুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: আজিৰ মুকুতামালা মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হল।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাফেজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান জিকিৰ।

0: শ্ৰোতাসকলে জিকিৰ শুনিলে হাফেজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ।
1: এই সময়তেই এটা নিৰামিষ ভোজী বৰ্ডিঙত মেঞ্চেষ্টাৰৰ এজন ভাল খ্ৰীষ্টিয়ানৰ সৈতে মোৰ পৰিচয় হ'ল। খ্ৰীষ্ট ধৰ্ম সম্বন্ধে তেওঁ মোক বহু কথা জনালে। তেওঁ ক'লে, মই নিৰামিষ ভোজী, মই মদ নাখাওঁ। অৱশ্যে বহু খ্ৰীষ্টিয়ানে মাংস আৰু মদ খায়, কিন্তু মাংস খোৱা নাইবা মদ খোৱা সম্পৰ্কে শাস্ত্ৰত একো আদেশ নাই। অনুগ্ৰহ কৰি বাইবেলখন পঢ়ি চাবচোন। তেওঁৰ উপদেশ গ্ৰহণ কৰিলোঁ আৰু তেওঁ মোক বাইবেল এখন দিলে। মোৰ ৰিণিকি ৰিণিকি মনত পৰে যে তেওঁ নিজেই বাইবেল বেছি ফুৰিছিল, আৰু মানচিত্ৰ আদি অন্যান্য ছবি থকা বাইবেল এখন তেওঁৰ পৰা মই কিনি ল'লোঁ। মই পঢ়া আৰম্ভ কৰিলোঁ সম্ভৱ অ'ল্ড টেষ্টামেণ্টখন, কিন্তু গোটেইখন পঢ়িব পৰা নাছিলোঁ। জেনেছিছ অধ্যায় পঢ়া শেষ হ'লত পিছৰ অধ্যায়বোৰ পঢ়িবলৈ ধৰিলে মোৰ টোপনি অহা হ'ল। বৰ কষ্টেৰে একো নুবুজাকৈ পাত লুটিয়াই গ'লোঁ। নাম্বাৰ্ছৰ অধ্যায় পঢ়াত মই বৰ আমনি পাইছিলোঁ, কিন্তু নিউ টেষ্টামেণ্টে মোৰ মনত অন্য এক ধাৰণা আনিলে। বিশেষকৈ যীশুৱে দিয়া উপদেশবোৰ ছাৰ্মন অন দ্য মাউণ্ট হিয়াত দকৈ সোমাল। গীতাৰ লগত মই ৰিজাই চালোঁ, কিন্তু মই তোমালোকক কওঁ, অন্যায়ৰ প্ৰতিৰোধ নকৰিবা। যি তোমাৰ সোঁগালত চৰ সোধায় তেওঁক সিখনগালো পাতি দিবা। কোনোবাই তোমাৰ কোট চলা কাঢ়ি ল'লে তুমি তেওঁক তোমাৰ আন দীঘলীয়া চলাটোও দিবা। এই কথাবোৰ পঢ়ি মই অসীম আনন্দ পালোঁ। আৰু শ্যামল ভট্টই লেখা, কোনোবাই যদি এবাটি পানী বিচাৰে তেওঁক একাহী ভাত দিবা, এই কথাষাৰ মোৰ মনলৈ আহিল। মোৰ তৰুণ মনে গীতা, লাইট অফ এছিয়া আৰু ছাৰ্মন অন দ্য মাউণ্টৰ শিক্ষা একত্ৰ বুজিবলৈ চেষ্টা কৰিলে। ত্যাগেই ধৰ্মৰ শ্ৰেষ্ঠ স্বৰূপ বুলি মোৰ মনত দকৈ সোমাল। এই পঢ়াতেই অন্যান্য ধৰ্ম প্ৰচাৰকৰ জীৱনী পঢ়িবলৈ হেঁপাহ হ'ল। বন্ধু এজনে কাৰ্লাইলৰ হিৰ' এণ্ড হিৰ' ৱৰশ্বিপ বোলা কিতাপখন মোক পঢ়িবলৈ ক'লে। বীৰৰ স্বৰূপ ধৰ্ম প্ৰতিষ্ঠাতা, এই অধ্যায়টো পঢ়ি ধৰ্ম প্ৰতিষ্ঠাতাৰ মহত্ব, সাহস আৰু তপস্যা সম্বন্ধে শিকিলোঁ। ধৰ্মৰ এই পৰিচয়ৰ বাহিৰে মোৰ অন্য একো পৰিচয় হোৱা নাছিল, কাৰণ এই সময়ত পঢ়াত ব্যস্ত থাকিবলগীয়া হোৱাত অন্য কিতাপ পঢ়িবলৈ মোৰ সময়েই নাছিল। কিন্তু মই ধৰ্মগ্ৰন্থহে সৰহকৈ পঢ়ি প্ৰধান ধৰ্মবিলাকৰ সম্বন্ধে জ্ঞান লাভ কৰা মনে মনে স্থিৰ কৰিলোঁ। নাস্তিকতা সম্পৰ্কে একো নজনাকৈ মই কেনেকৈ থাকোঁ? প্ৰত্যেক ভাৰতবাসীয়ে ব্ৰাদলৰ নাম আৰু তেওঁ নাস্তিকতাৰ কথা জানে। এই সম্বন্ধে মই কেইখনমান কিতাপ পঢ়িছিলোঁ, কিন্তু নামবোৰ মনত নাই। মোৰ ওপৰত এইবিলাক কিতাপৰ একো প্ৰভাৱ নপৰিল, কাৰণ নাস্তিকতাৰ অলংঘনীয় পৰ্বত মই ইতিপূৰ্বেই পাৰ হৈ আহিছিলোঁ। সেই সময়ত মিছেছ বেচান্তে বৰ খ্যাতি লাভ কৰিছিল আৰু নাস্তিকতাৰ পৰা কেনেকৈ তেওঁ আস্তিক হ'লহি সকলো কথা প্ৰচাৰ কৰি আছিল। এইবিলাক কথাত মোৰ নাস্তিকতালৈ ঘৃণাৰ ভাৱ আৰু দকৈ বহিল। তেওঁৰ মই কেনেকৈ থিঅ'চফিষ্ট হ'লোঁ, হাউ আই বিকেম এ থিঅ'চফিষ্ট, এই কিতাপখন পঢ়িছিলোঁ। সেই সময়ত ব্ৰাদল ঢুকাই ৱৰ্কিং মৈদামত তেওঁৰ সমাধি কৰা হৈছিল। তেওঁ দেহ সৎকাৰ চাবলৈ ময়ো গৈছিলোঁ, বিলাতত থকা সকলো ভাৰতীয়ই গৈছিল। কেইজনমান পাদ্ৰীয়ে তেওঁক শেষ সন্মান দেখুৱাবলৈ তাত উপস্থিত আছিল। তাৰ পৰা ওলটি আহোঁতে ৰেলৱে ষ্টেচনত ৰেলৰ বাবে বাট চাই থাকিবলগীয়া হ'ল। নাস্তিক দলৰ এজন প্ৰধান পাণ্ডাই ষ্টেচনত পাদ্ৰী এজনক সুধিলে, ডাঙৰীয়া, আপুনি ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰেনে? হয়, মই কৰোঁ, বিনীতভাৱে পাদ্ৰীজনে উত্তৰ দিলে। পৃথিৱীৰ পৰিধি 28,000 মাইল, ইয়াত আপোনাৰ মত আছে নহয়নে? এইবুলি তেওঁ আত্ম আশ্বাসৰ হাঁহিৰে পুনৰাই সুধিলে। নিশ্চয়, পাদ্ৰীগৰাকীয়ে উত্তৰ দিলে। তেন্তে ডাঙৰীয়া, আপোনাৰ ঈশ্বৰৰ

0: আকাৰ কিমান ডাঙৰ আৰু তেওঁ কোত থাকে এবাৰ কওকচোন। আমাৰ দুয়োৰে হিয়াৰ মাজত ঈশ্বৰ বিৰাজমান বুলি আমি জনা হলে ডাঙৰীয়া মোক সৰু ল'ৰা বুলি নাভাবিব বুলি সেইগৰাকী নাস্তিকে গৰ্বেৰে হাঁহি ক'লে। পাদ্ৰীজন বিনয়েৰে সৈতে নিমাত হৈ ৰ'ল। এনেবিধৰ কথা বতৰা শুনি নাস্তিকতালৈ মোৰ ঘৃণা আৰু দকৈ সোমাল।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অনুপ জলুতাৰ কণ্ঠত এটি ভজন।

ইমান পৰে শ্ৰোতাসকলে অনুপ জলোতাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 12:30 বজাত আইডিঅ'ৰ বোলনি অনুষ্ঠানত সৃষ্টি শিতানত মাহজাবিন আৰা বেগমৰ কবিতা আৰু ৰূপজ্যোতি গগৈৰ গল্প আগবঢ়াব ৰুণামণি বৰাই। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ 1ষ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট লেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড আঠ ধৰিব চিদানন্দ দেৱগোস্বামীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজি পুৱা 9:20 প্ৰচাৰ কৰিবলগীয়া প্ৰভাতী তৰংগৰ বিষয় অংগদান জীৱনদান। আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰূপণ প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা। এই অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰূপণ প্ৰতিষ্ঠানৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। দিনৰ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য সাধুকথা আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:25 সংস্কৃত পাঠ অনুষ্ঠানত পাঠ আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই। অংশগ্ৰহণকাৰী ভাস্কৰজ্যোতি গোস্বামী, শ্ৰুতিমালা দেৱী আৰু মানসী শৰ্মা।

বিয়লি 5:45ৰ বিদ্যাৰ্থীৰ অনুষ্ঠানত পঞ্চতন্ত্ৰৰ কাহিনীৰ নাট্যৰূপত আধাৰিত এখনি আলেখ্য মিত্ৰলাভৰ তৃতীয় খণ্ড, অনাতাঁৰ অভিযোজনা কুশপ্ৰভা কলিতাৰ, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ। 6:10 কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয়ে অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদসমূহৰ বিৱৰণ। আলোচনাত ভাগ ল'ব সগেন্দ্ৰনাথ কাকতি আৰু নিভাৰাণী গায়নে, আগ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ফুলেশ্বৰী ৰাভা আৰু সংগীসকলৰ কণ্ঠত ৰাভা গীত। নিশা 8:20 ডক্টৰ দীপাঞ্জলি মেধি দাসৰ ইংৰাজী কথিকা ষ্ট্ৰেছ দ্য এনিমি উইথিন। নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত।

খন্তেক পাছতেই পুৱা 6:55 জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মায়। 7:15 আজি পুৱা আগবঢ়াব শশাংক দীপ হালুৱে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 একক শিল্পীৰ গীতৰ অনুষ্ঠান, এই অনুষ্ঠানত তৰালী শৰ্মাৰ গীত শুনিবলৈ পাব। 8:30 গীতিমালিকাৰ শিল্পী তৰুণ দাস আৰু ৰুবি কলিতা, কল্পনা দত্ত, অনুপম হাজৰিকা আৰু ডেইজি দাস, সেবিকা শইকীয়া, নকুল বৰ্মন। দিনৰ 12:15 হিন্দী ছবিৰ গীত অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 কল্পনা তালুকদাৰৰ কণ্ঠত আধুনিক গীত।

0: দিনৰ 1:20 খগেশ্বৰ দাস আৰু সংগীসকলৰ কণ্ঠত ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠান, 1:50 দীপক তালুকদাৰৰ কণ্ঠত লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আৰু নিশা 8:30 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 6:40 হাফেজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান। অনুষ্ঠান পরিস্থিতি ইমানে।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাইলৈ নিশা 8:02

0: ভিতৰত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানীৰ ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে, অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354055222 এই দুটি নম্বৰলৈ ফোন কৰিব পাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। লোক পৰীক্ষা অসাধু পন্থাৰ প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 কালি ৰাজ্যসভাত গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ইটোৰ পাছত সিটো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্ধাৰিত সময়সীমা মানি চলি চৰকাৰৰ ধজাবাহী প্ৰকল্পসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। কমনৱেলথ গেমছত ভাৰতৰ লভপ্ৰীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ 110 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰিছে আৰু নিকিতা শ্বেৰাৱতে 17 বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ মল্লযুদ্ধত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ দুয়োখন সদনত অনুমোদন লাভ কৰে। ইয়াৰ পূৰ্বে লোকসভাত বুধবাৰে বিধেয়কখন গৃহীত হয়। মধ্যাহ্ন ভোজন বিৰতিৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি উচ্চ সদনত বিধেয়কখন উত্থাপন কৰে। বিধেয়কখন উত্থাপনৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰে। বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক বিচাৰৰ বাবে বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত অভিযোগ দাখিলৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কৰ্মচাৰী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে বিষয়টো দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিষয়টোৰ প্ৰতিগৰাকী লোকৰ মন মস্তিষ্ক জোকাৰি গৈছে। ডঃ সিঙে লগতে প্ৰশ্নকাকত ফাদিল আৰু দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক বিকশিত ভাৰতৰ বাবে বৃহৎ বিনিয়োগ বুলি অভিহিত কৰে। দেশত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সংখ্যা 7ৰ পৰা 22লৈ আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও চকুত লগা ধৰণে বৃদ্ধি কৰা হৈছে বুলি ডঃ সিঙে উল্লেখ কৰে। তেওঁ ইয়াক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ গণতান্ত্ৰিকৰণ বুলি আখ্যা দিয়ে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিগত দশকৰ পৰিৱৰ্তনকামী বৃহৎ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। এই শিক্ষানীতিয়ে কিশোৰ কিশোৰীসকলক অভিভাৱক অথবা পিতৃ মাতৃয়ে বাছনি কৰা বিষয়ৰ দাসত্বৰ পৰা মুক্ত কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে সদন কক্ষ ত্যাগ কৰে। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি ডঃ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু সেই কথাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে। ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই। প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধ কাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
2: Prime Minister Modi ji lost no time to declare that nobody will be allowed to jeopardize the future of our children, and hence this legislation which seeks to make amendments in 2024 act in order to make it more stringent, more deterrent is being brought in. If there are any suggestions for improvement,

0: I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country.
1: ইয়াৰ আগেয়ে আলোচনাৰ পাতনি মেলি সদনত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখাবৰ বাবেহে সংস্কাৰ কৰা হৈছে। এই প্ৰস্তাৱিত বিধেয়কখনে লোক পৰীক্ষাৰ ক্ষেত্ৰত হোৱা অনিয়ম ৰোধ কৰাত ফলপ্ৰসূ হ'ব নোৱাৰে। তেওঁ কয় যে কংগ্ৰেছে বিধেয়কখনৰ সমৰ্থন কৰে যদিও ইয়াৰ স্বচ্ছতা নিশ্চিত কৰা আৰু পৰীক্ষা ব্যৱস্থাক প্ৰশ্নকাকত ফাদিলৰ সমস্যামুক্ত কৰাৰ বাবে কোনো বিশেষ পদক্ষেপ লোৱা হোৱা নাই। প্ৰশ্নকাকত ফাদিল পৰীক্ষাৰ অনিয়ম আৰু প্ৰতিষ্ঠানগত ব্যৰ্থতাক লৈ ছাত্ৰ ছাত্ৰীসকলে উদ্বেগ প্ৰকাশ কৰাৰ পাছতহে চৰকাৰে এই পদক্ষেপ লৈছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।
2: ज्यादा जुर्माना कड़ी सजा स्पेशल टास्क फोर्स फास्ट ट्रैक कोर्ट्स जैसे प्रावधान आपने इसमें रखा है इससे कुछ फर्क पड़ने वाला नहीं लेकिन ये जो मजबूत कानून लाने के लिए हमने 2024 में ही इसकी मांग रखी थी लेकिन तब आपने हमारी इस बात को नहीं माना।
1: আলোচনাত অংশ লৈ বিজেপিৰ ব্ৰিজলালে কয় যে লোক পৰীক্ষাত অসাধু পন্থা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা প্ৰৱৰ্তনৰ উদ্দেশ্যে চৰকাৰে 2024 চনৰ আইনখনক সংশোধনৰ প্ৰস্তাৱ দিছে। তেওঁ কয় যে পৰীক্ষা সম্পৰ্কীয় গোচৰৰ তদন্তৰ বাবে নতুন বিধেয়কখনত বিশেষ কাৰ্যবাহিনী গঠনৰ ব্যৱস্থা আছে। বিজেপিৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে নীটে সকলো ছাত্ৰ ছাত্ৰীকে সমান সুযোগ প্ৰদান কৰিছে আৰু পৰীক্ষাত দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল প্ৰদৰ্শন কৰাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক। বিৰোধী পক্ষই শিক্ষাৰ্থীসকলক বিপথে পৰিচালনা কৰাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ তোলে। কংগ্ৰেছৰ মুকুল ৱাসনিকে কয় যে অকল শাস্তি জৰিমনা বৃদ্ধি কৰি আৰু দ্ৰুত আদালত গঠন কৰি পৰীক্ষাসমূহ স্বচ্ছ নিকা আৰু বিশ্বাসযোগ্য কৰিব পৰা নাযায়। টি এম চিৰ সাগৰিকা ঘোষ, এ আই এ ডি এম কেৰ এম থাম্বিদুৰাই, বিজেডিৰ সন্তৃপ্ত মিশ্ৰ, আৰ জে ডিৰ মনোজ ঝা, চি পি আই এমৰ জন ব্ৰিট্ৰাস আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠোৱালকে ধৰি কেইবাগৰাকীও সাংসদে আলোচনাত ভাগ লয়। কেন্দ্ৰীয় চৰকাৰে বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ইটোৰ পাছত সিটো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা ভিডিঅ' বাৰ্তাত কয় যে বিগত কেইবাটাও দশক ধৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰশ্নকাকত ফাদিলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এই সমস্যাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ আশংকা কঢ়িয়াই আনিছে। তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত শিক্ষা আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰিছিল। সংসদে এই সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে কঠোৰ আইনী ব্যৱস্থা থকা লোক পৰীক্ষা অসাধু পন্থাৰ প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' বাৰ্তাটোত প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তিচালিত স্বচ্ছ পৰীক্ষা ব্যৱস্থা, প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধী কঠোৰ আইন আৰু পৰীক্ষা মাফিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰমৰ মূল্য দিয়াৰ লগতে বিকশিত ভাৰতৰ বাবে ভেটি সুদৃঢ় কৰাটো জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়াসকলক ধবজাবাহী প্ৰকল্পসমূহৰ ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। বিকশিত ভাৰতৰ লক্ষ্য সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীসোণোৱালে মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ বন্দৰ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলক দেশৰ দীৰ্ঘকালীন সামুদ্ৰিক অভিলাষা পূৰণৰ বাবে ঐক্যবদ্ধ দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সামগ্ৰী পৰিবহণ সামৰ্থ্যৰ সম্প্ৰসাৰণ, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু গোলকীয় প্ৰতিযোগিতাৰ বাবে ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ভাৰতবৰ্ষক বিশ্বৰ অগ্ৰণী সামুদ্ৰিক অৰ্থব্যৱস্থাসমূহৰ অন্যতম হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত গ্ৰহণ কৰা বিশদ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সামুদ্ৰিক খণ্ড দেশৰ অৰ্থনৈতিক ৰূপান্তৰৰ শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে। কমনৱেলথ গেমছত ভাৰতৰ লভপ্ৰীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ 110 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক আৰু সীমা কলিৰমনাই মহিলাৰ ডিছকাছ থ্ৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অষ্ট্ৰেলিয়া সম্প্ৰতি 110টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। ভাৰত 3টা সোণ, 10টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 17টা পদকেৰে তালিকাৰ দশম স্থানত আছে। আজাৰবাইজানৰ বাকুত চলি থকা 17 বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ মল্লযুদ্ধত নিকিতা শ্বেৰাৱাতে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে কামনা বাদল আৰু গৰিমাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ 57 কিলোগ্ৰাম শাখাত নিকিতাই ইউ এছ এৰ এপেনেছা এলিছনক 0-6 ব্যৱধানত পৰাস্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।

0: পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 কালি ৰাজ্যসভাত গৃহীত হয়। কেন্দ্ৰীয় চৰকাৰে বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ইটোৰ পাছত সিটো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্ধাৰিত সময়সীমা মানি চলি চৰকাৰৰ ধজ্জাবাহী প্ৰকল্পসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। কমনৱেলথ গেমছত ভাৰতৰ লভপ্ৰীত সিঙে পুৰুষৰ ভাৰোত্তোলনৰ 110 কিলোগ্ৰাম ওজৰ শাখাত ৰূপৰ পদক অৰ্জন কৰিছে আৰু নিকিতা চেৰৱাটে 17 বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ মল্লযুদ্ধত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আজি বিশ্ব ৰেঞ্জাৰ দিৱস। বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্মনিয়োগ কৰা লোকসকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোকসকলক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যৰে প্ৰতি বছৰে 31 জুলাই দিনটো সমগ্ৰ বিশ্বতে ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। জীৱ জন্তু আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সাহসী লোকসকলক আজিৰ এই দিনটোতে সন্মান জনোৱা হয়। আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেচন চমুকৈ IRF নামৰ এটা গোট 1992 চনত সমগ্ৰ বিশ্বৰ উদ্যান ৰেঞ্জাৰসকলৰ প্ৰচেষ্টাক আগুৱাই নিয়াৰ আৰু সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল। এই দিনটো প্ৰথমে 2007 চনত কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ভিৰুংগা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত এক মৰ্মান্তিক ঘটনাত মৃত্যু হোৱা 4গৰাকী ৰেঞ্জাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পালন কৰা হৈছিল। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে ৰেঞ্জাৰসকল সলনি হৈ থকা এখন পৃথিৱীৰ ৰক্ষক। অসমৰ এগৰাকী নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক ফণী শৰ্মাৰ আজি স্মৃতি দিৱস। মঞ্চ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত অভিনয় কৰে। তেখেতে 1948 চনত চিৰাজ আৰু 1955 চনত পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয়ো কৰিছিল। অসমীয়া নাট্য জগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক 1950 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত নটসূৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল। তেজপুৰৰ ঐতিহাসিক বান ৰংগমঞ্চৰ দ্বাৰৰক্ষী হিচাপে নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই 1921 চনৰ জুন মাহত 11 বছৰ বয়সতে বিদ্যালয়ৰ বছেৰিকা বঁটা বিতৰণী সভাত লাচিত বৰফুকনৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জগতত প্ৰৱেশ কৰিছিল। তেখেতৰ দেউতাক মুলান শৰ্মাও এগৰাকী নাটকৰ লগত জড়িত আৰু বান ৰংগমঞ্চৰ সু অভিনেতা হিচাপে পৰিচিত আছিল। দেউতাকৰ লগত নিয়মিত নাট্যশালালৈ গৈ ফণী শৰ্মাই ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ললিত মোহন চৌধুৰী, প্ৰফুল্ল বৰুৱা আদিৰ দৰে প্ৰবীণ অভিনেতাসকলৰ অভিনয় পৰিৱেশন উপভোগ কৰিছিল আৰু নাট্য জগতৰ প্ৰতি আকৃষ্ট হৈছিল। 1935 চনত ফণী শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিচালিত কথাছবি জয়মতীৰ নিৰ্মাণত সহযোগ কৰে আৰু তাত গাঠি হাজৰিকাৰ চৰিত্ৰ ৰূপায়ণ কৰে। আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতীত তেখেতে নায়কৰ বন্ধু ললিতৰ ভূমিকাত অভিনয় কৰে। 1948 চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় চুটিগল্পৰ আধাৰত চিৰাজ নামৰ বোলছবি নিৰ্মাণ কৰে। তাৰ পিছত 1955 চনত তেখেতে পিয়লি ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাতো অভিনয় কৰিছিল। 1958 চনত ফণী শৰ্মাৰ বলিষ্ঠ অভিনয়ৰ বাবে অসমীয়া কথাছবি ৰঙা পুলিচে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া ছবিৰূপে চিহ্নিত হৈছিল। 1963 চনত মুক্তি লাভ কৰা ইতোহিত বহুত নামৰ কথাছবিখনত অদ্ভুত প্ৰকৃতিৰ অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া মোহন চলিহাৰ ব্যতিক্ৰমধৰ্মী খুহুতীয়া অভিনয়েৰে ফণী শৰ্মাই

0: দৰ্শকক হাঁহিৰ খোৰাক যোগাইছিল। মঞ্চ আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এগৰাকী নাট্যকাৰ ৰূপেও ফণি শৰ্মা সুপ্ৰসিদ্ধ আছিল। বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ কোঁৱৰ বিদ্ৰোহৰ আলম লৈ ফণি শৰ্মাই ৰচনা কৰা বুৰঞ্জীমূলক নাটক ভোগজৰা নাটকখনে অনাতাঁৰ নাট প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এগৰাকী ভাৰতীয় লেখক মুন্সী প্ৰেমচন্দৰ আজি উপজা দিন। তেওঁৰ প্ৰকৃত নাম হৈছে ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ এগৰাকী ঔপন্যাসিক, চুটিগল্প লিখক আৰু নাট্যকাৰ আছিল, যিয়ে এক ডজনৰো অধিক উপন্যাস, বহুতো চুটিগল্প আৰু প্ৰবন্ধ লিখিছিল। পেছাত এগৰাকী শিক্ষক প্ৰেমচন্দৰ জন্ম হৈছিল 1880 চনৰ জুলাই মাহৰ 31 তাৰিখে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ওচৰৰ লামহি নামৰ এখন গাঁৱত। উৰ্দু আৰু পাৰ্চী ভাষাৰে শিক্ষা জীৱনৰ পাতনি মেলা প্ৰেমচান্দে 1898 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ স্থানীয় বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰিছিল। চাকৰিৰ লগতে তেওঁ পঢ়া শুনাও কৰি আছিল আৰু 1919 চনত BA পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক শিক্ষা বিভাগৰ পৰিদৰ্শকৰ পদত নিযুক্তি দিয়া হৈছিল। তেওঁ সেৱা সদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পুষ্কি ৰাত, বৰে ঘৰ কি বেটী, বুঢ়ী কাকী আদি 300+ গল্প ৰচনা কৰিছিল। ভাৰতীয় সংগীত শিল্পী হিচাপে অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব মহম্মদ ৰফিৰ আজি স্মৃতি দিৱস। সংগীত জগতত সুদীৰ্ঘ 4 দশক সময়কাল অতিবাহিত কৰা মহম্মদ ৰফিয়ে সংগীতৰ ক্ষেত্ৰত থকা অসামান্য অৱদানৰ বাবে শ্ৰেষ্ঠ গায়ক হিচাপে আৰু 6 বাৰ ফিল্মফেয়াৰ পুৰস্কাৰেৰে বিভূষিত হৈছিল। ইয়াৰ উপৰি 1967 চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। প্ৰায় 40 বছৰ ধৰি সংগীত জগতত থকা কালত প্ৰায় 26,000ৰো অধিক চলচ্চিত্ৰৰ গানত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছিল মহম্মদ ৰফিয়ে। হিন্দীসহ কোনকানী, উৰ্দু, ভোজপুৰী, উৰিয়া, পঞ্জাৱী, বাংলা, মাৰাঠী, সিন্ধি, কানাড়া, গুজৰাটী, তেলেগু, মাঘী, মৈথিলী, অসমীয়া ভাষাতো মহম্মদ ৰফিয়ে গান গাইছিল। মহম্মদ ৰফিয়ে তেওঁৰ সুদীৰ্ঘ সংগীত জীৱনত বহুতো নামকৰা সংগীত পৰিচালকৰ বিভিন্ন ধৰণৰ গান গাইছিল। তাৰ ভিতৰত অমৰ সংগীত পৰিচালক হিচাপে নৌচাদৰ পৰিচালনাতেই অধিক গান গাইছিল। ইয়াৰ উপৰি অ'পি নায়াৰ, শংকৰ জয়কিষাণ, SD বৰ্মন, ৰবি, মদন মোহন, লক্ষ্মীকান্ত প্যাৰেলাল আদি সংগীত পৰিচালকৰ গীতো গাইছিল মহম্মদ ৰফিয়ে। আজিৰ এই দিনটোত আমি তেখেতলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
4: এক প্ৰকাৰ PM জয় অব গৰীবৰ কে জয় বন গৈ হে।

0: Beginning from here, the historic Stillwell Road traverses from Myanmar to Kunming, the capital of the Yunnan province of China. It was originally a 1,736-kilometer journey running through lofty mountain passes, rainforests, swift rivers, gently undulating verdant valleys and cultures. The Stillwell Road was conceived as the lifeline to Allied forces fighting the Japanese in Indochina, as the dominant Japanese Imperial Navy was choking off all supply lines by sea. Planning for the road started in February 1942 and actual construction commenced on December 1942. Having based at Ledo over the next 2 years, officers and enlisted men from the Chinese Army, soldiers and civilians alike, under the command of Allied forces, toiled shoulder to shoulder, fighting every inch of the way.
1: Juddhar poyojonot nirman hua prithibir bhitorot ataitkoi dighol sthalapotto hole Stillwell Road. E Bharat Myanmar aru Sin dekhok songjog kora eta oitihaik gurutto thoka poth.
2: Stillwell Road khol khale Myanmaror logote Sinoloike Bharat sahaj sthalapothere songjojito hobo khulibo arthonoitik aru samajik sambhaboniyotar duar itihasor ek jotil sandhikkhonor smriti bijorito ei poth aku khojib hoi uthok kidore eta osombhob hopun kom somoyote sarthok hoi uthisil tar usit morjada pao ei pothe adhar hoi rachana korok boidehik hu somporko sandhan diok ভাৰতৰ উত্তৰ পূব প্ৰান্তৰৰ অঞ্চলটোক বিকাশ আৰু সফলতাৰ চাবিকাঠি
3: Stillwell Road, দ্য মেমৰি অৱ এ ফৰগটেন ৱাৰ প্ৰামাণ্য আলেখ্যখনৰ কিয়দংশ শুনিলে ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ সুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী আৰু উদ্ভাৱক জন এৰিকুনৰ জন্ম হৈছিল 1803 চনৰ আজিৰ তাৰিখত আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰিডমেনৰ জন্ম হৈছিল 1912 চনৰ আজিৰ তাৰিখত ভাৰতীয় বোলছবিৰ অভিনেত্ৰী মমতাজৰ জন্ম হৈছিল 1947 চনৰ আজিৰ তাৰিখত আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ বেলা মিত্ৰৰ মৃত্যু হৈছিল 1952 চনৰ আজিৰ তাৰিখত অসমৰ চিনেমাটোগ্ৰাফাৰ তথা পৰিচালক অজান বৰুৱাৰ মৃত্যু হৈছিল 2004 চনৰ আজিৰ তাৰিখত অভিনেতা তুলসী দাসলৈ নটসূৰ্য বঁটা প্ৰদান কৰা হৈছিল 2004 চনৰ আজিৰ তাৰিখত আজি পুৱা 9:20 পৰা প্ৰচাৰ কৰিবলগীয়া প্ৰভাতী তৰংগৰ বিষয় অংগদান জীৱনদান। আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা, আগ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠানৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
6: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। IIT গুৱাহাটীৰ গৱেষণাত উদ্বেগজনক তথ্য। 6 বছৰত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৰাজ্যৰ 252.60 বৰ্গ কিলোমিটাৰ ভূমি। দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ জীয়ৰী ৰীণা সোণোৱালে। উজনি অসমৰ বানাক্ৰান্ত 4 জিলাক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতলৈ এক বিশেষ সকাহ। 6 মাহলৈ দিব নালাগে শিক্ষা, ঘৰ আৰু বাহনৰ EMI। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা, 1 আগষ্ট পৰ্যন্ত অসম, অৰুণাচল, নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। বানপীড়িত জিলালৈ বিনামূলীয়া পাঠ্যপুথি।

অভিপ্ৰেৰণ শিক্ষা বিভাগৰ। এতিয়া আহিছোঁ খেলৰ পৃষ্ঠালৈ। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ জেভেলিন থ্ৰ'ৰ ফাইনেলত উপনীত হৈছে ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু জাজবীৰ সিঙে। লং জাম্পত ৰূপৰ পদক লাভ কৰিছে মুৰলী শ্ৰীশংকৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ক্ৰিকেটাৰ আজিংকৰ ৰাহানেৰ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈয়ে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে শশাংকদেৱ হালৱে, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তৰালি শৰ্মাৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা গৌতম শৰ্মাৰ।

মন্মথ বৈশ্যৰ ৰচনাৰে সেয়া আছিল তৰালি শৰ্মা। তৰালি শৰ্মাৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ গৌতম শৰ্মাৰ ৰচনা।

0: ইমানপৰে শ্ৰোতাসকলে তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে হেঙুলীয়া এলবামৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আজিতো পাৰ্টি লাগিব। প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম।
6: পিজ্জা পাৰ্টি, ইয়ে।
7: তোমাৰ কাৰ্ড আৰু পিন দিয়া।
8: মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
9: আৰ বি আয়ে কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
10: বাই গাৰ্লছ, কোনফালে গৈছা?
11: শুনা নাই?
10: নো শ্বেয়াৰিং।
9: আৰ বি আয়ে কয় জানি লওক, সতৰ্ক হওক।
12: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
13: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
12: পিছে এনে যত্ন ক'ত পালি?
13: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
12: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
13: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
12: অঁ, সঁচাকৈ বৰ ভাল কথা,
13: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগৰ বিষয় অংগদান জীৱনদান। আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা, আঠ ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠানৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

অহা 1 আগষ্টৰ পৰা প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 লৈ কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষক বাণী অনুষ্ঠান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15

0: মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত বিভিন্ন ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি SLBC-ৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে 19 জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ'ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ'ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনে লোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এই চাৰিখন জিলাত সম্প্ৰতি 3,18,000 ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ 11,400 কোটি টকা ঘূৰাই পাব আছে। ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি গৃহ, শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা ছমাহলৈ দিব নালাগে। প্ৰয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈও বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কৃষি, পশু আৰু মৎস্যপালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো ছমাহৰ এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা দুবছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম ছমাহৰ ৰেহাইৰ লগত ঋণ ৰাশিৰ পৰিমাণ বেছি হলে পৰৱৰ্তী সময়ত 3-7 বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান যেনে ডাকঘৰ, বীমা সংস্থা আদিৰ পৰা ঋণ লোৱাসকলকো আঁচনিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ সৈতে শীঘ্ৰে পৃথকে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লৈ বানত ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে বিচাৰিলে নিৰ্দিষ্ট বেংকটোৱে পুৰণি প্ৰমাণ পত্ৰতে অতিৰিক্ত 10,000 টকাৰ ঋণৰ ধন একাউণ্টত দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
2: হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি ছমাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো। আজি আমাৰ SLBC-ত হোৱা সিদ্ধান্ত অনুসৰি অহা ছমাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰি ছমাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, ছমাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ ছমাহ যোগ হল, প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধ্বস্ত হোৱা প্ৰতিটো নামঘৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ অনুদান আগবঢ়াব। অসম দৰ্শন আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হ'ব। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও অৰ্থ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৱৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদিৰ ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থ সাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মোককচাং আৰু উখা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকাত প্ৰথমে শুনোৱা হওক তৰুণ দাস আৰু ৰুবি কলিতাৰ কণ্ঠৰীতি গীত। গীতৰ কথা অনিল ফুকনৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী অনুপ হাজৰিকা আৰু ডেইজি দাস, গীতৰ কথা জিতেন ডেকাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুপ হাজৰিকা আৰু ডেইজি দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ এয়া সেবিকা শইকীয়া, গীতৰ কথা হীৰেণ গোহাঁই।

0: লিংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতই ছমাহলৈ বেংক ঋণ পৰিশোধ কৰাৰ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 7 আগষ্টৰ পৰা বানপীড়িত পৰিয়ালসমূহৰ সামগ্ৰিক ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপ আৰম্ভ। বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 1.5 লাখ টকাকৈ অনুদান ঘোষণা। গুৰু দক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি। অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই

0: দেশে কাইলৈ পৰ্যন্ত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেল খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত বিভিন্ন ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি এছ এল বি চিৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে 19 জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ'ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ'ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনেলোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এই 4খন জিলাত সম্প্ৰতি 3,18,000 ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ 11,400 কোটি টকা ঘূৰাই পাব আছে। ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি গৃহ, শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা ছমাহলৈ দিব নালাগে। প্ৰয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কৃষি, পশু আৰু মৎস্য পালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো ছমাহৰ এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা দুবছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম ছমাহৰ ৰেহাইৰ লগতে ঋণ ৰাশিৰ পৰিমাণ বেছি হলে পৰৱৰ্তী সময়ত 3-7 বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান যেনে ডাকঘৰ, বীমা সংস্থা আদিৰ পৰা ঋণ লোৱা সকলোকো আঁচনিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ সৈতে শীঘ্ৰেই পৃথকে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লৈ বানত ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে বিচাৰিলে নিৰ্দিষ্ট বেংকটোৱে পুৰণি প্ৰমাণ পত্ৰতে অতিৰিক্ত 10,000 টকা ঋণৰ ধন একাউণ্টত দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
1: হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি ছমাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো। আজি আমাৰ এছ এল বি চিত হোৱা সিদ্ধান্ত অনুসৰি অহা ছমাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। ছমাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, ছমাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ ছমাহ যোগ হল, প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব।
0: শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত বিধ্বস্ত হোৱা প্ৰতিটো নামঘৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1,50,000 টকাকৈ অনুদান আগবঢ়াব। অসম দৰ্শন আঁচনিৰ জৰিয়তে এই ধন প্ৰদান কৰা হ'ব।
1: বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলা বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1,50,000 টকা ঘোষণা কৰিছো।
0: প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও অৰ্থ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৰ্বৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদি ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থ সাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ইফালে মহিলা উদ্যমিতা আঁচনিৰ অধীনত যিসকলক ইতিমধ্যে 10,000 টকাকৈ দিয়া হৈছিল তেওঁলোকক স্বনিৰ্ভৰ কৰ্মৰ অগ্ৰগতিৰ আধাৰত দ্বিতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে 25,000কৈ অতিৰিক্ত ধন দিয়াৰ কথা আছিল। বানৰ ফলত ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হোৱা এনে মহিলাৰ বাবে এখন নতুন আঁচনি শীঘ্ৰেই ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বানত হোৱা ক্ষতি সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি এইবাৰৰ বানত 19টা ৰাজহ চক্ৰৰ

1031খন গাঁৱৰ 9,96,66 লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে মুকলি কৰা 185টা শিবিৰত বৰ্তমানে 67,697গৰাকী লোকে আশ্ৰয় লৈ আছে। ইফালে জিলাকেইখনৰ মুঠ 397টা অংগনবাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোক নিৰ্মাণ বিভাগৰ 45টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে 16টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষীপ্ৰগতিত চলি আছে। বান শিবিৰসমূহলৈ ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে বানপীড়িতসকললৈ বিশেষ কিট বা টোপোলা দিয়াৰ কথা উল্লেখ কৰে। ইফালে বানপীড়িত জিলাসমূহত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বেংক একাউণ্টযোগে 2,500 টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাঠ্যপুথি ক্ৰয়ৰ বাবে উচ্চ মাধ্যমিকৰ শিক্ষাৰ্থীক 1,000কৈ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3,000 তথা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাসকলৰ বাবে 5,000 টকাকৈ দিয়াৰ বাবে বিশেষ তালিকা প্ৰস্তুত কৰি থকা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা ইতিমধ্যে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। ইপিনে নাগালেণ্ডৰ উখা জিলাত থকা নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানীত স্তৰ 322.40 মিটাৰলৈ বৃদ্ধি পোৱাৰ পাছত কালি প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি দিয়া হয়। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘনমিটাৰ পানী এৰি থকা হৈছে। ইপিনে যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰাৰ মথাউৰিৰ বাঁহৰ পালিচেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া হোৱা অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৰ সোঁপাৰৰ শলমৰা মথাউৰি ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। বান প্ৰভাৱিত জিলাসমূহত আবদ্ধ পানী আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জৰুৰীকালীন স্বাস্থ্যসেৱা তীব্ৰতৰ কৰি তুলিছে। জিলা প্ৰশাসনসমূহৰ সহযোগত বিভিন্ন স্থানত স্বাস্থ্য শিবিৰ, বিনামূলীয়া ঔষধ বিতৰণ আৰু প্ৰাথমিক চিকিৎসা সেৱা অব্যাহত ৰখা হৈছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চলসমূহত স্বাস্থ্যকৰ্মীসকলে গাঁৱে গাঁৱে গৈ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে। বিদ্যালয় শিক্ষা বিভাগে গুৰুদক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি কৰিছে। পূৰ্বে এই পৰ্টেলৰ জৰিয়তে আবেদনৰ অন্তিম সময়সীমা আজি পৰ্যন্ত ধাৰ্য কৰা হৈছিল। বিদ্যালয় শিক্ষা বিভাগৰ জাননী অনুসৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াও এই পৰ্টেলত আবেদন কৰা নাই তেওঁলোকে 9 আগষ্টৰ নিশা 12 বজাৰ ভিতৰত আবেদন নকৰিলে দুয়োটা পৰ্টেল স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব। উল্লেখযোগ্য যে অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে যোৱা 15 মাৰ্চত এই অনলাইন মঞ্চ আৰম্ভ কৰা হৈছিল। অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰি চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰিবলৈ সমৰ্থ হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মোককচাং আৰু উখা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষ তথা নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধাৰাকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা

0: লাভলীনা বৰগোহাঁয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাইলাভেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকি তাৰণা খানুম বাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেলথ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথৰ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ ঋণগ্ৰস্ত লোকৰ বাবে 6 মাহৰ দেনা স্থগিতৰ ঘোষণা। উজনিলৈ 7খন ট্ৰাকত 9 লাখ পাঠ্যপুথি প্ৰেৰণকে ধৰি বান সম্পৰ্কীয় বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। লখিমপুৰৰ নৈপুৰীয়া মথৌখুৰ গাঁৱৰ ৰত্নদেৱ বগাগ নামৰ এগৰাকী 19 বছৰীয়া যুৱকে দেশৰ প্ৰখ্যাত ফুটবল প্ৰশিক্ষক ৰঞ্জিত বাজাজৰ পৰা প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ বাতৰি। ৰঞ্জিত বাজাজৰ প্ৰশিক্ষণ ল'বলৈ নিমন্ত্ৰণ পালে লখিমপুৰৰ নৈপুৰীয়া মথৌখুৰৰ ৰত্নদেৱে শিৰোনামেৰে দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। জলপ্ৰলয়ৰ মাজতো শিৱসাগৰ জিলাত অক্ষত হৈ থাকিল ৰজাদিনীয়া অৰ্ধশতাধিক পুখুৰী শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে স্বৰ্গদেউসকলে খন্দোৱা সাগৰ সদৃশ কেইবাটাও পুখুৰী প্ৰলয়ংকৰী বানৰ মাজত অটল হৈ থকাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে পাঞ্জাৱৰ পৰা অহা এদল যুৱকে অসমত বানপীড়িতসকলৰ কাষত মানৱীয়তাৰ বাৰ্তালৈ থিয় হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 6 মাহলৈ দিব নালাগে ঘৰ গাড়ীৰ EMI শিৰোনামেৰে মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ঘোষণা কৰা মৰেটৰিয়ামৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি আৰু অসমীয়া খবৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বানৰ সময়ত ঘাইপথসমূহ আশ্ৰয়স্থললৈ ৰূপান্তৰ হোৱা বুলি উল্লেখ কৰি দি আছাম ট্ৰিবিউন কাকতে ৰোজ ষ্টীল শেল্টাৰ ফৰ ফ্লাড এফেক্টেড শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সাম্প্ৰতিক বানত 30খন চাহ বাগিচাৰ ক্ষতি হোৱা বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালি কৰা মন্তব্যৰ এটা বাতৰি 30 টি গাৰ্ডেনছ ডেমেজ ডিউ টু ফ্লাড চেজ আছাম মিনিষ্টাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: আকাশবাণী গুৱাহাটীয়ে কাইলৈ নিশা 7:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্ট্ৰুমেণ্টেশ্যন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰিণ দত্ত মজুমদাৰৰ আজি পুৱা গুৱাহাটীৰ লেম ৰোডৰ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতই 6 মাহলৈ বেংক ঋণ পৰিশোধ কৰাৰ পৰা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 7 আগষ্টৰ পৰা বানপীড়িত পৰিয়ালসমূহৰ সামগ্ৰিক ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপ আৰম্ভ। বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 1.5 লাখ টকাকৈ অনুদান ঘোষণা। গুৰুদক্ষিণা পৰ্টেল আৰু প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলৰ জৰিয়তে আবেদন দাখিলৰ সময়সীমা 9 আগষ্টৰ নিশা 12 বজালৈ বৃদ্ধি। অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে কাইলৈ পৰ্যন্ত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেল খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি আগবঢ়াইছো ধেমাজি জিলার রেহরুপ। আজি আমাৰ সৈতে আছে ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা। ৰাজ্যৰ চৌদিশে এতিয়া বানৰ বিভীষিকা। প্ৰলয়ংকাৰী বানৰ তাণ্ডৱে এতিয়া জীয়াতো ভুগাইছে ৰাজ্যৰ হাজাৰ হাজাৰ জনসাধাৰণক। উজনি অসমৰ কেইবাখনো জিলাৰ লগতে ধেমাজি জিলাতো এইবাৰ বিধ্বংসী বানে বিস্তৰ ক্ষতিসাধন কৰে। বিধ্বংসী বানত এতিয়ালৈকে জিলাখনৰ তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আজিও এজন সন্ধানহীন হৈ আছে। এই সন্দৰ্ভত আমাক অধিক

0: জনাইছে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
1: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা খৰচুটা গতিয়ে নামি অহা পাহাৰীয়া নৈসমূহৰ ভয়ংকৰ আৰু অস্বাভাৱিক বানে এইবাৰ ধেমাজি জিলাত বিস্তৰ ক্ষতি সাধন কৰে। জিলাখনৰ মাজে বৈ যোৱা চিমেন, দিখাৰী, লালিচ, লেকু, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ ভয়ংকৰ জলধাৰাই এইবাৰ জিলাখনৰ জোনাই আৰু চিচিব গাঁৱৰ ৰাজচক্ৰত সৰ্বাধিক ক্ষতি সাধন কৰে। চিমেন আৰু দিখাৰী নদীত আচম্বিতে অহা নদীৰ ভয়ংকৰ ঢলে জোনাইৰ অৰুণ চাপৰি, মধুপুৰ চাপৰি আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল নিমিষতে তছনছ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো ধ্বংসস্তূপলৈ পৰিণত কৰে। নদীৰ কোবাল খুঁটৰ সৈতে অহা বৃহৎ বৃহৎ কাঠৰ

0: ভয়ংকৰ ঢলে জোনাই অৰুণ চাপৰি মধুপুৰ চাপৰি আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল নিমিষতে তচনচ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো ধ্বংসস্তূপলৈ পৰিণত কৰে। নদীৰ কোবাল খুঁটৰ সৈতে অহা বৃহৎ বৃহৎ কাঠৰ কুণ্ডা আৰু খৰি জাবৰ দমে বৃহত্তৰ অঞ্চলটোত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। তদুপৰি একাঠো একঁকাল পৰ্যন্ত বোকা আৰু জাবৰৰ পলসে অঞ্চলটোত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পুতি পেলাই কৃষিজীৱী জনসাধাৰণক বিস্তৰ ক্ষতিসাধন কৰে। আনহাতে চিমেন নদীৰ ভয়ংকৰ বানে ৰংপুৰীয়া, উজ্জ্বলপুৰ, নাওকটা, আনন্দনগৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলত সংহাৰ চলায়। তদুপৰি প্ৰবল বানে চিমেন নদীৰ ওপৰত থকা ৰেল দলংখনৰ এটা খুঁটা সম্পূৰ্ণৰূপে সহায় পেলোৱাত বৰ্তমানলৈকে জিলাখনৰ জোনাইৰ সৈতে ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছে। আনহাতে ধেমাজিৰ চকুলো জীয়াঢল নদীয়ে সুঁতি সলনি কৰি এইবাৰ জয়ৰামপুৰৰ ধৰ্মমূৰ, লালুকিজান, কমলপুৰ আদি দিশে গতি কৰাত ধেমাজি আৰু গোগামুখ ৰাজচক্ৰত ভালেকেইখন গাঁও বিধ্বস্ত কৰে। একেদৰে জীয়াঢল আৰু ন নদীৰ প্ৰলয়ংকাৰী বানে ভেবেলী, ৰতুৱা আদি অঞ্চল বিস্তৰ ক্ষতিসাধন কৰে। চৰকাৰী তথ্য অনুসৰি চলিত বানত জিলাখনৰ ধেমাজি, গোগামুখ, চিচিবগাঁও আৰু জোনাইকে ধৰি চাৰিটা ৰাজচক্ৰত মুঠ 354খন গাঁও বানে বিস্তৰ ক্ষতিসাধন কৰিছে। চলিত বানত জিলাখনত 54,544 লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 6,030 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
1: বানপীড়িত অঞ্চলৰ কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে ধেমাজিত কৃষি বিজ্ঞান কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বানবিধ্বস্ত অঞ্চলত কৃষকসকল উপকৃত হ'ব পৰাকৈ কমদিনীয়া তথা অধিক উৎপাদনশীল ধানৰ উন্নতজাতৰ বীজ যোগান ধৰিছে কৃষি বিজ্ঞান কেন্দ্ৰই। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: প্ৰলয়ংকাৰী বানে ধুই থৈ যোৱা ধেমাজি জিলাৰ বানবিধ্বস্ত অঞ্চলসমূহত কম সময়তে যাতে ধান খেতি কৰি কৃষকসকলে অধিক উৎপাদন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিত কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলক উন্নত প্ৰজাতিৰ ধানৰ জাত দিচাং আৰু অৰুণ নামৰ দুটা প্ৰজাতিৰ ধানৰ বীজ বিতৰণ কৰিছে। উন্নত প্ৰজাতিৰ ধানৰ জাত হিচাপে পৰিচিত দিচাং আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰা অৰুণ নামৰ উন্নত প্ৰজাতিৰ ধানৰ বীজ ইতিমধ্যে জিলাখনৰ 180গৰাকী কৃষকৰ মাজত বিতৰণ কৰিছে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই। ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ গুঞ্জন গগৈয়ে জনোৱা অনুসৰি অৰুণ প্ৰজাতিৰ ধানৰ খেতি 110 দিনত আৰু দিচাং প্ৰজাতিৰ ধানৰ খেতি 100 দিনত কৰি কৃষকে কম সময়ত অধিক উৎপাদন লাভ কৰিব পাৰিব।
1: গ্ৰীষ্মকালীন সময়ছোৱাত ধেমাজি জিলা সাংবাদিক সন্থাই গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ। যোৱা 20 জুলাইৰ পৰা 22 জুলাইলৈকে চিমেন চাপৰি মহাবিদ্যালয়ত তিনিদিনীয়া অনুষ্ঠিত হয় কোৰিয়ান ভাষা শিক্ষাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মশালা। এই সন্দৰ্ভত অধিক জনাব আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
0: ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, মানসিক, শাৰীৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিভিন্ন দল, সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। ধেমাজি জিলাতো এইবাৰ সংবাদ কৰ্মীসকলৰ একত্ৰিত সংগঠন ধেমাজি জিলা সাংবাদিক সংস্থাই ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মক কোৰিয়ান ভাষাৰ প্ৰতি আগ্ৰহী কৰা আৰু বিদেশী ভাষা শিকাৰ জৰিয়তে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে চিমেন চাপৰি মহাবিদ্যালয়ে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে এখনি কোৰিয়ান ভাষা শিকাৰ প্ৰশিক্ষণ কৰ্মশালা। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত কৰ্মশালাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষাৰ অধ্যাপিকা দেৱযানী দাসে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক কোৰিয়ান ভাষা শিকাৰ পাঠদান আগবঢ়ায়।
1: জিলা ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপত ধেমাজি জিলাৰ ৰেহৰূপ শুনিলে
3: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
8: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
9: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ। আজিৰ বিষয় অংগদান, জীৱনদান। আজি আমাৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক ডাক্টৰ পংকজ বৰুৱা। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ প্ৰতিষ্ঠান অৰ্থাৎ ৰত্তৰ সৌজন্যত।
10: মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
11: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ

নমস্কার শ্রোতাসকল, সুপ্রভাত। আশা করছো আপনার সকলো ভালে কুশলে আছে। কুশলে আছে বুলিনো কি কম, অসমৰ কেবাখনো জিলা বানত আক্রান্ত হৈ বহু লোক ক্ষতিগ্রস্ত হৈছে, দুর্ভোগ ভুগিছে। তেওঁলোকৰ জীৱনবোৰ আকৌ পোহৰ হওক সেয়া আমি আশা কৰিছো। চৰকাৰ প্ৰশাসনে আন্তৰিকতাৰে প্ৰয়াস কৰিছে তেখেতসকলৰ এই বিপদৰ সময়ত তেখেতসকলৰ সৈতে থিয় হ'বলৈ। একে সময়তে

নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে বা বিভিন্ন দিশৰ সৈতে জড়িত থকা ব্যক্তিসকলে ব্যক্তিগতভাৱে বা সমূহীয়াকৈ সংগীত শিল্পীয়ে হওক, অভিনয় শিল্পীয়ে হওক, বা স্বেচ্ছামূলক সংস্থাসমূহৰ ফালৰ পৰাই হওক, বা ৰাইজৰ প্ৰতি অন্তৰেৰে বিশেষ এক আন্তৰিকতা থকা, বিশেষ এক দৰদ থকা যুৱক যুৱতীসকলেই হওক, তেওঁলোকে ইমান কষ্ট কৰি দিনে ৰাতিয়ে সহযোগ আগবঢ়াবলৈ চেষ্টা কৰিছে। গতিকে তেখেতসকলৰ এই চেষ্টাক আমি শলাগ লৈছোঁ আৰু আমি আশা কৰিছোঁ যে ৰাইজৰ যি দুখ দুৰ্দশা ইয়াৰ অন্ত পৰিব। প্ৰকৃতি ৰুষ্ট হ'ল, হঠাৎ কেতিয়াও নেদেখা কেতিয়াও নোহোৱা তেনেকুৱা কেইখনমান জিলা, চৰাইদেউ হওক, শিৱসাগৰেই হওক, যোৰহাটেই হওক, গোলাঘাটেই হওক, যিসমূহ ঠাইত কেতিয়াও বানৰ কোনো ধৰণৰ চিন মোকাম নাছিল, তেনেকুৱা ঠাইসমূহ বানত আক্ৰান্ত হোৱাৰ ফলত বহুতো ক্ষতি হ'ল। এতিয়াও পানীত বুৰ গৈ আছে বহু অঞ্চল। গতিকে আপোনালোক সকলোকে আহ্বান জনাইছোঁ অনুষ্ঠানৰ আৰম্ভণিতে, প্ৰত্যেকেই যি ধৰণে পাৰে, যেনেকৈ পাৰে, সকলোৱে যাতে সহযোগ কৰিবলৈ আগবাঢ়ি আহে। এইখিনি সময়ত যিসকলে সহযোগ কৰিছে তেওঁলোকক, আপুনি যদি নিজে পৰা নাই তেওঁলোকক সহযোগ কৰক, কিন্তু এইখিনি সময়ত আনক সমালোচনা কৰা, আনৰ কথা বেয়াকৈ কোৱা, কোনে কি কৰিছে তাৰ হিচাপ লৈ এই সময়ত পৰিৱেশটো দূষিত কৰাৰ সময় নহয়। এইখিনি সময়ত আমি সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ সময়। আকাশবাণীয়ে সদায় আপোনালোকৰ এই প্ৰচেষ্টাসমূহৰ সৈতে আছে। আমিও বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ প্ৰয়াস কৰিছোঁ আকাশবাণী পৰিয়ালবৰ্গই। আপোনালোকো আগবাঢ়ি আহক। চৰকাৰখনে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে প্ৰয়াস কৰিছে, প্ৰশাসনৰ ব্যক্তিসকলে যিধৰণে সহায় কৰিছে, সকলোৰে, আৰু নতুন প্ৰজন্মই হওক বা বিভিন্ন সংগঠনৰ লোকসকলেই হওক, যিসকলে আগবাঢ়ি আহিছে, আনকি পাঞ্জাবৰ পৰাও আহি ব্যক্তিসকলে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। এনেকুৱা এটা সময় দিল্লীৰ পৰা আহিছে, পাঞ্জাবৰ পৰা আহিছে, বলিউডৰ অভিনেতা অভিনেত্ৰীসকলে এপিল কৰিছে, তেওঁলোকে গুহাৰি জনাইছে সকলোকে সহযোগ কৰিবলৈ। বহুতে হয়তো সহযোগ কৰিছে, বিভিন্ন ব্যৱসায়ীসকলে সহযোগ কৰিছে, কোনোবাই হয়তো কোনো ধৰণৰ নাম নিবিচাৰিও তেওঁলোকে অতি আন্তৰিকতাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এই কামসমূহ সফল হওক, ৰাইজৰ ভাল হওক, সেয়ে কামনা কৰিছোঁ। শ্ৰোতাসকল, আজি প্ৰভাতী তৰংগত আমি কথা পাতিম অংগদান, জীৱনদান, অংগদান সম্পৰ্কে। অংগদান কৰি আমি কেনেকৈ মানুহৰ অন্ধকাৰ জীৱনো পোহৰাই তুলিব পাৰোঁ, মানুহৰ জীৱনলৈ হাঁহি উভতাই আনিব পাৰোঁ, এই কথাখিনি আমি আজি বিতংকৈ আলোচনা কৰিম। ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ৰতৰ সৌজন্যত আঞ্চলিক অংগদান, লগতে অংগ আৰু কলা সংৰূপণ যি প্ৰতিষ্ঠান আছে, ৰত বুলি কওঁ আমি, এই ৰতৰ সৌজন্যত এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। আমাৰ অতিথি ডাক্টৰ পংকজ বৰুৱা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে, তেখেত যুটীয়া সঞ্চালক ৰত গুৱাহাটীৰ। তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম। বন্দিতা গোস্বামী, অলকা ডেকা আপোনালোক অনুষ্ঠানলৈ আহিছে, ৰুক্মিণীগাঁও গুৱাহাটীৰ পৰা অলকা ডেকা, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা বংকিম দাস, উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা বাইদেউ, যোৰহাটত এনেকুৱা এটা অৱস্থা, তাৰ পাছতো আপুনি আমাৰ অনুষ্ঠানত ভাগ লৈছে। আমি আজি যিটো কথা পাতিম সেয়া সমাজখনৰ কাৰণে অতি জানিবলগীয়া কথা, এইখিনি কথা ৰাইজৰ মাজলৈ যোৱাটো প্ৰয়োজন, গতিকে সকলোৱে অনুষ্ঠানটি শ্বেয়াৰ কৰিব, সেয়া আমি আশা কৰিছোঁ। আৰু শ্ৰোতাসকল, আজিৰ দিনটোত নটসূৰ্য ফণী শৰ্মাদেৱক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ বিশিষ্ট সংগীত শিল্পী মহম্মদ ৰফিক। আমি খন্তেক সময় পাছতেই আমাৰ অনুষ্ঠানৰ যি মূল বিষয় সেই সম্পৰ্কে আলোচনা কৰিম, কিন্তু এটি গীতৰ কিছু অংশ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ।

0: শ্ৰোতাসকল, মহম্মদ ৰফি কণ্ঠৰ অসমীৰে চোতালতে গীতটিৰ কিছু অংশ আপোনালোকক শুনালোঁ। আমি এতিয়া আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আজিৰ অনুষ্ঠানটি আগবঢ়োৱা হৈছে ৰত গুৱাহাটীৰ সৌজন্যত। ৰত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ মানে অৰ্গেন আৰু কলা টিচু সংৰোপণ প্ৰতিষ্ঠান ৰত। ৰতৰ যুটীয়া সঞ্চালক ডাক্তৰ পংকজ বৰুৱা আমাৰ সৈতে আজি উপস্থিত আছে। তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম আৰু আকাশবাণী গুৱাহাটীৰ এক অনন্য প্ৰয়াস স্বাস্থ্য সজাগতাৰ দিশত, ৰাইজক সজাগ কৰাৰ দিশত। আৰু আজি এই যাত্ৰাৰ সহযাত্ৰী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰত। ৰতৰ ফালৰ পৰা কি ধৰণৰ ব্যৱস্থা কৰি থকা হৈছে, ৰতনো কি, ৰতৰ সৈতে আপোনালোকে কি ধৰণে যোগাযোগ কৰিব পাৰে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ সংস্থাটোৰ নাম কি আৰু সেই সংস্থাটোক কি ধৰণে যোগাযোগ কৰিব পাৰি, এই সকলো কথা আজি বিতংকৈ আমি কথা পাতিম। আৰু ৰত গুৱাহাটীৰ সৌজন্যত আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে।
1: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
2: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
0: শ্ৰোতাসকল, আমি এতিয়া মূল আলোচনাৰ মাজলৈ আহিব বিচাৰিছোঁ। অংগদান সম্পৰ্কে, অংগ সংৰোপণ, কলা সংৰোপণ সম্পৰ্কে আমি আজি বিতংকৈ জানিম। ডাক্তৰ পংকজ বৰুৱা আমাৰ সৈতে উপস্থিত আছে। তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত, ৰতৰ তেখেত যুটীয়া সঞ্চালক। আৰু তেখেতক আপোনালোকে জানেই, চিকিৎসা ক্ষেত্ৰখনত অতি পৰিচিত নাম ডাক্তৰ পংকজ বৰুৱা। তেখেত আজি আমাৰ অতিথিৰূপে আছে। ৰত গুৱাহাটীৰ সৌজন্যত আমি অনুষ্ঠান প্ৰচাৰ কৰিছোঁ। ডাক্তৰ বৰুৱা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
3: ধন্যবাদ, নমস্কাৰ। আৰু আমি এই মাহটো, জুলাই মাহটো আমি অংগদান মাহ হিচাপে উদযাপন কৰি আহিছোঁ। তাৰে সজাগতাৰ কাৰণে মই ৰত গুৱাহাটীৰ তৰফৰ পৰা সকলোকে অভিনন্দন জনালোঁ। আৰু অংগদান হৈছে আমাৰ, যদি এজন ব্যক্তি যদি এটা অংগ বিকল হৈ যায়, তেতিয়াহ'লে আমি যেতিয়া জীৱিত কালতো অংগদান কৰিব পাৰে। যদি কাৰোবাৰ যদি কিডনীটো বিকল হৈ যায়, তেখেতৰ আত্মীয় যদি এটা কিডনী দান কৰে, সেইটো জীৱিত কালত দান কৰা হয়। বা যদি যকৃতটো বা লিভাৰটো বেয়া হৈ যায়, বিকল হৈ যায়, তেতিয়াহ'লে যকৃতৰ একোটা অংশ তেখেতৰ যদি আত্মীয়ই যদি দান কৰে বা অস্ত্ৰোপচাৰৰ জৰিয়তে সেইটো সংৰোপণ কৰা হয়, তেতিয়াতে লিভিং ডনেশ্যন বুলি বা লিভিং ডনেশ্যন কৰাৰ পাছত ট্ৰান্সপ্লান্ট কৰা বুলি কোৱা হয়। আৰু কেতিয়াবা যদি এজন পেচেণ্টৰ বা এজন ৰোগী আকস্মিক মৃত্যু হয়, দুৰ্ঘটনাজনিত হওক বা আপোনাৰ ষ্ট্ৰোকজনিত হওক, তেতিয়া তেওঁ যদি ব্ৰেইন ষ্টেম ডেড হয় বা মগজু বিকল হয় বা মস্তিষ্ক বিকল হৈ যায়, তেনে ৰোগীয়ে যদি তেওঁ নিকটতম আত্মীয় বা তেখেতে যদি ইচ্ছা পত্ৰ দি থৈ যায় অংগদানৰ কাৰণে, তেনেকুৱা ব্যক্তিৰ ব্ৰেইন ষ্টেম ডেড হোৱাৰ পাছত আমি যদি অংগ দান কৰে, সেই অংগও আমি ডিচিজ অৰ্গেন ট্ৰান্সপ্লাণ্টেশ্যন

0: বুলি কয়, মৰণোত্তৰ দেহদান কৰা অংগ ট্ৰান্সপ্লাণ্ট কৰায়। তাৰ জৰিয়তে আমি 8জন মানুহক আমি জীৱন দান কৰিব পাৰোঁ। আৰু যেতিয়া প্ৰাকৃতিক মৃত্যু হয়, মৃত্যুৰ পাছত মানুহে টিচু বা কলা, যেনে আমাৰ চকুৰ যি দান কৰি যাব পাৰে, স্কিন দান কৰিব পাৰে, বা যিটো হাৰ্টৰ ভাল্ভ আছে সেই ভাল্ভ আৰু বনো আমি দান কৰিব পাৰে প্ৰাকৃতিক মৃত্যুৰ পাছত।
1: হয়, অংগদান সম্পৰ্কে আৰম্ভণিতে ডাক্টৰ বৰুৱাই কিছু কথা আপোনালোকক ক'লে। শ্ৰোতাসকল ইতিমধ্যে আপোনালোকৰ ফালৰ পৰাও কিছু প্ৰশ্ন আহিবলৈ আৰম্ভ কৰিছে। চন্দ্ৰমা দেৱী, আপুনি মঙলদৈৰ পৰা সংযুক্ত হৈছে। বুলুমণি হাজৰিকা, আপুনি ক'ৰ পৰা সংযুক্ত হৈছে লিখি দিলে ভাল হ'ব। অলকা ডেকা, আপুনি অতিথিগৰাকীলৈ প্ৰণাম জনাইছে। আপুনি আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, এইটো কিছু সময় পাছত আমাৰ আলোচনাৰ মাজতে আমি এয়া উল্লেখ কৰিম। অলকা ডেকাই কৈছে, আৰম্ভণিতে ডাক্টৰ বৰুৱাই কোৱা কথাখিনি অতি সুন্দৰ বিশ্লেষণ বুলি কৈছে। জ্যোতিষ্মান কলিতা আমাৰ অনুষ্ঠানলৈ আহিছে, আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো আমি কিছু সময় পাছত উত্থাপন কৰিম। আমি অংগদান বুলি কোৱাৰ লগে লগে আপুনি কিছু কথা ক'লে, অংগদান মানে কি, অংগদান কেই প্ৰকাৰৰ আছে, কি কি ধৰণৰ অংগ আমি দান কৰিব পাৰোঁ সেই কথাটো কৈছে, বা অংগ সংৰূপণ মানেও কি এই বিষয়ে অকণমান কৈছে। কিন্তু অলপ বিতংকৈ আমি জানিব বিচাৰিছোঁ, আৰু আমি যে মগজুৰ মৃত্যু হোৱা বুলি কওঁ, মগজুৰ গোটেই কাৰ্যকলাপসমূহ নিষ্ক্ৰিয় হৈ পৰে, মগজুকাণ্ড মৃত্যু হোৱা বুলি যিটো কোৱা হয়, এই কথাখিনি আৰম্ভণিতে অলপ বিতংকৈ যদি আমি শ্ৰোতাসকলক আৰু বুজাই কোৱা যায়, তেতিয়াহ'লে তেওঁলোকৰো কিছু কথা আহিব, সেই কথাখিনি তাৰ মাজে মাজে আমি উল্লেখ কৰিম।
0: এতিয়া মগজুৰ মৃত্যু হোৱা বুলি ক'লে, আমি এজন যদি ৰোগী এজনে দুৰ্ঘটনাজনিত কাৰণত যদি আপোনাৰ বা ষ্ট্ৰোক হয় বা এক্সিডেণ্টেল হেড ইঞ্জুৰি হৈ পেলাই যদি এজন ৰোগী মগজু বিকল হোৱা বুলি আমি তেতিয়া কওঁ যে তেওঁৰ মগজুৱে কাম নকৰা হৈ যায়, কিন্তু তেখেতৰ হৃদযন্ত্ৰ বা হাৰ্টে কাম কৰি থাকে। তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজন ইৰিভাৰ্চেবল ব্ৰেইন ডেমেজ হৈ যায় বা মগজু ডেমেজ হৈ যায়। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰা হয়, এখন কমিটি ফৰ্ম কৰি দিয়া হয় সকলো হস্পিটেলত, তেওঁলোকক ছুপাৰিণ্টেণ্ডেণ্ট অফ দ্য হস্পিটেল যিজন ডক্টৰে ট্ৰিটমেণ্ট দিয়ে, আৰু তাৰে ক্ৰিটিকেল কেয়াৰ বা এনাস্থেচিয়া বিভাগৰ এজন ডক্টৰ আৰু স্নায়ুবিজ্ঞান বা নিউৰলজিষ্ট থাকে, তেওঁলোকে সেই ব্যক্তিজনক 6 ঘণ্টা অন্তৰালত পৰীক্ষা কৰে। কিছুমান টেষ্ট আছে, এপনিয়া টেষ্ট বুলি কয়, কেলৰি টেষ্ট বুলি কয়, বা চকুৰ ৰিফ্লেক্সখিনি চায়। সেইখিনি চাই পেলাই যেতিয়া গম পায় যে পেচেণ্টজনক ভেণ্টিলেশ্যন বা কৃত্ৰিম শ্বাস প্ৰশ্বাস দিহে জীয়াই ৰখা হৈছে, সেইটো যদি আঁতৰাই দিয়ে তেতিয়া পেচেণ্টজনক মৃত্যুবৰণ কৰিব। তেনেকুৱা ৰোগীক আমাৰ ট্ৰান্সপ্লাণ্ট কোঅৰ্ডিনেটৰ থাকে, তেওঁলোকে সেই ৰোগীক নিকট আত্মীয়ৰ ওচৰলৈ গৈ পেলাই তেওঁ অংগদানৰ সম্পৰ্কীয় তেখেতক কোৱা হয় বা তেখেতক অনুৰোধ কৰা হয়। আৰু তেতিয়া যদি সেই ৰোগীজনে জীৱিত কালত যদি প্লেজিং কৰি যায় বা ইচ্ছাপত্ৰ দি গৈছিলে, বা তেখেতৰ যি নেক্সট টু কিন বা উত্তৰাধিকাৰী যদি ইচ্ছা কৰে যে হয় আমি অংগদান কৰিম, তেতিয়াহ'লে কিছুমান ফৰ্ম আছে, আমাৰ লিগেল কিছুমান প্ৰচিডিউৰ আছে, ল আছে, সেইবিলাকৰ মাধ্যমে তেওঁলোকে যদি সন্মতি প্ৰকাশ কৰে, তেতিয়া আমি তেওঁৰ অংগখিনি আমি আহৰণ কৰোঁ, সেইটো ৰিট্ৰাইভেল বুলি কয়। আৰু তাৰ পাছত সেই ৰিট্ৰাইভেল কৰা অংগখিনি আমি ট্ৰান্সপ্লাণ্ট কৰোঁ, যিখিনি আমাৰ ৱেটিং লিষ্ট থাকে। আমি ৰ'টো, আমি কাম কৰোঁ নেশ্যনেল অৰ্গেন টিচু ট্ৰান্সপ্লাণ্ট অৰ্গেনাইজেশ্যন, 5টা ৰ'টো আছে অল অভাৰ ইণ্ডিয়াত। আমি নৰ্থ ইষ্ট জ'নত আৰু আমি 8খন ষ্টেট, আমাৰ 7 ভনী আৰু ছিকিমক আমি গোটেইখিনি আমি চাওঁ। গতিকে যিখন ৰেজিষ্ট্ৰি আছে, সেই ৰেজিষ্ট্ৰিৰ পৰা যিসকল ৰোগীয়ে কিডনীৰ কাৰণে বা লিভাৰৰ কাৰণে আছে, সেইখিনি ৰোগীক আমি নিমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকক আমি সংৰূপণ কৰোঁ। আৰু যদি আমাৰ তাত তেনেকুৱা ৰোগী নাথাকে, তেতিয়াহ'লে আমি যিখন নটৰ ৰেজিষ্ট্ৰি থাকে আমি তাতে অৰ্গেনটো এলোকেশ্যন কৰাই দিওঁ, যাতে বেলেগেও সেই অৰ্গেন ল'ব পাৰে।
1: হয়, আমাক আজি পোনপটীয়া প্ৰচাৰত ফেচবুক পেজত সৌৰভে সহায় কৰিছে। সৌৰভক আমি এটা অনুৰোধ জনাইছোঁ, ৰ'টৰ কথা আমি পাতি আছোঁ, ৰ'টৰ যিখিনি যোগাযোগৰ তথ্য সেই সম্পৰ্কে আমাৰ স্ক্ৰীণত যদি এবাৰ দি দিয়া হয়, তেতিয়াহ'লে শ্ৰোতাসকলে সেই কথাখিনি নোট কৰি ল'ব পাৰিব, আৰু কিবা কাৰণত তেওঁলোকে যোগাযোগ কৰিব লগা হ'লে তেতিয়াহ'লে তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আমাৰ স্ক্ৰীণত যদি এবাৰ আহি যায় তেতিয়াহ'লে সেই বস্তুখিনি, সেই গোটেই তথ্যখিনি তেওঁলোকে ল'ব পাৰিব। দিলীপ ডেকা, আপুনি দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছে, আজিৰ অনুষ্ঠানৰ বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ, বৰুৱা ছাৰলৈ প্ৰণাম জনাই তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে, ধন্যবাদ জনাইছোঁ। কিৰণ চন্দ্ৰ নাথ, আপুনি বানপীড়িতৰ সাহায্যৰ্থে এটা বাৰ্তা দিছে, মালতী, অ' কণমাই, অৰুণোদয় পইচা আহিলেই ময়ো এবাৰ বানপীড়িতসকলক সহায় কৰিম দেই। কণমাই, অঁ ঠিক কৈছা, ময়ো ভাবি আছোঁ, আমাৰতো নায়েই, এতিয়া বানপীড়িতসকলৰ আমাতকৈও একো নোহোৱা হৈ গ'ল, সহায় কৰিব লাগিবই, বোলাছ

0: আত্মসহায়ক গোটৰ প্ৰত্যেককে কৈ চাওঁ, কিৰণ চন্দ্ৰ নাথ, নাটকীয় সংলাপৰ মাজেৰে আপুনি ৰাইজক যিটো আহ্বান জনাইছে তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ, আমি সকলোৱে আহ্বান জনাইছোঁ নাথ। লগতে একে সময়তে আমি সমাজখনক সচেতন কৰিবলৈ বিভিন্ন বিষয়ত আমি কিছু আলোচনা কৰিবলগীয়া থাকে, সেইখিনিও আমি আগবঢ়াই লৈ যাব লাগিব একে সময়তে, আৰু ৰাইজৰো সহায় সহযোগ হোৱাকৈ আমি কামখিনি কৰি যাব লাগিব, নহয়নে? আৰু সৌৰভ, আমি স্ক্ৰীণত দেখুৱাব পাৰিছোঁ নেকি বাৰু, আপুনি মগজু কাণ্ডৰ কথাটো ক'লো, এটা ব্ৰেইন ষ্টেম ডেথ বুলি কৈছে, বি এছ ডি বুলি এটা শব্দ আছে, সেইটো অলপ আমি জানিব বিচাৰিছোঁ। আৰু ডিকিজড অৰ্গেন ডনেশ্যন, যে মৰণোত্তৰ অংগদান, আমি যেতিয়া এগৰাকী ব্যক্তিৰ মৃত্যু হয় তেতিয়া কি ধৰণে কি কি অংগ আমি দান কৰিব পাৰোঁ, সেই বিষয়ে অলপ কওকচোন ছাৰ। আৰু বি এছ ডি যিটো,
1: মই এইমাত্ৰ কৈ গৈছিলোঁ যে মস্তিষ্ক বিকল, তাৰমানে ব্ৰেইন ষ্টেম ডেথ, তাৰমানে যদি ব্ৰেইনটো সম্পূৰ্ণৰূপে ডেথ হৈ যায়, মাত্ৰ কৃত্ৰিম শ্বাস প্ৰশ্বাস বা ভেণ্টিলেশ্যনত আমি যিটো পেচেণ্টজনক জীয়াই ৰখা হয় সেইটোক আমি ব্ৰেইন ষ্টেম ডেথ বুলি কয়। আৰু সেইটো ডিক্লেয়াৰ কৰিব পাৰে প্ৰতিখন হস্পিটেলৰ এখন কমিটি থাকে, মই অলৰেডি কৈছোঁ কমিটিখন, তেওঁলোকে ডিক্লেয়াৰ কৰাৰ পাছত যদি আমাক ট্ৰান্সপ্লাণ্ট কোঅৰ্ডিনেটৰ থাকে কাউন্সিলৰ, তেওঁ গৈ সহমৰ্মিতা প্ৰকাশ কৰি সেই ৰোগীজনৰ যিজন উত্তৰাধিকাৰী বা তেখেতৰ যিজন আত্মীয় আছে তেওঁক গৈ পেলাই আমাৰ এই অংগদানৰ বিষয়ে তেখেতক যোগাযোগ কৰা হয়। আৰু যথেষ্ট এইটো চেঞ্চিটিভ কথা হয়, আৰু সেই সময়ত বুজোৱা হয় যে আপোনালোকৰ ৰোগীজনক সৰ্বোচ্চ ট্ৰিটমেণ্ট কৰা হ'ল, তাৰ পাছত তেখেত ঘূৰি অহাৰ কোনো আশা নাই, যদি আমি ভেণ্টিলেশ্যনটো গুচাই দিওঁ তেখেতে মৃত্যুবৰণ কৰিব। এই অৱস্থাত যদি তেখেতৰ অংগখিনি দান কৰিব পৰা যায় তেতিয়াহ'লে এটা হৃদযন্ত্ৰ, হাৰ্ট, দুটা লাং, দুটা কিডনি, লিভাৰ, অন্ত্ৰ যিটো আমি ইনটেষ্টাইন বুলি কওঁ, আৰু আপোনাৰ কি কয় অগ্নাশয়, গতিকে এই আমি আঠোটা মানুহৰ জীৱন ৰক্ষা কৰিব পাৰোঁ। তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে তেখেতৰ চকু জুৰিও আমি ল'ব পাৰোঁ, আৰু তেওঁ দুজন অন্ধ মানুহে দেখা পাব, আৰু যদি ডিপ বাৰ্ণ হোৱা পেচেণ্ট থাকে তেতিয়া আমি স্কিনখিনিও আমি প্ৰয়োগ কৰিব পাৰোঁ যাৰ বাৰ্ণ ইঞ্জুৰি হয়, ডিপ বাৰ্ণ হয়, আৰু তেখেতৰ বোন আৰু হাৰ্টৰ ভাল্ভখিনিও ইভেন আমি হেৰি কৰিব পাৰোঁ। গতিকে টিচুৰ ক্ষেত্ৰত 50জনমান মানুহক আমি উপকাৰ কৰিব পাৰোঁ টিচু, আৰু 8জন মানুহক আমি জীৱন দান ৰক্ষা কৰিব পাৰোঁ যদি এজন মানুহে দান কৰে। আৰু আমি দেখা যায় যে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱা 2023 চনৰ পৰা আমি অনাৰেবল চি এম ছাৰৰ আৰু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰৰ আৰু ডিৰেক্টৰ ছাৰৰ আণ্ডাৰত আমি কৰি আহিছোঁ। এতিয়ালৈকে আমি সফলতাৰে 5জন পেচেণ্টৰ আমি অংগ ল'ব পাৰিছোঁ। আমি 10জন কিডনি নষ্ট হৈ যোৱা ৰোগীক আমি সংৰোপণ কৰি পেলাই 10জন ৰোগীক আমি জীৱন দিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি যেতিয়া পৰিয়ালৰ ওচৰলৈ যাওঁ তেতিয়া তেওঁলোকে যথেষ্ট, যিটো আমাৰ ভূপেন্দাৰ ভাষাৰে মানুহে মানুহৰ বাবে বা জুবিন দাৰ কথাৰে সকলোকে সহায় কৰি যাব লাগে, তেতিয়া তেওঁলোকে যথেষ্ট পুলকিত হয় যে আমাৰ পেচেণ্টজনক সৎকাৰ সৎকাৰ কৰা হোৱাৰ পাছতো তেওঁ দুজন কিডনি দান কৰি যোৱা কিডনিৰ কাৰণে দুজন মানুহে এতিয়াও এই সুন্দৰ পৃথিৱীখনত জীয়াই থাকিবলৈ সক্ষম হৈছে। গতিকে এইটো স্বৰ্গীয় অনুভূতি বুলি মই ক'ব লাগিব।
0: কিন্তু ছাৰ, সেইখিনি এটা খুব ক্ৰিটিকেল সময়, আপুনি পৰিয়ালৰ ব্যক্তিসকলক বুজোৱাটো যে এটা ভেণ্টিলেটৰ আঁতৰাই দিলেই আপুনি সৎকাৰলৈ নিব লাগিব, নহয় জানো, আৰু একেবাৰে অন্তিম পৰ্যায়, সেইখিনি সময়ত তেওঁলোকে কেতিয়াবা কেতিয়াবা সেই আৱেগিক সেই সময়খিনিত কেতিয়াবা বুজাবলৈ অলপ অসুবিধা হয়, তেনেকুৱা হয় নেকি ছাৰ?
1: হয়, এইটো এটা যেতিয়া আমি তেনেকুৱা পেচেণ্ট পাওঁ যে তেখেতৰ মগজু বা মস্তিষ্ক বা ব্ৰেইন ষ্টেম ডেথ হৈছে, তেতিয়া আমি তেওঁলোকৰ গৈ পেলাই আত্মীয়ৰ লগত আমি কথা বতৰা পাতোঁ, সহমৰ্মিতা হওঁ, তেখেতৰ ট্ৰিটমেণ্ট গোটেই প্ৰফাইলটো আমি চাওঁ কৰোঁ, আৰু কৰাৰ পাছত যিজন ডক্টৰে তেখেতক ট্ৰিটমেণ্ট কৰি আছে সেই ডক্টৰজনে তেওঁলোকৰ লগত কথা পাতে যে আমি যিমানখিনি আছিলে সৰ্বোচ্চ উজাৰি আমি তেখেতক ট্ৰিটমেণ্ট কৰিলোঁ, কেতিয়া তেখেতৰ ব্ৰেইন ডেথ হ'ল, ডেট ইজ ইৰিভাৰ্চেবল, কেতিয়াও আৰু ঘূৰি আগৰ জেগালৈ নাহে, গতিকে যদি আমি কৃত্ৰিম শ্বাস প্ৰশ্বাস বা ভেণ্টিলেশ্যনটো আঁতৰাই দিওঁ তেখেতৰ মৃত্যু হ'ব। তেতিয়া আমি তেওঁৰ উত্তৰাধিকাৰীক লৈ আহোঁ, লৈ আহি আমি টেষ্টখিনি কৰি ৰাখোঁ, এপনিয়া টেষ্ট বুলি কোৱা হয়, আমি অলপ শ্বাস প্ৰশ্বাসটো কমাই চাওঁ, তেখেতে শ্বাস প্ৰশ্বাস কমি আহে, হাৰ্টবিট কমি আহে বা চকুৰ ৰিফ্লেক্সখিনি, আৰু সেইখিনি চাই পেলাই আৰু কাণত আমি পানী দি কেলৰি টেষ্ট বুলি এটা টেষ্ট কৰা হয়, আৰু সেইখিনি আমি ক্ৰিটিকেল কেয়াৰ এজন বিশেষজ্ঞ থাকে, স্নায়ুৰোগ বিশেষজ্ঞ থাকে, ছুপাৰিণ্টেণ্ডেণ্ট অফ দ্য হস্পিটেলজন তেখেতো

0: উপস্থিত থাকে আৰু তেখেতক ট্ৰিটমেণ্ট কৰা আৰু উত্তৰাধিকাৰী। গতিকে সেইখিনি দেখুৱাই দিয়াৰ পাছত বা তেওঁলোকক বুজাই দিয়াৰ পাছত যে এতিয়া আপোনালোকে যদি আমি ভেণ্টিলেশ্যনটো আঁতৰাই দিওঁ তেখেতক সৎকাৰ কৰিবলৈ লৈ যাব, আৰু কিন্তু এই অৱস্থাত যদি আপোনালোকে অংগদান কৰে তেতিয়া তেখেতৰ অংগৰ দ্বাৰা আমি যি মৃত্যুমুখী বা আঁতৰ পেচেণ্ট আছে, আঁতৰজনৰ পেচেণ্ট আছে যোনে মৃত্যুমুখ দুৱাৰদলিত আছে, তেওঁলোকক আমি জীয়াই তুলিব পৰা যায়। গতিকে সেইখিনি সময়ত যথেষ্ট ক্ৰিটিকেল আৰু বুজোৱা আৰু বা তেওঁলোকক সন্মুখলৈ গৈ পেলাই কোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। কিন্তু আজিকালি যথেষ্ট মানুহ শিক্ষিত হৈ আহিছে, এৱাৰনেছ বাঢ়িছে, গতিকে যদি সেই স্বৰ্গীয় অনুভূতিটো লৈ যায় সেই সময়টোত মনলৈ তেতিয়াহ'লে হয় আৰু এইটো হ'ব আৰু আমি চেষ্টা কৰি আছোঁ আৰু ৰাইজেও সঁহাৰি আহিছে, ৰাইজে যথেষ্ট বুজি পোৱা হৈছে আজিকালি। গতিকে মই ভাবোঁ আৰু ভৱিষ্যতেও ইয়াৰ পৰা আমি উপকৃত হ'ম।
1: হয়, কথাখিনি ডাক্টৰ বৰুৱা ছাৰ ইমান ধুনীয়াকৈ বুজাই কৈছে, নিশ্চয় শ্ৰোতাসকল আপোনালোকে কথাখিনি বুজি পাইছে। আজি আমাৰ এই পোনপটীয়া প্ৰচাৰ চলি থকা সময়ত বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, মিতালী বৰবৰা, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰ আছে পপিত চন্দ, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা, ষ্টুডিঅ'ত মোক সহযোগ কৰিছে সুশান্ত দত্তই। শ্ৰোতাসকল, আপোনালোকৰ ফালৰ পৰা আমালৈ অনুৰোধ আহে যে যেতিয়া চিকিৎসকসকল আমাৰ ষ্টুডিঅ'লৈ আহে আপোনালোকে যিসকলে ফেচবুক পেজত মন্তব্য দিব পাৰে তেওঁলোকে দিয়ে, কিন্তু বেছিভাগ শ্ৰোতাই ৰেডিঅ'ত শুনি থাকে। সেই শ্ৰোতাসকলে কয় যে আমাক হয়তো আপোনালোকে চিনিয়েই নাপায় কাৰণ তেওঁ আপোনালোকে নামসমূহ নাজানে, কিন্তু বহুতো শ্ৰোতাই অনুষ্ঠান শুনি আছে আৰু এইখিনি সময়ত কাৰ্যালয়লৈ গৈ থকা সময়ত 101.6 FM-ত টিউন কৰি বহুতো লোকে গাড়ীত অনুষ্ঠানেই শুনি গৈ থাকে। গতিকে আপোনালোকে বিচাৰিছিল যে আপোনালোকে পোনপটীয়াকৈ অতিথিৰ সৈতে কথা পাতিব বিচাৰে, যিহেতু 10 বজাৰ পৰা সুৰধ্বনি অনুষ্ঠানটি বিবিধ ভাৰতীত প্ৰচাৰ হয়, সেয়েহে আপোনালোকক জনাইছোঁ আমি এটা নম্বৰ ইয়াৰ কাৰণে দিছোঁ আৰু যাতে কোনো শ্ৰোতাই ইয়াত গান শুনিবৰ বাবে অনুৰোধ নকৰে, এই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ ক'বলগীয়া যদি আছে তেতিয়াহ'লে ভাগ ল'লে ভাল পাম। 03612661876 03612661876 এই নম্বৰত আপোনালোকে ফোন কৰিলে আমাৰ অতিথিৰ সৈতে অংগদান সম্পৰ্কে আপোনালোকে কথা পাতিব পাৰিব। ছাৰ, এইখিনিতে আৰু এটা কথা, এটা আমি মিথ বুলিয়েই ক'ম, এটা ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত চিন্তা এটা মানুহৰ মনত আছে যে ধৰি লওক যে মই আগতীয়াকৈ কৈ দিলোঁ যে মই অমুক অমুক অংগদান কৰিম, দান যিহেতু কৰিবই ক্ৰিটিকেল ষ্টেজত এনেকুৱা ভাবে যে আমি যিহেতু আগতে ঘোষণাই কৰি দিছোঁ দান কৰিম, গতিকে আৰু চিকিৎসকে চিকিৎসা বৰ ভালকৈ নকৰিব, যিহেতু খুব ক্ৰিটিকেল হ'ব তেওঁতো দান কৰিবই, আৰু তেওঁলোকে বহুতে ভাবিব বিচাৰে, ভাবে হয়তো এনেকুৱা এটা ধাৰণা আছে যে এনেকুৱা কৰি থ'লে আগতে চিকিৎসা বৰ ভালকৈ নকৰে, এইটো এটা যে ভ্ৰান্ত ধাৰণা, এইখন সন্দৰ্ভত আপুনি কি ক'ব ছাৰ?
0: এতিয়া এই ক্ষেত্ৰত মই কওঁ ইয়াতে যথেষ্ট কানুনী আইন কানুন বা লৰ কথা আছে। 1994 যিটো আমাৰ ট্ৰান্সপ্লাণ্ট অফ হিউমেন অৰ্গেন এণ্ড টিছু, এই এক্টখনৰ সকলো উল্লেখ আছে আৰু এইখিনি সকলোখিনি লফুলি আৰু বিজ্ঞানসন্মতভাৱে কৰা যায়, আৰু ইয়াতে তেনেকুৱা হেৰিয়া ধাৰণা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা হয়। আৰু সেইসকল ৰোগীকহে কৰা যায় যিসকলক ব্ৰেইন ষ্টেম ডেথ হয় বা তাকো এখন কমিটিৰ দ্বাৰা, এখন হাই লেভেল কমিটি এখনে সেইখন ডিক্লেৰেশ্যন কৰিব লাগিব। আৰু এতিয়া চৰকাৰে সেই দিশত আগবাঢ়িছে, যিসকল মানুহৰ ব্ৰেইন ষ্টেম ডেথ হয় সেইখন ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিবলগীয়া হয়, প্ৰতিখন হস্পিটেলৰ সেইখন ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিবলগীয়া হয় কমিটিখনে, আৰু সেই কমিটিখনে যথেষ্ট সতৰ্কতাৰে এইখিনি পৰ্যালোচনা কৰে, পৰীক্ষাখিনি কৰে, আৰু সেই পৰীক্ষাখিনি যিজন উত্তৰাধিকাৰী বা তেওঁ যিজন নিকট আত্মীয় থাকিব তেওঁ সন্মুখত গোটেইখিনি দেখুওৱা হয়, কৰা হয়, প্লাছ লফুলি গোটেইখিনি বিজ্ঞানসন্মতভাৱে বুজাই দিয়া হয়, আৰু এইখিনি সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা আৰু ইয়াতে কোনো তেনেকুৱা নহয়। আৰু ইয়াতে যদি কোনোবাই অংগ কিনা বেচা এইখিনি নহয় আৰু ইয়াতে যদি কোনোবাই কয় তেতিয়াহ'লে লফুলি 5 বছৰ পৰা 10 বছৰ কাৰাদণ্ড আৰু 20 লাখৰ পৰা 1 কোটি টকালৈকে জৰিমনা হ'ব পাৰে। আৰু তাৰ কাৰণে নটো নেশ্যনেল অৰ্গেন টিছু ট্ৰান্সপ্লাণ্ট, ৰটো, তাৰপিছত ছটো ষ্টেট লেভেলতো আমাৰ ছটো থাকে, আৰু এইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু যিয়ে আমাৰ ল মিনিষ্ট্ৰী আছে তাৰ আণ্ডাৰত ষ্ট্ৰিক্টলি ফ'ল' কৰা হয়। অথৰাইজেশ্যন কমিটি এখন থাকে প্ৰতিখন হস্পিটেলত, প্ৰতিখন ষ্টেটত, আৰু চিফ ছেক্ৰেটাৰী ছাৰ আৰু কমিশ্যনাৰ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইনভল্ভ থাকে। গতিকে এইখিনিত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু কান আইন

0: কানুনৰ মাজেদিহে কৰা হয়, তাৰ কাৰণে যথেষ্ট সংখ্যক ফৰ্ম আছে, সেই ফৰ্মখিনি ফিল আপ কৰিব লগা হয়। ইভেন যদি এজন মানুহে যদি তেখেতে প্লেচ কৰি যায় মই অংগ দান কৰিম, মৃত্যুৰ পাছত তেওঁ উত্তৰাধিকাৰী যেতিয়ালৈকে সেই ফৰ্মখিনি ফিল আপ কৰি পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই সম্পূৰ্ণৰূপে যেতিয়ালৈকে তেওঁলোকে আমাক নিদিয়ে, চহী তহী কৰি যেতিয়ালৈকে আমাক সন্মতি নিদিয়ে, তেতিয়ালৈকে কোনো তেখেতৰ অংগ ল'ব পৰা নাযায়।
1: এই কথাখিনি কিছুমান ভ্ৰান্ত ধাৰণা ৰাইজৰ মাজত প্ৰচলিত হৈ থাকে, কথাখিনি বৰ ধুনীয়াকৈ ডাক্তৰ বৰুৱাই কৈছে আৰু অতি সহজভাৱে আপোনালোকে বুজি পোৱাকৈ, আৰু ভাল লাগে তেনেকুৱা এগৰাকী অতিথি আমাৰ সৈতে আছে, এগৰাকী অভিজ্ঞ চিকিৎসক, তেখেত যুটীয়া সঞ্চালক, আৰু তেখেতে কথাখিনি ইমান ধুনীয়াকৈ বুজাই দিছে। অলকাতে এটা প্ৰশ্ন কৰিছে, ছাৰ আপোনাৰ এই ডিপাৰ্টমেণ্ট হ'ব, এইটো দুয়োটা চকুৰ কেটাৰেক্ট অস্ত্ৰোপচাৰ হোৱা ব্যক্তিয়ে চকু দান কৰিব পাৰিবনে, সেইটো জানিব বিচাৰিছে।
0: চকুদান কেটাৰেক্ট পেচেণ্ট বা যদি কোনোবা ৰেটিনাৰ পেচেণ্ট হয় চকুদান কৰিব পাৰে, আৰু আমি চকুদান কৰিলে কি হয়, আমাৰ যিটো চকুৰ সন্মুখৰ মণিটো থাকে কৰ্ণিয়া বুলি কওঁ, আমি সেইটোহে আমি ট্ৰান্সপ্লাণ্ট বা সংৰোপণ কৰোঁ। গতিকে কোনো জন্মগতে যদি কাৰোবাৰ চকুৰ মণিটো বগা পৰি যায় বা ভিটামিন এ ডেফিচিয়েঞ্চি বা কেতিয়াবা যি আঘাতজনিত কাৰণত চকুৰ স্বচ্ছ যিটো অংশ আছে কৰ্ণিয়া বুলি কওঁ, সেইটো যদি আমি অস্বচ্ছ হৈ যায়, তেতিয়া আমি সেইজন মানুহে এই ধুনীয়া পৃথিৱীখন দেখা পোৱা নাপাৱা হৈ যায়। গতিকে তেনেকুৱা আমি ৰোগীক আমি আমি চকু দান কৰোঁ। গতিকে কেটাৰেক্ট বা আমি চানি পৰা ৰোগৰ মানুহ এজনৰ কাৰণে চকু দান কৰাটো এটা বাধা আহি পৰিব নোৱাৰে। সকলো আপোনাৰ ডায়েবেটিছ ৰোগী, হাই প্ৰেছাৰ থকা ৰোগী বা চানি পৰা ৰোগী, চকু কেটাৰেক্ট থকা ৰোগীও আমাৰ চকু দান কৰিব পৰা যায়। আৰু কেতিয়াবা আমি যদি কিছুমান ক্ষেত্ৰত যদি আমি ধৰক হেপাটাইটিছ বি বা তেনেকুৱা এইচ আই ভি বা কেনেকুৱা থকা ৰোগীয়েও আমাক দান কৰে, তেওঁলোককো আমি কেতিয়াও ডিনাই কৰোঁ নকৰোঁ। সেইখিনি চকু আমি ৰিচাৰ্চ পাৰ্পাছত আমি ফাৰ্ডাৰ ৰিচাৰ্চৰ কাৰণেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে দানটো কেতিয়াও ডিনাই কৰা নহয়, আৰু দানটো হয় আমি দুজন অন্ধ লোকক আমি স্বৰ্গীয় অনুভূতি যিটো দৃষ্টিশক্তি প্ৰদান কৰিব পাৰোঁ, আৰু যদি আমি কিবা কাৰণতে যদি সেইখিনি আমি ট্ৰান্সপ্লাণ্ট কৰিব নোৱাৰোঁ, তেতিয়া আমি ৰিচাৰ্চ পাৰ্পাছত আমাৰ ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰিচাৰ্চ পাৰ্পাছত ইউজ কৰে, আমিও ৰিচাৰ্চ পাৰ্পাছত ইউজ কৰোঁ। গতিকে এইটো কোনো বাধা হৈ আহি পৰিব নোৱাৰে কেটাৰেক্টৰ কাৰণে।
1: হয়, প্ৰিন্স সপন কুমাৰ তেখেতে এটা জানিব বিচাৰিছে, মই কিডনী দান কৰা 17 বছৰ হ'ল, মই গোটেই শৰীৰটোৱে দান কৰিব বিচাৰোঁ, সেইটো জানিব বিচাৰে।
0: যথেষ্ট এটা ভাল প্ৰশ্ন কৰিছে। আজিকালি আমি দেখি আহিছোঁ যে যিটো 1949ত যিটো আমাৰ এনাটমি শৰীৰ বিজ্ঞান এক্ট আছে, তাৰ পৰা আমাৰ এইটো আহে যে আমি মৰণোত্তৰভাৱে নিজৰ শৰীৰটো আমি ৰিচাৰ্চ পাৰ্পাছত আমাৰ ষ্টুডেণ্টে যিবিলাক ল'ৰা ছোৱালীয়ে আমাৰ চিকিৎসা বিজ্ঞানত পঢ়িবলৈ আহে তেওঁলোকক আমি শৰীৰটো দান কৰিব পাৰোঁ। গতিকে সেইটো আমি মৰণোত্তৰভাৱে শৰীৰটো এনাটমি বিভাগ, সকলো মেডিকেল কলেজত এটা বিভাগ থাকে, সেইটো এনাটমি বিভাগ বুলি কয়। শৰীৰটো আমি আমি ডিচেকশ্যন কৰি পেলাই গোটেইখিনি আমি শৰীৰটোৰ বিষয়ে আমি জনা যায়। গতিকে ইলোৰা বিজ্ঞান মঞ্চ এই ক্ষেত্ৰত বহুত ভাল কাম কৰি আছে, আৰু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায়েই আমাৰ শৰীৰ দান কৰে, দেহদান বুলি যিটো কয়, আৰু এনাটমি বিভাগৰ দ্বাৰা আমি আমি সেই শৰীৰ আমি লৈ পেলাই চিকিৎসা শাস্ত্ৰৰ যিখিনি ল'ৰা ছোৱালীখিনিয়ে পঢ়াৰ ক্ষেত্ৰত বা ব্যৱহাৰিক যিখিনি জ্ঞান আহৰণ কৰে সেই দেহাৰ দ্বাৰা জ্ঞান আহৰণ কৰে, সেইটো মৰণোত্তৰ দেহদান বুলি কয়। গতিকে সেইটো কৰাৰ আৰু সেইটো এটা বৰ ডাঙৰ দান এটা হয়, আৰু তাৰ কাৰণে গোটেই চিকিৎসা বিজ্ঞানৰ ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট উপকৃত হয় দেহদানৰ জৰিয়তে, আৰু ইলোৰা বিজ্ঞান মঞ্চ এই ক্ষেত্ৰত যথেষ্টখিনি অসমৰ সমগ্ৰ অসম জুৰি পেলাই কাম কৰি আছে।
1: প্ৰিন্স সপন কুমাৰ, আমি সৌৰভক এটা অনুৰোধ জনাম যে যিসমূহ ফোন নম্বৰ ৰটোৰ যিখিনি তথ্য, সেই তথ্যখিনি কমেণ্টত যদি উল্লেখ কৰি দিয়া হয় তেতিয়াহ'লে তেওঁলোকে যোগাযোগ কৰিব পাৰিব কিবা জানিবলগীয়া থাকিলেও তেখেতসকলৰ সৈতে। ৰিণু ভট্টাচাৰ্যই কৈছে, আজিৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ, অংগদান মহান দান বিষয়ত অতিথিগৰাকীৰ পৰা বহু কথা জানিব পাৰি ভাল লাগিছে, আপুনি যিখিনি কথা জনাইছে তেওঁলোকে ভাল পাইছে, মন্তব্য আহিছে ৰিণু ভট্টাচাৰ্যৰ পৰা নিশ্চয়কৈ। আৰু আৰু এটা কথা কওঁ যে ভূপেন দাই যিটো কথা কৈছিলে, ডাক্তৰ বৰুৱাক সেই কথাকে উল্লেখ কৰিছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকল আজিৰ বিষয়বস্তুৰ সৈতে নহয় বৰ্তমান পৰিৱেশত চাৰিওফালে যি ধৰণৰ এক পৰিস্থিতি হৈ আছে তাৰ মাজতো ভূপেন দাৰ এই গীতটো কিন্তু অতি তাৎপৰ্যপূৰ্ণ, সেই কথাখিনিয়ে আমাক বহুতো কথা বুজাই যায়, আমাৰ অন্তৰক মন মগজুক আমাৰ চিন্তাক জোকাৰি যায়। আহকচোন সেই গীতটি কিছু অংশ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ মানুহে মানুহৰ বাবে গীতি সকলোৱে শুনিলোঁ। তাৰ যিটো কথা, সেই কথাখিনিৰ যি অৰ্থ, সেয়া আমি সকলোৱে যাতে অন্তৰৰ পৰা অনুধাৱন কৰোঁ, সেয়াই বৰ্তমান সময়ত অতি প্ৰয়োজনীয়। এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে। হেল্ল', আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ। আমাৰ অতিথি ডাক্টৰ বৰুৱাদেৱে শুনি আছে, আপুনি কি ক'ব বিচাৰিব কওকচোন। হেল্ল' হেল্ল', নিয়ন্ত্ৰণ কক্ষত যিসকল আছে আমি অনুৰোধ জনাইছোঁ, ফোন লাইনত আমি অতিথিগৰাকীৰ মাতটো শুনিব পৰা নাই, অলপ চাই দিলে ভাল হ'ব। ৰিংকু বৰুৱাই লিখিছে, আজিৰ অনুষ্ঠানটি বৰ গুৰুত্বপূৰ্ণ শুনি আছো, বৰুৱা ছাৰৰ পৰা কথাখিনি শুনি বহুতো কথা জানিব পাৰিছোঁ, আকাশবাণী গুৱাহাটীক তেখেত ধন্যবাদ জনাইছে। মহম্মদ নাছিৰ আহমেদ হোজাইৰ পৰা আকাশবাণী .gov.in শুনি আছো, কমেণ্ট কৰিবলৈ এতিয়া ফেচবুকলৈ আহিছোঁ, সুন্দৰ পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ মহম্মদ নাছিৰ আহমেদ, আপুনি ভাল পাইছে। ছাৰ, আৰু এটা কথা এতিয়া জানিব বিচাৰিম, আমি অংগ সংৰূপণৰ কথা কৈছোঁ, অংগদানৰ কথা কৈছোঁ, কিন্তু এটা নিৰ্দিষ্ট নিশ্চয় সময় আছে, সেই সময়খিনিৰ ভিতৰতহে আমি অংগদান কৰিব পাৰোঁ বা অংগ সংৰূপণ কৰাৰ প্ৰক্ৰিয়াটো শেষ কৰিব লাগে, গতিকে এই কথাখিনি অলপ বুজাই কওকচোন ছাৰ।
1: অংগ যেতিয়া আমি আহৰণ কৰোঁ, তেতিয়াহ'লে হাৰ্টৰ ক্ষেত্ৰত 4-6 ঘণ্টাৰ ভিতৰত আমি সংৰূপণ কৰিব লাগিব, আৰু কিডনীৰ ক্ষেত্ৰত আমি 2-3 দিনলৈকে ৰখিব পাৰোঁ বা আমি ৰাখিব পাৰোঁ বেংকত, 2-3 দিনৰ ভিতৰত আমি কিডনী সংৰূপণ কৰিব লাগিব, আৰু লিভাৰ বা যকৃতৰ ক্ষেত্ৰত

0: এদিন বা 24 ঘণ্টা, 12 পৰা 24 ঘণ্টা, আৰু অগ্নাশাৰ ক্ষেত্ৰতো আমি এদিন। গতিকে আৰু মৃত্যুৰ পাছত যিটো চকুজুৰি, যেতিয়া আমি কয় টিচু বা টিচুৰ পৰে, তেতিয়া আমি গৰম দিনত 6 ঘণ্টাৰ ভিতৰত, ঠাণ্ডা দিনত 8 ঘণ্টাৰ ভিতৰত আমি চকুজুৰি আমি আহৰণ কৰিব লাগিব, কি কয় ট্ৰান্সপ্লাণ্ট কৰাৰ আগত। আৰু কিছুমান চকুৰ ক্ষেত্ৰত কিছুমান মিডিয়াম থাকে, কিছুমান মিডিয়ামত আমি ভৰাই পেলাই চকুজুৰি আমি 1 সপ্তাহ, আৰু কিছুমান ক্ষেত্ৰত আমি 28 দিনমানলৈকে আমি ষ্ট'ৰেজ কৰি ৰাখিব পাৰোঁ ট্ৰান্সপ্লাণ্ট কৰাৰ আগত। আৰু টিচু আৰু স্কিন, যিটো স্কিন আছে, স্কিন বেংক থাকে, স্কিন বেংকত ৰাখি পেলাইও আমি যিবিলাক বাৰ্ণ পেচেণ্ট আছে স্কিনখিনি আমি লগাব পৰা যায়। আৰু বোনৰ ক্ষেত্ৰতো আমি বোন বেংক ৰাখিব পাৰোঁ বোন, আৰু তাতোকৈ ইম্পৰ্টেণ্ট হ'ল আমাৰ হাৰ্টৰ ভাল্বখিনিও আমি টিচুত আহে, সেই ভাল্বখিনিও আমি হাৰ্টত যি কাৰ্ডিয়াক চাৰ্জনে আছে তেওঁলোকে ট্ৰান্সপ্লাণ্ট কৰিব পাৰে।
1: হয়, ডাক্তৰ বৰুৱাই কথাখিনি বুজাই ক'লে। ইতিমধ্যে আৰু এগৰাকী শ্ৰোতা ফোন লাইন সংযুক্ত হৈছে, মোৰ নম্বৰতে সংযুক্ত হৈছে তেখেত। আপোনাৰ পৰা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ, কওকচোন আপোনাৰ ক'বলগীয়া কথাখিনি। হয় গন্ধিয়া দেউ, তেখেতে হয় আমি শুনি আছো, আপুনি কৈ যাওকচোন।
2: আৰু এই অংগদান ক্ষেত্ৰত ধৰক সকলখিনি সংগ্ৰহ আচলতে ব্যক্তিজনৰ কামত আহে নেকি, মই সেই বিষয়ে জানিব বিচাৰিছিলো। যিখিনি অংগ দান কৰিলে গোটেই অংগখিনি তাৰমানে কামত আহে নে? আৰু মই জানো যে চকু দান কৰিব পাৰো, চকু দান, কিন্তু চকু সলনি আৰু বেলেগ কিবা মানে তেনেকুৱা জীৱিত কালত দান কৰিব পাৰে নেকি বাৰু?
1: ধন্যবাদ জনাইছো আপুনি ফোন কৰিলে, আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা তেখেত। তেখেত এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেত নিজে দৃষ্টিশক্তিহীন, কিন্তু তেওঁ মনৰ দৃষ্টিৰে আমাক সকলোকে চাই, সকলোকে আদৰ কৰে। তেখেতে জানিব বিচাৰে জীয়াই থকা অৱস্থাত চকুত বাহিৰৰ আৰু কি অংগ দান কৰিব পাৰি, তেওঁ জানিব বিচাৰিছে।
0: জীয়াই থকা অৱস্থাত আমি যিটো লিভিং ডনেশ্যন বুলি কওঁ, ছাপ'জ যদি নিজৰ পৰিয়ালত কাৰোবাৰ যদি লিভাৰ, যিটো আমি ক্ৰনিক লিভাৰ ডিজিজ হয়, লিভাৰ ফেইলাৰত গৈছে, তেতিয়া আমি লিভাৰৰ এটা অংশ আমি দান কৰিব পাৰোঁ জীৱিত কালত। আৰু যদি কিডনী দুটা থাকে এজন ব্যক্তি, গতিকে এটা কিডনী আমি দান কৰিব পাৰোঁ জীৱিত কালত। আৰু আমাৰ যিটো ব্ৰেইন ষ্টেম ডেথ হয়, যিটো মগজু মস্তিষ্ক বিকল হয়, মৃত্যু হয়, মৃত্যুৰ পাছত আমি যেতিয়া অংগ দান কৰোঁ, তেতিয়া আমি হাৰ্টৰ কাৰণে এজন, দুটা হাওঁফাওঁ বা আমি লাংছৰ কাৰণে 2জন পেচেণ্টক, লিভাৰটো 1জন, কিডনী 2জনক, অগ্নাশয় 1জনক, আৰু বা পেনক্ৰিয়াছ বা অন্ত্ৰ, টোটেল আমি 8জন মানুহক দান কৰিব পাৰোঁ মস্তিষ্ক, যিটো ডিচিজ অৰ্গান ট্ৰান্সপ্লাণ্ট বুলি কয়, মৰণোত্তৰ দেহদানৰ পাছত অংগ দান কৰা। আৰু মৃত্যুৰ পাছত, যিটো আমি মৃত্যু হৈ যোৱাৰ পাছত আমি চকুজুৰি পাওঁ, 2জন অন্ধ মানুহে দেখিব পাৰিব, আৰু তেওঁ স্কিনখিনি মই আগতে কৈ আহিছোঁ, যিবিলাক ডিপ বাৰ্ণ পেচেণ্টক আমি ইলেক্ট্ৰলাইট ইমবেলেঞ্চৰ মৃত্যুমুখী হয়, তেওঁলোকক আমি স্কিন ট্ৰান্সপ্লাণ্ট কৰিব পাৰোঁ। আৰু যাৰ প্ৰয়োজন হয়, বোন নষ্ট হৈ যোৱা, আমি হাড় ট্ৰান্সপ্লাণ্ট কৰিব পাৰোঁ, আৰু আমাৰ হাৰ্টৰ ভাল্বখিনি। গতিকে এইখিনি আমাৰ টিচুত পৰে, যিখিনি আমাৰ মৃত্যুৰ পাছতো আমি এইখিনি আমি টিচু বা কলা আমি ব্যৱহাৰ কৰিব পাৰোঁ বেলেগ এজন ৰোগীক উপকৃত কৰাৰ কাৰণে।
1: হয় নিশ্চয় গন্ধিয়া দেউ, আপুনি কথাখিনি বুজি পাইছে, তেখেতে উত্তৰটো দিলে আপোনাৰ। ডাক্টৰ জ্যোতিকা তহবিলদাৰ বৰুৱা, নমস্কাৰ। সময় উপযোগী বিশ্লেষণ আশা কৰিছোঁ জনসাধাৰণ উপকৃত হ'ব আৰু বহু নজনা কথা জানিব পাৰিব। ধন্যবাদ জনাইছোঁ ডাক্টৰ বৰুৱা আপোনাক। অলকাতেকা অনুষ্ঠানী শ্বেয়াৰ কৰিছোঁ বুলি মন্তব্য কৰিছে। আপোনালোকে যিসকলে অনুষ্ঠান চাই আছে আৰু যিসকলে হয়তো ৰেডিঅ'ত শুনি আছে, কিন্তু তেওঁলোকে ছ'চিয়েল মিডিয়াত তেওঁলোক সক্ৰিয় হৈ থাকে, তেখেতসকলক কৈছোঁ প্ৰত্যেকে অনুষ্ঠানো শ্বেয়াৰ কৰক। এইটো ৰাইজৰ উপকাৰত অহা বহু কথা, আমি জানিবলগীয়া কথা ইয়াত আলোচনা কৰা হৈছে, গতিকে এই কথাখিনি ৰাইজৰ মাজলৈ যাব লাগিব। এই মুহূৰ্তত হয়তো কোনোবাই শুনিব পৰা নাই, পৰৱৰ্তী সময়ত ফেচবুক পেজত আমাৰ থাকি যাব, এই অনুষ্ঠানো যাতে তেওঁলোকে চাব পাৰে, তাৰ কাৰণে আপোনালোকে সুবিধা কৰি দিব, আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব। বন্দিতা গোস্বামী, আপুনি অনুষ্ঠানলৈ আহিছে, আপুনি প্ৰথমগৰাকী শ্ৰোতা আছিল আমালৈ বাৰ্তা প্ৰেৰণ কৰা। আৰু শ্ৰোতাসকলৰ ফালৰ পৰা মন্তব্য আহিলে, তেওঁলোকে যদি কিবা জানিব বিচাৰিছে সেই কথাখিনি উল্লেখ কৰিলে আমি নিশ্চয় এই আলোচনাৰ মাজত কথা পাতিম। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি আজি ৰত গুৱাহাটীৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
3: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
4: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুত

0: প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
1: শ্ৰোতাসকল, আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। ডাক্টৰ বৰুৱা ছাৰ আছে, তেখেত যুটীয়া সঞ্চালক ৰত গুৱাহাটীৰ। তেখেতৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে অংগদানৰ ক্ষেত্ৰত মই এটা ইতিমধ্যে উল্লেখ কৰিছোঁ, কিছুমান ভুল ধাৰণা কিছুমান আছে, মিথ আছে, তেনেকুৱা বহুতো ভুল ধাৰণা ৰাইজৰ মাজত প্ৰচলিত হৈ আছে। সেই ধাৰণাসমূহৰ বিষয়ে নিশ্চয় আপুনিও জানে, আমিও জানো। বিভিন্ন সময়ত কোৱা হয় যে অংগদান কৰিলে কিবা শৰীৰটো বিকৃত হৈ যাব, কেতিয়াবা অংগদান কৰিলে পৰৱৰ্তী জন্মত যেন সেই অংগ নোহোৱাকৈ আহিব লাগিব, এনেকুৱা বহু ধৰণৰ কথা যিবিলাক হয়তো কোনো ধৰণৰ বৈজ্ঞানিক ভিত্তিয়েই নাই, কিন্তু তেনেকুৱা কথাসমূহ ৰাইজৰ মাজত প্ৰচাৰ হৈ থাকে। গতিকে এই সম্পৰ্কে অলপ বুজাই কওকচোন আপুনি।
2: বহুত সময়ত দেখা যায় যে যদি বয়স হ'লে অংগদান কৰিব নোৱাৰে বা হেৰি কৰিব, যে অংগদান কৰাত বাধা আহি পৰে। 18 বছৰৰ ওপৰত সকলো ব্যক্তিয়ে অংগদান কৰিব পাৰে। তাৰ কাৰণে প্লেজিং যিটো আছে, ইচ্ছা পত্ৰ প্ৰকাশ কৰি ৰাখিব পাৰে। আৰু তাৰ পাছতো বহুত ক্ষেত্ৰত বহুতে গম ভাবে যে অংগদান কৰাৰ পাছত শৰীৰটো বিকৃত হয়, সেনেকুৱা কোনো নাই। যিহেতু এইটো বিজ্ঞানসন্মতভাৱে অংগ আহৰণ কৰা হয় আৰু তেনেকৈ আমি সংৰোপণো কৰা হয়, গতিকে তাৰ পাছত যেনেকৈ আমাৰ পোষ্টমৰ্টম কৰাৰ পাছত আমি শৰীৰটো তেনেকুৱা কোনো বিকৃত নহয়, গতিকে তেনেকৈ কোনো বিকৃত নহয়। আৰু কেতিয়াবা থাকে যে ধৰ্মীয় বাধা আছে বুলি, কোনো ধৰ্মত তেনেকৈ অংগদানৰ কোনো বাধা নাই, এইটো স্বৰ্গীয় অনুভূতি হয়। অংগদানৰ পাছতহে বহুত ক্ষেত্ৰত তেখেতৰ পৰিয়ালবৰ্গই সেই অনুভূতিটো পায় যে আমাৰ এটা স্বৰ্গীয় যিটো অনুভূতি। আৰু কেতিয়াবা আকৌ এইটো হয় যে অংগদান কৰাৰ কাৰণে যে পুনৰ জন্মত সেই অংগ নোহোৱাকৈ জন্ম হ'ব বুলি, এইটো সম্পূৰ্ণ এটা মিছা, এটা ভ্ৰান্ত ধাৰণা। গতিকে এনেকুৱা কোনো ভিত্তিহীন এইখিনি কথা। গতিকে আৰু এটা কথা কওঁ যে আমি বহু সময়ত দেখোঁ যে যিটো আমাৰ দুৰ্ঘটনাজনিত কাৰণত যিবিলাক মৃত্যু হয়, আকস্মিক মৃত্যু, তেনেকুৱা আমি তেনেকুৱা ডাটাৰ পৰা আমি অংগ পাওঁ। গতিকে সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা আমি পোষ্টমৰ্টম কৰিব লগা হয়। গতিকে পোষ্টমৰ্টমো সেই য'তেই ৰিট্ৰাইভেল বুলি কয়, য'তেই অংগটো আহৰণ কৰা হয় তাতেই আমাৰ পোষ্টমৰ্টম হয়, তাতেই আমাৰ পুলিচ ইনকুৱেষ্ট বা যিখিনি ফৰেনচিক মেডিচিনৰ মানুহ আহি পেলাই পোষ্টমৰ্টম কৰা হয়। আৰু গতিকে যাতে পৰিয়ালবৰ্গ একো কষ্ট নাপায়, আৰু আমি অংগদান কৰাৰ পাছত সেই দাতাজনৰ পৰিয়ালক আমি তেখেতক আমি যিখিনি আমি কণ্ডোলেন্স কৰা হয় তেখেতক আমি এটা সন্মান জনোৱা হয়। আৰু তেখেতৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা আহে তেখেতৰ ডেপুটি কমিশনাৰ ছাৰে তাতে সৎকাৰত গৈ পেলাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা সৎকাৰৰ কাৰণে এটা মাননীয় চৰকাৰৰ তৰফৰ পৰা পোৱা যায়। আৰু তেনেকুৱা দাতা পৰিয়ালক আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। আৰু চৰকাৰে যথেষ্ট সহায় কৰে পৰিয়ালবৰ্গক। আৰু কেতিয়াবা ছাউথৰ ফালেতো গাৰ্ড অফ অনাৰো লোৱা হয় তেনেকুৱা দাতাসকলক। গতিকে এইখিনি ভ্ৰান্ত ধাৰণাৰ মাজেদি আমি এইখিনি এৱাৰনেছটো ৰাইজৰ মাজত লৈ যোৱা যাব লাগিব, যাতে আমি যেতিয়া কোনোবা ডিচিজ অৰ্গেন ট্ৰান্সপ্লাণ্টৰ কাৰণে যদি আমি আগবাঢ়োঁ যে মগজু মস্তিষ্ক মৃত্যুৰ পাছত দানৰ কাৰণে, তেতিয়া যদি আগৰ পৰাই মানুহজনৰ এৱাৰনেছ থাকে তেতিয়া আমাৰ যথেষ্ট সুবিধা হয়, তেওঁলোকে যদি আগৰ পৰাই জানে। আৰু সেই মুহূৰ্তখিনি আমাৰ কাৰণে যথেষ্ট মানে আমাৰ কাৰণে যথেষ্ট সাহসিকভাৱে আমি আগবাঢ়ি যাব লাগে, তেওঁলোকৰ যাতে ভ্ৰান্ত ধাৰণা নহয়। গতিকে আগৰ পৰা যদি আমি ৰাইজৰ মাজত এই এৱাৰনেছখিনি বঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি যথেষ্ট উপকৃত হ'ম। এতিয়াও আমি ছাউথ ইণ্ডিয়াতকৈ আমি যথেষ্ট পিছপৰি আছোঁ এই ক্ষেত্ৰত। গতিকে আমাৰ অঞ্চল নিৰ্বিশেষে আমি এই গোটেইখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগিব, এইটোৱে আমাৰ কৰ্তব্য। আৰু ভূপেন দাই বহু দিনৰ আগতে এইটো মানুহৰ বাবে কৈ গৈছে, গতিকে আমি এইটো লৈ আমি আগবাঢ়ি যাব লাগিব আমি অনাগত ভৱিষ্যতে।
1: হয় ডাক্টৰ বৰুৱা, আৰু এটি ফোন কল আহিছে, আমি শ্ৰোতাগৰাকীৰ সৈতে কথা পাতি লওঁ। হেল্ল' আমি শুনি আছোঁ, কওকচোন। ফোন লাইনৰ কিছু অসুবিধা হৈছে হয়তো, তেওঁ ফোনত আমি শুনা নাই শ্ৰোতাগৰাকীৰ কথা। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি ৰত্ন গুৱাহাটীৰ কথা কৈ আছোঁ,
2: হয়
1: এই সংস্থাটোৰ বিষয়ে।

0: আপোনালোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে, এই সংস্থাটোৰ বিষয়ে অলপ বুজাই কওকচোন শ্ৰোতাসকলে।
1: আমি ৰটো গুৱাহাটী, যিটো আমাৰ নটো গুৱাহাটী আছে, ৰাষ্ট্ৰীয় অংগ আৰু কলা সংস্থাপন প্ৰতিষ্ঠান, আমাৰ এতিয়া নিউ দিল্লীত আছে। গতিকে এই সংস্থাটোৱে কাম কৰে আমাৰ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, আৰু তেওঁলোকৰ আণ্ডাৰত অল অভাৰ ইণ্ডিয়া আমাৰ 5খন ৰটো আছে, ৰিজনেল, নৰ্থ আছে, ইষ্ট আছে, চাউথ আছে, চেণ্ট্ৰেল আছে, আৰু আমাৰ নৰ্থ ইষ্ট। গতিকে আমি ৰটো গুৱাহাটীয়ে আমি গোটেই নৰ্থ ইষ্টৰ গোটেইকেইখন ছটো ষ্টেট অৰ্গেন টিছু ট্ৰান্সপ্লাণ্ট অৰ্গেনাইজেশ্যন। গতিকে আমাৰ সাত ভনীৰ লগত আমি ছিকিমকো আমি যিখিনি আমি এক্সপাৰ্টাইজখিনি আৰু প্লাছ আমি পৰামৰ্শখিনি আৰু ৰেজিষ্ট্ৰিখিনি যিখিনি আমাৰ অংগ সংস্থাপন কৰা হয় বা অংগ আহৰণ কৰা হয়, লিভিঙেই হওক বা ডিচিজেই হওক, গোটেইখিনি আমি ৰেজিষ্ট্ৰিখিনি মেইনটেইন কৰিব লগা হয়, আৰু ইয়াৰ লগত যাতে কোনো কিনা বেচা সেইখিনি নহয়, প্লাছ যিখন ষ্টেট লেভেল অথৰাইজেশ্যন কমিটি আছে তাত অংগ আহৰণ আৰু সংস্থাপন এই দুয়োটাই যাতে লফুলি আইনগতভাৱে হয়, চাইণ্টিফিকভাৱে হয়, বিজ্ঞানসন্মতভাৱে হয়, ইয়াত যাতে কোনো কিনা বেচা বা এনেকুৱা কাম হ'ব নোৱাৰে, ক্ৰিমিনেলাইজেশ্যনৰ যিবিলাক কাম থাকে সেইবিলাক নহয়, সেইখিনি চোৱা যায়। গতিকে মুখ্য কাৰ্য হিচাপে আমি পঞ্জীয়ন আৰু আবণ্টন, যে অংগ কাক লাগিব লিষ্টখিনি পঞ্জীয়ন আৰু আবণ্টন, আমি আবণ্টন অনুযায়ী আমি সেইখিনি অংগখিনি সংস্থাপন কৰা হয়। আৰু মৰণোত্তৰ অংগ, এই ডিচিজ যিটো মস্তিষ্ক বিকলৰ পাছত যিখিনি হয় অংগদান হয়, সেইখিনি আমি আমি ৰেকৰ্ড কৰিব লগা হয় আৰু আমি সেইখিনি নেশ্যনেল ৰেজিষ্ট্ৰিত আমি জনাব লগা হয় প্ৰতি মাহে। আৰু সজাগতা আৰু প্ৰশিক্ষণ, আমি ৰাইজৰ মাজত সজাগতাটো লৈ যাব লাগিব আৰু প্ৰশিক্ষণ দিব লাগিব, যাতে ৰিট্ৰাইবেল য'ৰ পৰা অংগ আহৰণ কৰা হয় আৰু যিবিলাক সংস্থাত অংগ আহৰণ আৰু সংস্থাপন দুয়োটাই কৰা হয়। গতিকে আমাৰ ঠিকনাটো হ'ল ৰটো গুৱাহাটী, গুৱাহাটী মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়তে আছে। গতিকে আমাৰ 24 আৱাৰ্ছ আমাৰ এটা নাম্বাৰ থাকে, গতিকে সেই নাম্বাৰটো মই আমি 24 আৱাৰ্ছ ৰটোৰ এটা নাম্বাৰ থাকে, আমি সেইটো নাম্বাৰত আমি উপলব্ধ থাকোঁ আৰু আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক পেজতো থাকে, গতিকে তাতো কানেক্ট কৰিব পাৰে আপোনালোকে।
0: ইতিমধ্যে আমাৰ স্ক্ৰীণত শ্ৰোতাসকলে মন্তব্যত আপোনালোকে চাব, 60268950085 60268950085 এই নম্বৰটি আমি ফেচবুক পেজৰ আমাৰ কমেণ্ট বক্সত দি দিছোঁ যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। স্ক্ৰীণতো আপোনালোকে দেখিবলৈ পাইছে আৰু ৱেবছাইটটো হৈছে ৰটো গুৱাহাটী .org, ROTTO গুৱাহাটী .org, ৰটো গুৱাহাটী .org, তাত আপুনি সেই ৱেবছাইটতো সবিশেষ তথ্য পাব। দিলীপ ডেকাই কৈছে, শৰীৰৰ এনে কোনো অংগ আছে নেকি যাক মৃত্যুৰ পিছতো সংগ্ৰহ আৰু সংস্থাপন কৰিব পাৰি? ইতিমধ্যে এই বিষয়ে বহুখিনি কথা ছাৰে কৈছে। বন্দিতা গোস্বামী, বহুতো নজনা কথা জানিব পাৰিছোঁ বৰুৱা ছাৰৰ লগতে এই বিশেষ অনুষ্ঠানৰ লগত জড়িতসকলক ধন্যবাদ জনাইছে বন্দিতা গোস্বামী। পৱন চাংককতি, তেওঁ এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছে, কেনেদৰে আমাৰ অংগসমূহ ডনেট কৰিব পাৰোঁ বা দান কৰিব পাৰোঁ, সেই বিষয়ে ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব তেওঁ আৰু অলপ ভালকৈ জানিব বিচাৰিছে। যাতে পৱন চাংককতি উত্তৰ গুৱাহাটীৰ পৰা, অংগসমূহ দান কৰাৰ ক্ষেত্ৰত ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰিব সেইটো জানিব বিচাৰিছে তেখেতে।
1: এতিয়া আমাৰ ইয়াতে অলৰেডি আমাৰ দেখাই দিয়া হৈছে এটা কিউআৰ স্কেন আছে, আমি সেই কিউআৰ স্কেনটোত আমি স্কেন কৰিব পাৰোঁ, আৰু তাৰ উপৰি আমাৰ যিটো এইটো আছে, যিটো noto.abdm.gov.in, এই ৱেবছাইটটোত গ'লে আমি তাতে আধাৰ কাৰ্ডখনৰ যিখিনি ইনফৰ্মেশ্যন আছে আপলোড কৰিলে OTP এটা আহিব, সেই OTPটো আমি তাতে দিয়াৰ পাছতে আমাৰ অংগদানখিনি আমি প্লেজিং কৰিব পাৰোঁ, তাৰমানে এইটো ইচ্ছাপত্ৰ। কিন্তু এইটো যাতে ভুল ধাৰণা নহয় যাতে ইচ্ছাপত্ৰ দিয়া মানে যে আকস্মিক বা মস্তিষ্ক মৃত্যু হ'লে যে মোৰ অংগখিনি লৈ যাব পাৰিব, তাৰ পাছতো উত্তৰাধিকাৰীয়ে যিটো আইনসন্মত ফৰ্ম আছে বা ভিডিঅ' ৰেকৰ্ডিং গোটেই কাউন্সিলিং হোৱাৰ পাছত, গোটেইখিনি হোৱাৰ পাছত আইনসন্মতভাৱে সন্মতি প্ৰকাশ কৰিলেহে অৰ্গেনখিনি আহৰণ কৰিব পৰা যাব।
0: হয়, আমি এই স্কেনাৰটো দি দিছোঁ, আপোনালোকে ইচ্ছা ব্যক্ত কৰিব পাৰে, প্লেজ ল'ব পাৰে যে আপুনি অংগদান কৰিব। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় যিটো প্ৰতিষ্ঠান আছে নটো, তেওঁলোকৰ এই যিটো কিউআৰ কোড, এই কিউআৰ কোডটো স্কেনাৰটো আমি ইতিমধ্যে কিউআৰ কোডটো আপোনাক

0: দি দিছোঁ স্ক্ৰীণত, আৰু আমি মন্তব্যটো আমি সৌৰভক অনুৰোধ জনাম, মন্তব্যটো উল্লেখ কৰি দিব যাতে তেওঁলোকে পৰৱৰ্তী সময়ত পাব পাৰে। ক্ষীৰোদ শৰ্মা অনুষ্ঠানলৈ আহিছে। অনিমা মেধি, আজিৰ অতিথিগৰাকীক প্ৰণাম জনাইছোঁ। নিজে কৰিব পৰা নাই যদিও যিসকলে অংগদান কৰিছে তেখেতসকলক অন্তঃকৰণেৰে প্ৰণিপাত জনাইছোঁ। তেখেতসকল মহান এই পৃথিৱীৰ সন্তান। ধন্যবাদ আকাশবাণী গুৱাহাটী গুৰুত্বপূৰ্ণ বিষয় এটা ৰেডিঅ' শ্ৰোতাক অৱগত কৰোৱাৰ বাবে আপ্লুত হৈছোঁ। ধন্যবাদ জনাইছোঁ অনিমা মেধি। জয়কান্ত কলিতা, আপুনি ৰেডিঅ'ত অনুষ্ঠানি শুনি আছে, আশা কৰোঁ সকলো উপকৃত হ'ব, ভ্ৰান্ত ধাৰণাসমূহ নোহোৱা হ'ব। ধন্যবাদ চাৰু বৰুৱাই দেৰগাঁৱৰ পৰা, তেখেতে হয় চাৰু বৰুৱাই দেৰগাঁৱৰ পৰা তেখেতে অনুষ্ঠানি শ্বেয়াৰ কৰিছে। এতিয়া ছাৰ সেই কথাখিনিলৈকে আহোঁ, আপোনাৰ আপুনি কৈ দিলে ভাল হ'ব যে বৰ্তমান এতিয়ালৈকে অসমত কিমানগৰাকী ব্যক্তিয়ে অংগদান কৰিছে বা অংগসমূহ কিয় বিকল হয়, অংগসমূহ আমি ভালে ৰাখিবলৈ কি কৰিব লাগে এই সম্পৰ্কে, বা আইনী কি ধৰণৰ নিয়ম আছে এই কথাখিনি যদি শ্ৰোতাক বুজাই কয়, আৰু এতিয়ালৈকে কিমানগৰাকীয়ে অংগদান কৰিছে, হয়তো বিশেষ অভিজ্ঞতা হৈছে আমাৰ আপোনালোকৰ সেই সময়ত।
1: আমি প্ৰথম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো ৰটৰ প্ৰথম, আমি 2023 চনত ডিচেম্বৰ মাহৰ 13 তাৰিখে তেখেতক মই আজি আকৌ শ্ৰদ্ধাঞ্জলি জনাই তেখেতক

0: অঙ্গসমূহ আমি ভালে ৰাখিবলৈ কি কৰিব লাগে, এই সম্পৰ্কে বা আইনী কি ধৰণৰ নিয়ম আছে, এই কথাখিনি যদি শ্ৰোতাক বুজাই কয় আৰু এতিয়ালৈ কিমানগৰাকী অংগদান কৰিছে, হয়তো বিশেষ অভিজ্ঞতা হৈছে আমাৰ আপোনালোকৰ সেই সময়ত।
1: আমি প্ৰথম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো ৰটৰ প্ৰথম আমি 2023 চনত ডিচেম্বৰ মাহৰ 13 তাৰিখে তেখেতক মই আজি আকৌ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নামটো উত্থাপন কৰিছোঁ, মিষ্টাৰ দেবেন কলিতা। তেখেতে আমাৰ তিহুৰ লোক, তেখেতে চাইকেলেৰে গৈ থাকোঁতে এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট হোৱাৰ পাছত তেখেতৰ মগজু মৃত্যু হোৱাৰ পাছত তেখেতৰ আমি পৰিবাৰ আৰু পুত্ৰ তেওঁলোকক আমি তেওঁলোকক অনুৰোধ কৰিছিলোঁ অংগদান কৰিবলৈ, আৰু তেওঁ 2023 চনৰ 13 তাৰিখে ডিচেম্বৰ 13 তাৰিখে অংগদান কৰি দুজন কিডনি বিকল হৈ যোৱা দুজন ৰোগীক জীৱন ৰক্ষা কৰি থৈ গৈছে। তাৰ পিছৰজন আমি 8/6/2024 চনত তেখেত পৰাগ গগৈ, তেখেতৰ আমি আমাৰ ইয়াৰে হয়, তেখেত গুৱাহাটীৰে হয়। এই পৰাগ গগৈ তেখেতে আমাক মস্তিষ্ক বিকল হৈ পেলাই তেখেতৰ ষ্ট্ৰ'ক হৈ পেলাই মৃত্যু হৈছিলে, তেখেতৰ আমাৰ অংগদান কৰিছে। তেওঁৰো আমি 2টা কিডনি সংস্থাপন কৰি দুজন মানুহক জীৱন দান কৰিবলৈ সক্ষম হৈছে। উত্তম চন্দ্ৰ দে, তেখেত স্বাগতা নাৰ্ছিং হোমত তেখেতৰ মগজু বিকল হৈ মৃত্যু হৈছিলে। তেখেতৰ নিজৰ পৰিবাৰক সদায় কৈ গৈছিল যে মই মৃত্যুৰ পাছতো তোমাৰ কাৰণে এই পৃথিৱীত জীয়াই থাকিব বিচাৰোঁ। গতিকে তেখেতৰ পৰিবাৰে অংগদান কৰিছিলে। তেতিয়া আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা গৈ পেলাই তাৰপৰা অংগ আমি ৰিট্ৰাভেল কৰিছিলোঁ স্বাগতা নাৰ্ছিং হোমত। তাৰ কাৰণে আমি স্বাগতা নাৰ্ছিং হোমৰ কৰ্তৃপক্ষ আৰু সুভাষ খান্না ছাৰকো যথেষ্ট কৃতজ্ঞতা জনাইছোঁ। গতিকে তাৰপৰা আমি গ্ৰীণ কৰিডৰ কৰি পেলাই ৰাতি 3টা বজাত আমাৰ গুৱাহাটী এডমিনিষ্ট্ৰেশ্যনে আমাক গ্ৰীণ কৰিডৰ বনা কৰি দিছিলে, আৰু আমি 3টা বজাত আহি পেলাই তাৰপৰা কিডনি আনি পেলাই আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুজন ৰোগীক আমি সমৰ্পণ কৰি পেলাই জীৱন দান কৰিবলৈ সক্ষম হৈছোঁ। হেমন্ত সিং নগাঁও ল'ৰা, যথেষ্ট সৰু ল'ৰা, আকস্মিকভাৱে মৃত্যুমুখত কৰে 20/7/2025 চনত, আৰু তেওঁৰ দেউতাক আৰু মাকে অংগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, আৰু তাৰ জৰিয়তে আমি সেই 16 বছৰৰ ল'ৰা আছিল সেই একেই এজন 18 বছৰীয়া আৰু এজন 21 বছৰীয়া দুজন কিডনি বিকল, ইমান কম বয়সতে কিডনি বিকল হৈ যোৱা দুজন আমি ৰোগীক জীৱন দান কৰিবলৈ সক্ষম হৈ গৈছে হেমন্ত সিং এই সৰু ল'ৰাজনে অংগদান কৰাৰ পাছত। আৰু অনন্ত আঠপুৰীয়া, এইটো এই বছৰে হয় 3 মাৰ্চ 2023 তাৰিখে অনন্ত আঠপুৰীয়া তেখেতৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যুমুখত পৰে, আৰু তেখেতক 2টা কিডনিৰ দ্বাৰা দুজন মানুহে জীৱন পায়। আৰু তেখেতক আমাৰ এতিয়া যিহেতু এইটো আমাৰ জুলাই মাহটো অংগদান মাহ হিচাপে আমি উদযাপন কৰিছোঁ, আৰু 3 আগষ্টত আমি অংগদান দিৱস হিচাপে উদযাপন কৰিম। গতিকে এই অনন্ত আঠপুৰীয়া প্ৰতি বছৰে আমাৰ যোনে অংগদান কৰে সেই দাতাসকলক দিল্লীত নি পেলাই নটোৱে ফেলিচিটেশ্যন কৰে। গতিকে 3 আগষ্টত এই পৰিয়ালটোক নিউ দিল্লীত তেখেতক সম্বৰ্ধনা জনাব অংগদান কৰাৰ কাৰণে।
0: কথাখিনি আপোনালোকে গম পালে, প্ৰতিগৰাকী ব্যক্তিক আমি যিসকলে নিজৰ জীৱনটো হেৰুৱাৰ পাছতো কিন্তু পৃথিৱীখনত এগৰাকী ব্যক্তিয়ে যিটো কথা কৈছে যে তেওঁৰ পত্নীক কৈছিল যে মই তোমাৰ কাৰণে জীয়াই থাকিব বিচাৰোঁ, পত্নীয়ে তেখেতৰ মৃত্যু হোৱাৰ আগত বা ব্ৰেইন ডেড হোৱাৰ আগতে তেখেতে যোগাযোগ কৰি এই কামখিনি সম্পন্ন কৰিছে। অন্য এখন নাৰ্ছিংহোমত মৃত্যু হৈছে, কিন্তু তাৰ পাছত তেওঁলোকে গ্ৰীণ কৰিডৰ কৰি প্ৰশাসনেও সহযোগ কৰিলে, গুৱাহাটীৰ যিগৰাকী আৰক্ষী আয়ুক্ত আছে তেখেতেও সহযোগ কৰিলে, সকলোৱে মিলি কামখিনি সমাধা কৰিলে, আৰু এই বছৰ যিগৰাকী দান কৰিছে তেখেতসকলৰ পৰিয়ালক নতুন দিল্লীত সম্বৰ্ণা জ্ঞাপন কৰা হ'ব এইটো কথা ছাৰে অৱগত কৰিছে। নাছিফা ইয়াছমিন, আপুনি অনুষ্ঠানলৈ আহিছে আৰু আপোনালোকৰ বাৰ্তাসমূহ পাইছোঁ, আৰু আপোনালোকে জয়কান্ত কলিতা আপোনালোক সকলোৱে শ্বেয়াৰ কৰক অনুষ্ঠানটি, যাতে সৰহসংখ্যক লোকেই অনুষ্ঠানটি পৰৱৰ্তী সময়তে উপভোগ কৰিব পাৰে, যাতে তেওঁলোকে জানিব পাৰে। আচলতে মাধৱী নাথ এগৰাকী দিব্যাংগ শ্ৰোতা, তেওঁ হয়তো ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰি পোৱা নাই, তেওঁ এটা বাৰ্তা প্ৰেৰণ কৰিছে, মই শুনাই দিব বিচাৰিছোঁ। আশা কৰিছোঁ অনুষ্ঠান সম্পৰ্কীয় বাৰ্তা হ'ব এইটো।
2: নমস্কাৰ, সুপ্ৰভাত। প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনি আছোঁ, বিষয়টো বৰ সুন্দৰ, মোৰ ভাল লাগিছে এই অনুষ্ঠানটি শুনি। ডক্টৰ বৰুৱা ছাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জাচিলোঁ তেখেতে সুন্দৰভাৱে কথাখিনি বুজাই দিয়াৰ বাবে। এনেধৰণৰ বিষয় লৈ আগলৈও প্ৰচাৰ কৰিব বুলি আশা কৰিলোঁ।

0: সভ্যবার্তাটি প্রচাৰ কৰিব নালাগে, জাষ্ট মই অনুষ্ঠান
1: প্ৰচাৰ কৰিব নালাগে বুলি আপুনি মাজতহে ক'লে, গোটেই কথাখিনি মই শুনাই দিলোঁ বাৰু আপুনি যিটো কথা কৈছে। এনেকৈ অলপ অসুবিধা হয় কাৰণ ফোন লাইনত আপুনি পোৱা নাই, ইয়াত দিছে আকৌ মাজত আকৌ এনেকৈ কৈ দিছে, আগতীয়াকৈ কথাটো কৈ দিলে মই মাজত শুনিবলৈ অসুবিধা হয়। কিন্তু আপুনি যিটো কথা কৈছে ভাল পাইছে, অনাগত সময়তো এনেকুৱা অনুষ্ঠান আপুনি বিচাৰিছে। ছাৰ আৰু এটা কথা, আমি অনুষ্ঠান সামৰিব লাগিব, এতিয়া 10 মিনিট সময় আছে। অংগসমূহ যে বিকল হয় এইটো কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিভিন্ন সময়ত অংগসমূহ বিকল হয়, এই অংগসমূহ বিকল হোৱাৰ কাৰণ কি ধৰণৰ আৰু কি ধৰণে আমি অংগসমূহ ভালে ৰাখিব পাৰোঁ, সেই কথাটো অলপ ছাৰ বুজাই কওকচোন।
2: এইটো যথেষ্ট, আমি যিবিলাক নেশ্যনেল লেভেলত মিটিং যাওঁ তাতে আমি অংগ আহৰণ আৰু সংস্থাপনৰ উপৰিও এতিয়া যিটো আমাৰ প্ৰিভেনশ্যন, যিটো যে অংগসমূহ আমি বিকল হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেইখিনি বুলি ক'লে আমি কেইটামান কথা মই যথেষ্ট গুৰুত্বপূৰ্ণ, যে হেলদি লাইফষ্টাইল, যিটো আমি যে বেলেন্স ডায়েট খাব লাগে, ডায়েটৰী চেঞ্জেছবিলাক যধে মধে যিকোনো বস্তু খাব নালাগে, এটা বেলেন্স মেথডত বস্তু খাব লাগে। যেনে আজিকালি দেখোঁ যে সকলো বস্তুতে প্ৰিজাৰ্ভেটিভ থাকে, আমি ফল মূল শাক পাচলি পা আদি কৰি মিঠাইবিলাক কালাৰফুল হয়, তাতো প্ৰিজাৰ্ভেটিভ থাকে, সেইবিলাকে যথেষ্ট অংগ ক্ষতি কৰে। তাৰোপৰি আমি অবেচিটি, যিটো আমাৰ মেদ বহুলতা বুলি কয়, যে আমাৰ যেনেকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি তেলটো অলপ কমাব লাগে, কমাই খাব লাগে তেলটো, গতিকে এই মেদ বহুলতাটো কমাব লাগে। আৰু টবেকো ইউজ, যিটো আমি ধূমপান বুলি কওঁ, ধূমপান বা স্মকিং আৰু এলকহল, এইখিনি যথেষ্ট গুৰুত্ব সহকাৰে এইটো কমাব লাগে। আৰু হেপাটাইটিছ বি ভেকচিনেশ্যন, কাৰণ লিভাৰৰ কাৰণে এটা হেপাটাইটিছ বি ভেকচিনেশ্যন বিৰাটেই ইম্পৰ্টেণ্ট হয়। আৰু এনভাইৰমেণ্টেল পলিউশ্যন, যিটো আমাৰ আজিকালি পলিউশ্যন আহিছে, যিটো বা যিটো অকুপেশ্যনেল পলিউশ্যন হওক বা এনভাইৰমেণ্টেল পলিউশ্যন হওক, গাড়ী বা ধোঁৱা বা এইবিলাকৰ পৰা যিখিনি পলিউশ্যন হয় বা ইণ্ডাষ্ট্ৰিজবিলাকৰ পলিউশ্যনছ, আননেচেচেৰী মেডিকেশ্যনছ, আমাৰ এটা আজিকালি হয় যে আমি যিকোনো কিবা এটা হ'লে আমি ঔষধ খোৱা প্ৰৱণতা বা পেইন কিলাৰ জাতীয় বা বেলেগ খোৱা প্ৰৱণতা, সেই ঔষধবিলাক সেৱন কৰিলেও আমাৰ অংগ বিকল হ'ব পাৰে। মেণ্টেল হেলথ, বহুতে আজিকালি জিম যায়, জিমত গৈ পেলাই যথেষ্ট নিজৰ শৰীৰৰ কাৰণে চৰ্চা কৰে, কিন্তু সেইটো ডাঙৰ কথা নহয়, আমি মানুহৰ নিজৰ মেণ্টেল হেলথটোৰ কথা ভাবিব লাগিব প্ৰতিটো সময়ে। নিজৰ আমি নিজৰ মনটোকে আমি পজিটিভিটি আনিব লাগে, নেগেটিভবিলাক আঁতৰাই পেলাই পজিটিভিটিবিলাক আনিব লাগে, আৰু যাতে আমি পজিটিভভাৱে আমি ৰাইজৰ কথাও ভাবিব লাগে, সমাজখনৰ কথা ভাবিব লাগে, ছ'চাইটিখনৰ কথা ভাবিব লাগে, গতিকে মেণ্টেল হেলথটো বিৰাটেই ইম্পৰ্টেণ্ট। আৰু টক্সিক এক্সপ'জাৰ যিটো বুলি কয়, মেটেল লিড এইবিলাক মাৰ্কাৰী টক্সিন কেমিকেল আৰু এই মাইক্ৰ'প্লাষ্টিক জাতীয় বস্তুবিলাকৰ পৰা অলপ দূৰত থাকিব লাগে। প্ৰিভেনশ্যন অফ কণ্ট্ৰল এণ্ড ডায়েবেটিছ এণ্ড হাইপাৰটেনশ্যন, আজিকালি আমাৰ ডায়েবেটিছ এণ্ড হাইপাৰটেনশ্যন এটা গ্ল'বেলি এটা হাব টাইপ হৈ গৈছোঁ। আমি যদি প্ৰতি 10 জন পেচেণ্ট চালে 7 জনক আমি ডায়েবেটিছ পাওঁ, গতিকে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন এই দুটা বস্তুক আমি যাতে আমি প্ৰিভেণ্ট কৰিব লাগে, কণ্ট্ৰল কৰিব লাগে আৰু চিকিৎসা প্ৰপাৰলি ল'ব লাগে এয়া হ'লে, গতিকে এইখিনি এটা ইম্পৰ্টেণ্ট আমাৰ দৈনন্দিন জীৱনত থকা এইখিনি গোটেইখিনি কথা, গতিকে এইখিনি আমি যদি ভালকৈ প্ৰয়োগ কৰোঁ নিজৰ লাইফষ্টাইলৰ লগত, তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত আমি অংগ বিকল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ।
1: হয়, সবিতা কলিতাই ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছে, বিশেষ অনুষ্ঠানটি শুনি বহু কথা শিকিছোঁ, নজনা কথা জানিব পাৰিছোঁ। ছাৰ যেতিয়া এগৰাকী ব্যক্তিয়ে অংগদান কৰে তেওঁ কিমান বছৰলৈ ভালে থাকে, সেইটো কথা তেওঁ জানিব বিচাৰিছে।
2: আমি যদি আমি ছাকচেছফুলি অংগ আমি যেতিয়া আমি সংস্থাপন কৰোঁ, তেখেতে যথেষ্ট দিনলৈকে ভালে থাকে, এনেকুৱা কোনো কথা নাই যে তেখেতে 2-1 বছৰতে তেখেতৰ শৰীৰ বেয়া ফালে যাব, এনেকুৱা কোনো কথা নাথাকে, গতিকে বহু দিনলৈকে জীয়াই থাকে। আৰু ইউজুৱেলি আমি যেতিয়া আমি অংগ লোৱা হয়, যে আমি মস্তিষ্ক বিকল হোৱাৰ পাছত যিখিনি অংগ ভালে থকা অংগখিনিহে আমি লোৱা হয়, যদি অংগখিনি আমি সেইটো আমি এজন মানুহক যেতিয়া ব্ৰেইন ষ্টেম ডেড বুলি ডিক্লেয়াৰেশ্যন যাওঁ, তেতিয়া আমি পটেঞ্চিয়েল ডনাৰ বুলি সেইজনক যাতে কিডনী পেচেণ্টজনৰ কিডনী লিভাৰ লাং বা হাৰ্ট এইখিনি যাতে ভালে থাকে সেইখিনি আমি মেইনটেইন কৰি ৰাখোঁ, তেওঁ মগজুৱে বিকল হয় কিন্তু হাৰ্ট আৰু বাকী চাৰ্কুলেটৰী ছিষ্টেমটো যাতে ভালকৈ চলি থাকে, গতিকে আমি সেইখিনিৰ ওপৰত খেয়াল ৰাখোঁ। যিকোনো মুহূৰ্তত যদি তেখেতৰ কিডনী বা ক্ৰিয়েটিনিন লেভেল বা লিভাৰৰ এনজাইম চেনজাইম বেয়া ফালে গুচি যায়, তেনে

0: আমি অঙ্গ আমি এজন রোগীক আমি ট্রান্সপ্লান্ট নকৰোঁ।
1: আৰু 3 মিনিট সময় আছে ছাৰৰ পৰা, আৰু এটা কথা, আমি প্লেচটো কেনেকৈ ল'ব পাৰোঁ সেই বিষয়ে জানিব বিচাৰিম, আৰু যিখিনি তথ্য, ইয়াত বহুখিনি তথ্য আছে, তথ্যখিনি হয়তো আপুনি ক'ব বিচাৰিব। এটা কথা জানিব বিচাৰোঁ যে মহম্মদ নাছিৰ আহমেদে জন্মগতভাৱে যদি এটা কিডনী থাকে তেওঁলোকৰ কিবা অসুবিধা হয় নেকি?
0: আমাৰ যেতিয়া আমাৰ এটা কিডনী থাকে, এটা কিডনীয়ে এজন মানুহে নিজৰ সম্পূৰ্ণকৈ জীৱনটো উপভোগ কৰিব পাৰে। গতিকে সেইকাৰণে আমাৰ আইনগতভাৱে বা চিকিৎসাসন্মতভাৱে যে দুটা কিডনী থকা মানুহে লিভিং ডনৰ হিচাপে এটা কিডনী দান কৰিব পাৰে। গতিকে এটা কিডনী থকা মানুহ এজনৰ কোনো দৈনন্দিন জীৱনত একো অসুবিধা নহয় তেখেতৰ, বা জীৱনৰ কোনো আয়ুস কমি নাহে এটা কিডনী থাকিলে। খালি তেখেতে নিজৰ লাইফষ্টাইলটো মেইনটেইন কৰিব লাগিব। আৰু মই এইখিনিতে জনাব বিচাৰোঁ যে আমাৰ অসমত লিভিং কিডনী ট্ৰান্সপ্লাণ্ট 2023-24 247 হৈছে, লিভাৰ 3, আৰু তেনেকৈ আমাৰ ডিচিজ মৰণোত্তৰভাৱে আমি 10 কিডনী লগাইছোঁ। 5 ৰোগী দাতাই আমাৰ দান কৰি গৈছে অংগ। আৰু কৰ্ণিয়া, চকুৰ ক্ষেত্ৰত যিহেতু মই কৰ্ণিয়া ট্ৰান্সপ্লাণ্ট চাৰ্জন, গতিকে অসমত ডনেশ্যন 2102 হৈছে আই ডনেশ্যনছ। তাৰ ভিতৰত আমি 1128 চকু আমি সংস্থাপন কৰি পেলাই আমি দৃষ্টিশক্তি ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। ইয়াতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে 641 ডনেশ্যন হৈছে, তাৰে আমি 350তকৈ বেছি অন্ধ ৰোগীক আমি ট্ৰান্সপ্লাণ্ট কৰিব পাৰিছোঁ। আৰু এতিয়াও আমাৰ অসমত কিডনী ৱেটিং লিষ্টত 220তকৈ বেছি ৱেটিং লিষ্টত আছে কিডনী প্ৰয়োজন যাক, আৰু লিভাৰ 35তকৈ বেছি আমাৰ লিভাৰৰ প্ৰয়োজনীয়তা আছে। আৰু এই ক্ষেত্ৰত মই জনাব বিচাৰোঁ যে দৈনন্দিন ভাৰতবৰ্ষত 20-22 মানুহ মৃত্যুমুখত পৰে অংগৰ অভাৱত, বা আমাৰ দাতা অংগ দানৰ অভাৱত মৃত্যুমুখত পৰে।
1: হয়, ডাক্তৰ স্থাপনা শৰ্মাই এটা মন্তব্য কৰিছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থকা ৰতু আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থাই খুব ভালকৈ কাম কৰি আছে বুলি তেখেতে মন্তব্য প্ৰেৰণ কৰিছে ডক্টৰ স্থাপনা শৰ্মাই। আপুনি আপোনালোকৰ কলিগ, তেখেতে খুব ভাল কাম কৰি থকাৰ কথাটো কৈছে। আৰু আৰু এটা কথা শেষত জানিব বিচাৰিম। এতিয়া সবিতা কলিতা, আপুনি আকৌ কৈছে ছাৰ হাওফৰ যদি ইনজেকশ্যন হয়, ইনফেকশ্যন হয়, তেতিয়া চিকিৎসা কৰিলে ভাল হয়নে? হাওঁফাওঁ অংগদান, হাওঁফাওঁ দান কৰিব পাৰিনে?
0: হাওঁফাওঁ মানে আমাৰ লাংছ, দুটা লাঙৰ আমি দান কৰিলে দুজন মানুহক, আমি যিবিলাক ইণ্টাৰষ্টিচিয়েল লাং ডিজিজ হয়, হাওঁফাওঁ ডেমেজ হৈ যায়, তেনেকুৱা ৰোগীক আমি যদি আমি মৰণোত্তৰভাৱে অংগদানত আমি দুটা হাওঁফাওঁ দি দুজন মানুহক আমি সংস্থাপন কৰিব পৰা যায়। আৰু হাওঁফাওঁ যিটো ইনফেকশ্যনৰ কথা তেখেতে কৈছে, এইটো পালমনাৰী মেডিচিন বুলি এটা বিভাগ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে। কোনো ৰোগী যদি হাওঁফাওঁ ইনফেকশ্যন হয় বা লাং ইনফেকশ্যন হয়, পালমনাৰী মেডিচিনৰ ডক্টৰক দেখুৱাই পেলাই উপকৃত হ'ব পাৰি।
1: হয়, খুব ভাল লাগিল, ধন্যবাদ জনাইছোঁ সৌৰভ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত, ধন্যবাদ জনাইছোঁ সুশান্ত দত্ত, লভিতা ডেকা দায়িত্বলৈ আহিব, আমাৰ ডিউটি ৰুমত আছিল ব্ৰজমোহন প্ৰসাদ, এতিয়া দায়িত্বলৈ আহিব শিখামণি দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰয়, FM ট্ৰান্সমিটাৰ বিবেক শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি ৰতু গুৱাহাটীত থকা চিকিৎসা মহাবিদ্যালয়ত থকা আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থাৰ সৌজন্যত এই অনুষ্ঠানি প্ৰচাৰ কৰা হ'ল। শেষত ছাৰ, আমি অনুষ্ঠানত সামৰাৰ পূৰ্বে আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব, যিখিনি কথা দৈনন্দিন জীৱনত আমি সদায় মনত ৰাখিম আৰু এই ক্ষেত্ৰত অংগদানৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিম, আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ম যে যিহেতু এগৰাকী ব্যক্তিৰ পৰা 8 ব্যক্তিৰ জীৱন পোহৰাই তুলিব পৰা যায়, এগৰাকী ব্যক্তি কিবা কাৰণত যদি মৃত্যু হয়, কিন্তু তেওঁ যদি ইচ্ছা কৰে 8 ব্যক্তিৰ জীৱনলৈ পোহৰ আহিব পাৰে। গতিকে শেষত আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব, যিটো কথা আমি সদায় হৃদয়ত ৰখাটো প্ৰয়োজন হ'ব ছাৰ?
0: গতিকে যিখিনি অংগ দান বা অংগ সংৰোপণ কৰা হয়, ট্ৰান্সপ্লাণ্ট কৰা হয়, এইখিনি আমি শেষ পৰ্যায়ৰ ট্ৰিটমেণ্ট বুলিয়ে বিবেচনা কৰোঁ। গতিকে যিখিনি আমি কোৱা হ'ল ইয়াতে আলোচনাটোত, যে যিখিনি আমাৰ লাইফষ্টাইল বা ধূম্ৰপান বা স্মকিং, এলকহল বা অকুপেচনেল যিটো পলিউশ্যনছ বা এইবিলাক প্রিজার্ভেটিভস যিখিনি হয়, গতিকে আমি প্রিভেনশন বা হাইপারটেনশন ডায়াবেটিস যিখিনি রোগ সেই নিয়মিতভাবে তার রোগের চিকিৎসা করব লাগে। আর তারোপরি আমি যিখিনি প্রবণতা আছে মূর বিষালে।

0: লগে এটা পেইন কিলাৰ খোৱা হয়, সেই পেইন কিলাৰ বা তেনেকুৱা নহয়, আৰু যিমানবিলাক পেষ্টিচাইজ বা প্ৰিজাৰ্ভেটিভ থকা খাদ্যভাগবিলাক এভইড কৰিব লাগে। আৰু তাৰোপৰি মই শেষত আমাৰ যিখিনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু নেফ্ৰলজি কিডনী যিখিনি ট্ৰিটমেণ্ট কৰে আৰু ক্ৰিটিকেল কেয়াৰ আৰু এনাস্থেছিয়া আৰু এডমিনিষ্ট্ৰেশ্যন আৰু সৰ্বোত্ত শেষত যিটো আমাৰ ইউৰলজি টীম আছে, ট্ৰান্সপ্লাণ্ট টীম, কাৰণ এটা ডিচিজ অৰ্গেন ট্ৰান্সপ্লাণ্ট হ'লে এটা 24 ঘণ্টাৰ ভিতৰতে যথেষ্টখিনি কাম কৰিব লগা হয়। গতিকে গোটেই মানুহখিনিক মই তেওঁলোককো এটা ধন্যবাদ জনাই পেলাই মই সকলোকে ৰাইজকে ধন্যবাদ জনালোঁ ৰতৰ ফালৰ পৰা।
1: ধন্যবাদ জনাইছোঁ ডাক্টৰ পংকজ বৰুৱা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থকা অংগ আৰু কলা সংৰোপণ সংস্থা আঞ্চলিক, যিটো এটা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত নতু, আঞ্চলিক পৰ্যায়ত ৰতো আৰু ৰাজ্যিক পৰ্যায়ত চতো, গতিকে এই সংস্থাসমূহে ইমান ধুনীয়াকৈ কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত, আৰু আকাশবাণীৰ সৈতে সংযুক্ত হৈ তেওঁলোকে এই সজাগতাৰ বাবে আজি যিটো পদক্ষেপ ল'লে, ৰতো গুৱাহাটী অনুষ্ঠানটি প্ৰচাৰ কৰিলে আকাশবাণীৰ সৈতে, গতিকে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। অনাগত সময়ত ৰাইজক সজাগ কৰাৰ বাবে আপোনালোকে আকৌ আমাৰ সৈতে জড়িত হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ আমি কৰিম, আৰু আপোনালোকে আমাৰ সৈতে জড়িত হ'ব, আৰু লগতে আজি অনুষ্ঠান শুনি থকা সকলোকে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোক আহক, আকাশবাণীৰ সৈতে জড়িত হওক, কাৰণ আকাশবাণী এনেকুৱা এটা মাধ্যম যে পৃথিৱীৰ চুকে কোণে যি ঠাইত আপোনাৰ প্ৰতিটো ঠাইতে আপোনাৰ একোটা কেন্দ্ৰ আছে, সেই কেন্দ্ৰৰ যিটো পৰিসৰ, সেই পৰিসৰ একেবাৰে ভিতৰুৱা অঞ্চল, যি অঞ্চলত হয়তো অন্য কোনো মাধ্যমে চুব নোৱাৰে, সেই মাধ্যম সেই ঠাইটো ব্যক্তিসকলক কিন্তু আকাশবাণীয়ে সজাগ কৰিব পাৰে। গতিকে আপোনালোক আকাশবাণীৰ সৈতে জড়িত হওক, কিবা জানিবলগীয়া থাকিলে আমাৰ আপোনালোকে আমাৰ যিটো কমাৰ্চিয়েল ছেকশ্যন আছে, বাণিজ্যিক শাখা, তাৰ সৈতে আপোনালোকে যোগাযোগ কৰক, তাৰ বাবে আমি আপোনালোক আহ্বান জনাইছোঁ। আজি অনুষ্ঠানটি আপোনালোকে ভাল পাইছোঁ বুলি এতিয়া বহুতো মন্তব্য আহিব ধৰিছে, আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰক যাতে সৰহসংখ্যক লোকে আজিৰ এই অনুষ্ঠানৰ যি ইতিবাচক বাৰ্তাসমূহ তেওঁলোকে লাভ কৰে, সেয়াই আমি কামনা কৰি আজিৰ অনুষ্ঠানটি বা ডাক্টৰ পংকজ বৰুৱা আৰু লগতে ৰতো গুৱাহাটী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে এক প্ৰয়াস কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই অংগদান আৰু অংগ সংৰোপণৰ ক্ষেত্ৰত, ডাক্টৰ বৰুৱাদেৱৰ সৈতে মই অহাৰ লগে লগে কথা পাতোঁতে তেওঁ কৈছিলে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া লিভাৰ ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰতো এক বিশেষ চিন্তা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। এই সকলো সফল হওক, এইখিনি কথাৰে আজিৰ অনুষ্ঠানটিৰ পৰা মই ইন্দ্ৰজিৎ দাসে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক ভালে থকাৰ কামনা কৰি, আৰু এই বানপানীৰ এইখিনি সময়ত সকলোৱে ভূপেন্দাৰ কথাৰে মানুহে মানুহৰ ভাবে যদিহে অকণো নাভাবে কোনেনো ভাবিব কওকচোন, আমিয়েই ভাবিব লাগিব। আহক আমি সকলো সহযাত্ৰী হৈ একেলগে আগবাঢ়ো, আৰ্তজনক আমি সহযোগ কৰোঁ। ধন্যবাদ জনাইছোঁ ৰতো গুৱাহাটীক আজিৰ অনুষ্ঠানটি প্ৰচাৰত সহযোগ কৰাৰ বাবে। আপোনালোক সকলো ভালে কুশলে থাকিব, ধন্যবাদ, আপোনালোকৰ পৰা বিদায় লৈছোঁ।
2: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
3: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয়, আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰতো গুৱাহাটীৰ দ্বাৰা।

প্ৰভাতী তৰংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা।

0: बाकायदा उन संगीतकारों को श्रेय भी दिया।
1: भातखंडे जी स्वयं भी चतुर पंडित के छद्म नाम से गीत रचना करते थे। गीत मालिका और क्रमिक पुस्तक माला में उनके स्वरचित 250 के लगभग गीत हैं। भातखंडे जी ने कठिन प्रयत्नों से एकत्रित पुरानी प्रचलित तथा अप्रचलित गायन सामग्री को क्रमिक पुस्तक माला के 6 संस्करणों में प्रकाशित करवाया। वे स्वयं अपने हाथ के लिखे हुए संग्रहों को लेकर प्रकाशकों के पास जाते।
2: प्रकाशक महोदय अंदर बैठे हैं क्या?
3: जी हाँ, अंदर ही बैठे हैं।
4: आइए पंडित जी, आइए, अंदर आ जाइए।
2: धन्यवाद धन्यवाद।
4: लग रहा है आज फिर कुछ छपाई की सामग्री लेकर आए हैं।
2: जी हाँ जी हाँ, आज क्रमिक पुस्तक माला का 6वां संस्करण लेकर आया हूँ।
0: भातखंडे संगीत शास्त्र उनकी अभिनव रचना थी, जिसे उन्होंने मूल रूप से मराठी भाषा में लिखा। प्रकाशनों का सिलसिला चलता रहा। सन 1910 में उन्होंने स्वर मालिका प्रकाशित करवाई। ये भारतीय संगीत जगत में एक महत्वपूर्ण कृति साबित हुई। इसमें विभिन्न रागों की सरगमें थीं। सन 1911 में अष्टोत्तर शततल लक्षणम तथा 1912 में लक्षण गीत नामक गीत संग्रह 3 भागों में छपा। इसमें करीब 110 गीत थे।
1: वे दक्षिण भारत के अनेक संगीत विद्वानों के साथ भी संगीत चर्चा में शामिल हुए। इस क्रम में उन्होंने विजयनगरम, हैदराबाद, मद्रास जैसे संगीत संपन्न स्थानों का दौरा किया। वहीं पर इन्हें पंडित वेंकट मुखी के 72 थाटों का भी पहली बार पता चला।
0: उनके प्रमुखतम कार्यों में से एक है समग्र हिंदुस्तानी संगीत को 10 थाटों में विभाजित और वर्गीकृत करना एवं उनके गायन के समय को निर्दिष्ट करना। थाट अथवा ठाट हिंदुस्तानी शास्त्रीय संगीत में रागों के विभाजन की पद्धति है, जिससे राग की उत्पत्ति होती है। थाट को मेल भी कहा जाता है। आज हिंदुस्तानी संगीत में लगभग 100 राग हैं जो उनके द्वारा वर्गीकृत किए गए हैं।
5: उमंग राष्ट्रीय शैक्षिक गवेषणा आरु প্রশিক্ষণ পরিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত ঋণ আছে তেওঁলোকে অনাগত 6 মাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি SLBC-ৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ 6 মাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। 19 জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ'ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ'ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনেলোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এই চাৰিখন জিলাত সম্প্ৰতি 3,18,000 ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ 11,400 কোটি টকা ঘূৰাই পাব আছে। ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী অৱগত কৰা অনুসৰি গৃহ, শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা 6 মাহলৈ দিব নালাগে। প্ৰয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কৃষি, পশু আৰু মৎস্যপালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা যাব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম 6 মাহৰ ৰেহাইৰ লগতে ঋণ ৰাশিৰ পৰিমাণ বেছি

0: দলে পৰৱৰ্তী সময়ত তিনিৰ পৰা সাত বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান যেনে ডাকঘৰ, বীমা সংস্থা আদিৰ পৰা ঋণ লোৱাসকলকো আঁচনিৰ সুবিধা দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ সৈতে শীঘ্ৰে পৃথকে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইফালে যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লৈ বানত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে, তেওঁলোকে বিচাৰিলে নিৰ্দিষ্ট বেংকটোৱে পুৰণি প্ৰমাণ পত্ৰতে অতিৰিক্ত 10,000 টকাৰ ঋণৰ ধন একাউণ্টত দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও আৰ্থ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৱৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদিৰ ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থ সাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টৰ পৰা ক্ষয়ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ইফালে জিলাকেইখনৰ মুঠ 397টা অংগনবাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোক নিৰ্মাণ বিভাগৰ 45টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে 16টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষীপ্ৰ গতিত চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাত 45টা ৰাস্তা তৎকালীনভাৱে ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈছে, প্ৰায় 100 কিলোমিটাৰ ৰাস্তা। এতিয়ালৈকে আমি 16টা ৰাস্তা যান বাহন যাব পৰা অৱস্থালৈ আনিব পাৰিছো। লোক নিৰ্মাণ বিভাগে 10খন ফকলেন, 27খন JCB, 8খন গ্ৰেডাৰ, 18খন ডাম্পাৰ সহিতে এটা যথেষ্ট শ্ৰমিক বল লৈ ৰাস্তাসমূহো যাতে বোকা আৰু পলসবোৰ গুচাই আমি যাতায়াতৰ সুচল কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ আছো আৰু আমি থিয় হৈ থাকিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ বানাক্ৰান্ত লোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োটাই মিলি আমি যিমানখিনি কৰিব পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম, তাত আমি কেতিয়াও অৱহেলা নকৰোঁ।
0: সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক দুৰাংকা ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ কাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে বড়োলেণ্ড FC-ৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে এইবাৰ অসমত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছোঁ মই লোভিতা, ডিউটি ৰুমত শিখামণি দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী, আয়ুষ্মান জেচি। ট্ৰান্সমিটাৰত আছে মিতুল গগৈ, মৃগাংক কৃষ্ণত্ৰেয়, FM ট্ৰান্সমিটাৰত বিবেক শৰ্মা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সাধুৰ কথাৰে জোনবাইৰ দেশলৈ শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: সাধুৰ কথাৰে জোনবাই দেশলৈ

0: কেতিয়াবা সৰুৱেটি কাহিনী আমাৰ জীৱনৰ ডাঙৰ সত্য ঘটনাক কৈ যায়।
1: কেতিয়াবা কেইটামান শব্দই মনৰ আন্ধাৰ আঁতৰাই পোহৰৰ বাট দেখুৱায়।
0: সেই মায়াময় জগতখনেই হৈছে সাধুকথা।
1: সাধুকথা নামটোতেই যেন সোমাই আছে শৈশৱৰ সেই মিঠা অনুভৱ। আইতাৰ কপা কপা মাতত সাধু শুনা, ককাৰ অভিজ্ঞতাৰে ভৰা কাহিনী আৰু ৰাতিৰ নীৰৱতাত কল্পনাৰ ডেউকা মেলি উৰি ফুৰা সেই দিনবোৰ আজিও আমাৰ স্মৃতিৰ আকাশত উজ্বলি আছে।

0: সাধু কেৱল মনোৰঞ্জনৰ বাবে কোৱা কথা নহয়। ই হৈছে এখন সমাজৰ দাপোণ, এটা জাতিৰ চিন্তা চেতনাৰ প্ৰতিচ্ছবি। এটা সাধুৰ মাজেৰে মানুহে শিকে সততাৰ শক্তি, মৰমৰ মূল্য, ধৈৰ্যৰ ফল আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস।
1: কেতিয়াবা এটা সৰু চৰাইয়ে আমাক শিকাই যায় আশা কেতিয়াও এৰি দিব নালাগে।
0: কেতিয়াবা এটা সাধাৰণ মানুহৰ কাহিনীয়ে বুজাই যায় ধন সম্পদ নহয়, মানুহৰ আচৰণতেই লুকাই থাকে প্ৰকৃত মহত্ব।
2: নজনা মিলাব নজনা পুত্ৰ হত কাষলে চপায়, এজন বুঢ়াই এমুঠি

জনা পুত্ৰ হত কাষলে চপায়, এজন বুঢ়াই এমুঠি ইকৰা ভাঙি বলে বলি দিলেহি লগায়, এজন বুঢ়াই এমুঠি ইকৰা ভাঙি।

0: আমাৰ লোক সংস্কৃতিৰ বুকুত সাধু কথাই যুগ যুগ ধৰি এটা সৰু চাকি হৈ জ্বলি আছে। এই চাকিৰ পোহৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ গৈছে জ্ঞান, আদৰ্শ আৰু মানৱতাৰ বাণী।
1: আইতাৰ কোলাত মুঠ হৈ শুনা সেই সাধুবোৰে আমাক কেৱল আনন্দই দিয়া নাছিল, শিকাইছিল ভাল মানুহ হ'বলৈ, আনক সন্মান কৰিবলৈ আৰু সত্যৰ পথত আগবাঢ়িবলৈ।
0: সাধুৰ চৰিত্ৰবোৰ ৰজা, ৰাণী, দুখীয়া মানুহ, বুদ্ধিমান, শিয়াল বা সৰল মনৰ চৰাই।
2: এখন দেশত এক ৰজা আছিল,

0: আচলতে আমাৰ সমাজৰ এয়া এক জীয়া প্ৰতিচ্ছবি।
1: সুখ দুখ ভুল শুদ্ধৰ মাজেৰেই আমি নিজকে চিনিবলৈ শিকোঁ। সেয়ে বহুতো গীতত এই সাধুকথাৰ প্ৰতিটো কথাই বহুবাৰ ফুটি উঠিছে।

কেতিয়াবা শৈশৱৰ সেই সোণালী দিনবোৰলৈ এবাৰ উভতি চাবচোন, য'ত এটা সৰু কাহিনীয়ে আছিল আমাৰ বাবে এখন বিশাল পৃথিৱীৰ দুৱাৰ, য'ত ৰজা ৰাণী, বনৰীয়া জীৱ জন্তু, পৰী আৰু সাধাৰণ মানুহে মিলি সৃষ্টি কৰিছিল এক আশ্চৰ্য জগত। সেই জগতখনৰ নামেই সাধুকথা।

সাধুকথা, ই কেৱল কল্পনাৰ পাখিমেলাই কাহিনী নহয়, ই আমাৰ সমাজৰ স্মৃতি, আমাৰ সংস্কৃতিৰ উশাহ। পুৰণি দিনৰ পৰা মানুহে নিজৰ অভিজ্ঞতা, সপোন আৰু জীৱনৰ শিক্ষা কাহিনীৰ ৰূপত

0: পৰৱৰ্তী প্ৰজন্মলৈ এনেকৈয়ে আগবঢ়াই আহিছে।
1: আইতাৰ সাধুৰ সুৰত কেৱল কাহিনী নাছিল, আছিল মৰমৰ উম। সেই কাহিনীবোৰে শিশুৰ মনত সপোনৰ বীজ ৰোপণ কৰিছিল, কল্পনাৰ আকাশখন বহল কৰিছিল। এটা সাধুৱে এটা শিশুক কেৱল হাঁহিবলৈ নহয়, ভাবিবলৈ শিকাইছিল।

0: সাধুকথা হৈছে অতীতৰ পৰা অহা এক সেউজীয়া বাট, যি বাটে আমাক আমাৰ শিপাৰ ওচৰলৈ লৈ যায়। এই বাটত আছে অভিজ্ঞতাৰ পোহৰ, সংস্কৃতিৰ সুবাস আৰু মানৱতাৰ মিঠা গান। আজিৰ ব্যস্ত জীৱনত হয়তো সাধু শুনাৰ সময় কমি গৈছে, কিন্তু সাধুৰ প্ৰয়োজন আৰু অধিক বাঢ়ি গৈছে। কাৰণ যি সমাজে নিজৰ কাহিনী পাহৰি যায়, সেই সমাজে নিজৰ শিপাৰ সৈতে সংযোগ হেৰুৱায়।
1: আহক, আমি আমাৰ কণমানিহঁতৰ হাতত কেৱল খেলা সামগ্ৰী নহয়,
0: এখন সাধুৰ পৃথিৱীও তুলি দিওঁ।
1: কাৰণ যি হৃদয়ে সাধু শুনে,
0: সেই হৃদয়ত কেতিয়াও কল্পনা আৰু মানৱতাৰ পোহৰ নুনুমায়।
1: আহক, আমি পুনৰ এবাৰ উভতি যাওঁ সেই সাধুৰ জগতলৈ,
0: য'ত আছে সৰলতা, আছে সপোন, আছে শিক্ষাৰ অমল পোহৰ।

0: ইমানপুৰে শ্ৰোতাসকলে সাধুৰ কথাৰে জোনবাইৰ দেশলৈ শীৰ্ষক সংগীতালক্ষ্য খনি শুনিলে। যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ

কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব।

এক আগষ্টৰ পৰা প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 লৈ কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষক বাণী অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ, বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা চাৰিখনৰ হিতাধিকাৰীলৈ একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰৰ সিদ্ধান্ত, প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ বানত ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠানৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্য ফণী শৰ্মাৰ আজি 56 সংখ্যক মৃত্যুবাৰ্ষিকী, আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেল খেল। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। 2026-2027 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 12 বজাত এই উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্যৰ 3,500টা স্থানত একেই সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এই মাহৰ বাবে 1,100 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখগৰাকী হিতাধিকাৰী উপকৃত হ'বলগীয়া এই আঁচনিৰ ফলত ৰাজ্য চৰকাৰে প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰা হৈছে সেয়া অন্তৱৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদিৰ ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থ সাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টত ক্ষয়ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম

0: আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতেই তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্ট যোগে ধন দিব। ইফালে জিলাকেইখনৰ মুঠ 397টা অংগনৱাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোক নিৰ্মাণ বিভাগৰ 45টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে 16টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষিপ্ৰ গতিত চলি আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাত 45টা ৰাস্তা তৎকালীনভাৱে ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈছে, প্ৰায় 100 কিলোমিটাৰ ৰাস্তা। এতিয়ালৈকে আমি 16টা ৰাস্তা যান বাহন যাব পৰা অৱস্থালৈ আনিব পাৰিছো। লোক নিৰ্মাণ বিভাগে 10খন ফকলেন, 27খন JCB, 8খন গ্ৰেডাৰ, 18খন ডাম্পাৰ সহিতে এটা যথেষ্ট শ্ৰমিক বল লৈ ৰাস্তাসমূহো যাতে বোকা আৰু পলসবোৰ গুচাই আমি যাতায়াতৰ সুচল কৰিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো। এই বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ আছো আৰু আমি থিয় হৈ থাকিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ বানাক্ৰান্ত লোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োটাই মিলি আমি যিমানখিনি কৰিব পাৰো আমি সহায়ৰ হাত আগবঢ়াম, তাত আমি কেতিয়াও অৱহেলা নকৰো।
0: সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যিসকল লোকৰ বেংকত ঋণ আছে তেওঁলোকে অনাগত ছমাহলৈ কিস্তিৰ ধন পৰিশোধ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ বেংক বিষয়াসকলৰ সমিতি SLBCৰ সৈতে এখন বৈঠকত অংশ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধি উপস্থিত থকা এই বৈঠকত জিলাকেইখনৰ বানপীড়িত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। 19 জুলাইৰ পৰা এই সময়সীমা আৰম্ভ হ'ব আৰু ঋণ লোৱা ব্যক্তিজন বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট থকা হ'ব লাগিব। বেংকসমূহে নিজাববীয়াকৈ এই বিষয়ে জৰীপ কৰিব। বানত কোনো বিশেষ ক্ষতি নোহোৱা ব্যক্তিয়ে বেংক ঋণ পৰিশোধৰ এই আঁচনিৰ সুবিধা লাভ নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তেনেলোকক পূৰ্বৰ নিয়ম অনুসৰি কিস্তিৰ ধন দি থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা এই 4খন জিলাত সম্প্ৰতি 3,18,000 ঋণ লোৱা বেংক একাউণ্ট আছে আৰু এইসমূহৰ পৰা সকলো বেংকে মিলি মুঠ 11,400 কোটি টকা ঘূৰাই পাবলৈ আছে। ঋণ লোৱা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা তাৎক্ষণিক সকাহমূলক আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অৱগত কৰা অনুসৰি গৃহ, শিক্ষা আৰু গাড়ীৰ ঋণৰ কিস্তিৰ ধন অহা ছমাহলৈ দিব নালাগে। প্ৰয়োজন সাপেক্ষে এই সময়সীমা এবছৰলৈকো বৃদ্ধি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে কৃষি, পশু আৰু মৎস্যপালন তথা আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰতো ছমাহৰ এই বিশেষ ৰেহাই থাকিব। পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে এই সময়সীমা 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰা হ'ব। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত প্ৰথম ছমাহৰ ৰেহাইৰ লগতে ঋণ ৰাশিৰ পৰিমাণ বেছি হলে পৰৱৰ্তী সময়ত 3-7 বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ সুবিধা দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্য ফণী শৰ্মাৰ আজি 56 সংখ্যক মৃত্যুবাৰ্ষিকী। 1970 চনত আজিৰ দিনটোত দেহাৱসান ঘটা নটসূৰ্য ফণী শৰ্মা আছিল ৰাজ্যৰ নাট্যজগতৰ এটা উজ্জ্বল নক্ষত্ৰ। তেওঁ নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু সাংস্কৃতিক সংগঠক হিচাপে খ্যাত আছিল। ফণী শৰ্মাৰ নাট্যানুৰাগ, শিল্প প্ৰতিভা আৰু সমাজ সেৱাই অসমীয়া নাট্য সংস্কৃতিৰ নতুন যুগৰ সূচনা কৰিছিল। নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ নটসূৰ্য উপাধি লাভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্মৃতি দিৱস উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অসমীয়া সংস্কৃতি, নাট্য আৰু চলচ্চিত্ৰ জগতলৈ শিল্পীগৰাকী আগবঢ়োৱা অনন্য অৱদান সদায় স্মৰণীয় হৈ ৰ'ব। নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিশীল কৰ্ম আৰু আদৰ্শই ভৱিষ্যৎ প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব বুলিও তেওঁ মত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ঢেৰেকণীৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ পূব চিয়াং, লোহিত, নামচাই, লংডিং, পাপুমপাৰে, নামনি সোৱানশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন, মকচাং আৰু অখা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষ তথা নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ

0: আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। বঙাইগাঁও আৰক্ষীয়ে কালি কৰেয়া পাহাৰ অঞ্চলৰ পৰা 10,000 ইয়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাৰ বাবে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসম আৰক্ষীৰ শলাগ লয়। ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান কালি ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতিৰ কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। খেলৰ বাতৰি। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ছেমিফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকি তাৰোনা খানুম বাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেলথ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক বিশ্ব চেম্পিয়ন, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ। ইফালে লাভলীনাকে ধৰি ভাৰতৰ 10 গৰাকী বক্সাৰে আজি ছেমিফাইনেল খেলিব। বাতৰি শেষৰ আগতে প্ৰথম বাতৰি কেইটামান আকৌ এবাৰ। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ বানত ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠানৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নটসূৰ্য ফণী শৰ্মাৰ আজি 56 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁইৰ ছেমিফাইনেল খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আজি শুনাবলৈ লৈছো আশিকি টু চিনেমাখনৰ গীত। প্ৰথমে শুনোৱা হওক অৰিজিত সিং আৰু পলক মুচ্ছলৰ কণ্ঠৰ এটি গীত।

হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল আশিকি টু চিনেমাখনৰ পৰা। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বুলনি।

আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই ময়ূৰণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। সৃষ্টি শ্ৰোতাসকল, এই শিতানত আজি শুনাবলৈ লোৱা হৈছে শিৱসাগৰৰ গেলেকীৰ মাজেবিন আৰা বেগমৰ স্বৰচিত কবিতা আৰু লগতে ৰূপজ্যোতি গগৈয়ে আমালৈ লিখি পঠিওৱা এটি চুটি গল্প। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ মাজেবিন আৰা বেগমৰ কেইটিমান কবিতা। পাঠ কৰিছে মেলোডি পাটগিৰিয়ে।

হৃদয় জুৰুৱা ছবি। শাৰদী আকাশত কোনে থোপাই থলেহি থুপি থুপি ডাৱৰ শ্বেতবৰ্ণা, তাতেই ভাহি উঠিল এক আলোকময়ী নাৰীৰ ছবি। সন্ধিয়াৰ দিগন্তত ওপৰমুৱাকৈ শুই থকা সেই নাৰীৰ বুকুত জাহ গৈছে নিশাৰ চৰাই, এয়া জীৱনৰ ৰাগিনী, যেন স্বপ্ন আৰস্ত চক্ৰাকাৰ আৱেষ্টনী, প্ৰাণৰ সৈতে প্ৰাণৰ সংযোগ, বাষ্পীভূত ভাসমান নিৰ্মল জলত নৃত্যৰতা, শুকুলা শাৰদী কন্যা অপাৰ ভাৱনা, ভিৰভিৰীয়া বতাহজাকত কহুৱা ফুলৰ গুণগুণ, চক্ৰকাৰ গতিত ঋতু আহে ঋতু যায়, তাৰেই মাজত লুকাই আছে জীৱনৰ গভীৰতা, সৌন্দৰ্যৰ অমুখ সত্য এই ছবি হৃদয় জুৰুৱা। মই চহকী হ'ব বিচাৰোঁ, মোক অলপ শান্তি দিয়া, এমুঠি সপোন দিয়া, একাজলি মৰম আৰু ভালপোৱা দিয়া, সকলো বৈষম্য খেদি শৃংখলিত সমাজ এখন দিয়া, সেই সভ্যতা মানুহক সভ্যতাৰ শিক্ষা ল'বলৈ এখন পাঠশালা দিয়া, সপোনক মই জীপাল কৰি ৰাখিব পৰাকৈ এনে এখন সমাজ য'ত শিশুৰ শৈশৱ নহয় ভুলুণ্ঠিত, কোনো নাৰী ধৰ্ষিতা নহয়, পুৰুষৰ পুৰুষত্ব য'ত নহয় কলংকৃত, নৰ নাৰীৰ পাৰস্পৰিক সন্মান খৰ্ব নহয় য'ত, প্ৰেম সহযোগিতা মানৱতা।

ধনেৰে মই অলপ চহকী হ'ব বিচাৰোঁ। বিড়ম্বনা, লঠঙাডালত পাত ফুলৰ সুবাস নাথাকে, থাকে এটা বাঢ়ৈ টোকা। গছডালত তাৰ অবাধ বিচৰণ। এই খুটিয়াই পোক পৰুৱা খায়, এই খুটিয়াই কুৰুকি কুৰুকি সাজে বাহ। গছজোপা প্ৰাণহীন নাছিল, মাথো ঈশ্বৰ পুৰুষে শীত হৈছিল ওঠ দুটা। প্ৰতিবাদ কৰিব নোৱাৰি সহি যায় কাতৰ যন্ত্ৰণা। সেয়া যেন নাৰী জীৱনৰ পৰিক্ৰমা, একোপাহি স্থল পদ্মৰ দৰেই। দিনটোৰ প্ৰহৰে প্ৰহৰে বৰণ সলাই সলাই সন্ধিয়া পৰত লেৰেলি নীৰৱে মৰহি যোৱা। ক্ষণস্থায়ী, স্থায়িত্ব একোতে নাই। সুখৰো দুখৰো, হাঁহি আৰু কান্দোনৰো, মান অভিমান মায়া অনুৰাগ সকলো দুবৰি বনৰ পাতৰ আগত লাগি থকা নিয়ৰৰ কণাৰ দৰে সূৰ্যৰ তাপ পালেই লুকায়। জটিল সময়বোৰো সময়ৰ আঙুলি খামুচি পাৰ হৈ যায়, মাথো থাকি যায় তাৰ প্ৰভাৱ জীৱনৰ মোহ ভংগ কৰি, যেন বেৰঙীন উকা কেনভাছ। সহজ নহয় কথাবোৰ। এটা ঋতুত গছৰ পাত সৰি, অন্য ঋতুত কুঁহিপাত মেলে। গতিশীলতাই জীৱন, ই যে তাৰেই উদাহৰণ। প্ৰকৃতিৰ আদিপাঠ জীৱন জীয়াবলৈ। খৰিকা যায় ফুলৰ আবেলি। অ মোৰ হেঁপাহৰ খৰিকা যায়, বগা সৰু ফুলপাহি তোমাৰ সুৰভিৰে সুগন্ধিত মোৰ চোতালৰ আবেলি। আৰু নাপাতো আমি কথা, কতবাৰ ক'লা তুমি সন্ধিয়া হ'লেই মই আৰু মোৰ পৃথিৱী পুনৰ একাত্ম হওঁ তোমাৰ সৈতে, আৰু সেই খৰিকা যায় ফুলৰ আবেলি। ব্যথা, জুই উগাৰিছে ভূখণ্ডই, পৰ্বতৰ এটা শৃংখই তাৰ মুখখন বহলকৈ মেলি দিলে। গৰ্ভত সঞ্চিত হুতাসন উত্তপ্ত লাভা ভূখণ্ডই বতিয়ালে, সেয়া জ্বালামুখী হ'ল। উদগিৰণ বিস্ফোৰণ গগন ধুঁৱলি কুঁৱলি, সমুদ্ৰৰ আকাশত উপঙি থকা ৰঙা চকুটো লাহে লাহে ম্লান পৰি আহে। বিচ্ছিন্ন হ'ব খোজা উশাহক ধৰি ৰখাৰ অপ্ৰাণ চেষ্টাত কঁপি কঁপি স্থিৰ হ'ব খোজা ঠাইখনত পুনৰ খলকনি উঠে। আতাহ পাৰি উঠা এজাক নৰ নাৰী জীয়াই থাকে পৰাজিত সৈন্যৰ দৰে, কাহানিও নুশুকোৱা এডোখৰ ঘাঁহ বুকুত লৈ। পুৰণি কথা, সুতৰ মুখত উটি যায় পুৰণি সুখ। সুখবোৰ সাধু হয়, সাধু কথাও পুৰণি হয়। পুৰণি সাধু কোনেও নুশুনে, উটি যোৱা দুখ দুনাই উলটি নাহে। বেদনাৰ উল্কা খহে সীমাৰেখাৰ সিপাৰে, পাৰ হৈ যোৱা সময়ে নীৰৱে উচুপে। নীলা চৰাই, মোৰ হৃদয়ৰ ভগাডালত বহি আছে এজনী নীলা চৰাই। ডেউকাত গুজি তাইৰ ৰক্তবৰ্ণ ঠোঁট বাৰে বাৰে পাখি খুচৰে, আকৌ মূৰ তুলি আকাশৰ ফালে চায়। তাইৰ তীক্ষ্ণ চকুত অনাগত দিনৰ স্বপ্নৰ ভিৰ। ডাল ভাঙি সৰি পৰাৰ সংশয় তাইৰ নাই। ডেউকা নভগালৈকে উৰিব পাৰি, আছে প্ৰত্যয় আৰু আত্মবিশ্বাস। বৰ্ষা, এজাক বৰষুণ আহি ধূলি ধূসৰিত বসুন্ধৰাক নোৱাই দিলেহি। মাৰ গ'ল বাটৰ ধূলি, আকাশৰ নীলা ঢাকি চপৰা চপৰ গজলা ডাৱৰ, বিজুলীৰ লুকা ভাকু মেঘৰ মাদল ধ্বনি, দুপৰৰ নিৰ্জনতা ভাঙি বালিঘোঁৰাৰ হুত তিতি, এনে লাগে যেন সেয়া জীৱন সুৰ। সকলো বিষণ্ণতা সামৰি আকৌ নিজকে নিজে সজীৱ কৰাৰ সুৰৰ সোপান,

0: বতাহত স্পন্দন তোলা গুণগুণ গান এটা। খিৰিকীখন খুলি দিলোঁ মোৰ সন্মুখত পানীৰে চপচপীয়া এবুকু পথাৰ, তেজ ৰঙা কৃষ্ণচূড়া, হিয়া জুৰুৱা প্ৰতিশ্ৰুতিৰে বৰ্ষা আহিছে নামি স্নিগ্ধ সিক্ত সদ্যস্নাতা বসুধা। কদম ফুল ফুলিছে স্নিগ্ধ জোনাক নিশা, বাঁহীৰ সুৰৰ ৰাগি লগা সুগন্ধি সন্ধিয়া, ঢৌ তোলা যমুনাৰ স্ফটিক যেন পানীত পৰিষ্কাৰ প্ৰতিবিম্ব পূৰ্ণিমাৰ পূৰ্ণ চন্দ্ৰমা, ব্যাকুল উশাহত উজাই কদম ফুলীয়া হেঁপাহ জোনাক বিধৌত ধৱলি ৰজনী। কদম ফুল ফুলিছে উপচাই যমুনা তীৰ, গোন্ধত মতলীয়া অভিসাৰিণী ৰাধাৰ খোজে বিচাৰি ফুৰে শ্যাম সুন্দৰে বেণু বজাই কত, কদমডালত বহি পাতৰ আঁৰত লুকাই। মেলি দিয়া দুহাত তোমাৰ, খুলি দিয়া প্ৰিয় সুখী তোমাৰ বন্ধ কোঠাৰ খিৰিকী, মূৰ তুলি বাহিৰলৈ চোৱা, ৰৈ আছে মাথো তোমাৰ বাবে সহস্ৰ পৃথিৱী। আকাশ থাকি ফুলিছে কৃষ্ণচূড়া সোণাৰু ৰাধাচূড়া, অনন্যা মেলি দিয়া দুহাত তোমাৰ, আহাৰৰ ডাৱৰ বুকুত বান্ধি গোলাপী হক্ষণ পূৰ্ণ ফল পানী জামুকৰ হৃদয়ৰ ডালত ওলমি থকা। জুই আঠ হেৰুৱা কিছুমান চিন্তা যেন সূতা ছিগি জঁট লগা শালিকীৰ খোজ, ঘড়ীৰ কাঁটাৰ শব্দৰ সৈতে তালত তাল মিলাই সময়বোৰ পাৰ হৈ যায়। বালিডোবা চৰত আলুগুটি খান্দি খান্দি পৰিশ্ৰম দাগ লগা লক্ষ্মীৰ হাতৰ খহতা আঙুলিৰ বেথা বায়'মেট্ৰিক লোৱা বৈদ্যুতিন যন্ত্ৰই নুবুজে আৰু ৰেচন কাৰ্ডৰ আবেদন নিষ্ফল হয়। মুঠিৰ পৰা বালি সৰকি পৰাৰ দৰেই সৰকি যায় মাহটোৰ চাউল 10 কিলোগ্ৰাম। দাৰিদ্ৰতাই কোঙা কৰা জীৱন সংগ্ৰামৰ জীয়া ছবি, জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ, জীৱন যুঁজত যুঁজি যুঁজি একুৰা জুই উমি উমি জ্বলি থাকে ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহৰ বুকুৰ ভিতৰতো বাহিৰতো, শতিকাজোৰা ক্ষোভৰ তপত হুমুনিয়া।
1: শ্ৰোতাসকলে, ইমান পৰে শিৱসাগৰৰ গেলেকীৰ পৰা মাজাবিন আৰা বেগমে আমালৈ লিখি পঠিওৱা স্বৰচিত কবিতা শুনিলে। পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। অনুষ্ঠানত এবাৰ শুনো আহক ৰূপজ্যোতি গগৈ ৰচিত এটি চুটিগল্প, প্ৰতীক্ষাত এছাটি শুকুলা পোহৰ।

0: বিছনাখনত হেলান দি পৰি আছে তাই, অলসভাৱে উদাস চাৱনিৰে। ভৰিটো ৰৈ ৰৈ বিষায়ে আছে, কিন্তু দেহৰ বিষতকৈ মনৰ বিষটো যেন বাঢ়ি আহিছে নিৰন্তৰে। নিজৰ মনটো, শৰীৰটো ভাবিব নোৱাৰা, দাঙিব নোৱাৰা বোজা হৈ ধৰা দিছে নিজৰ মাজতে। তাই চাই চাই ভাবি ভাবি পাৰ নাপায়, ঠিক যেন নদীৰ পাৰৰ পাৰাপাৰহীন সৰিয়হ ডৰাৰ দৰেই। সৰিয়হ ক'ত নদীৰ পাৰত জিলমিলাই থকা সৰিয়হ, আৰু ক'ত বিষে জ্বৰে কোঙা কৰা তাই! নিজৰ মাজতে হাঁহি এটা বিৰিঙি উঠিল তাইৰ। এৰা, এইখন বিচনাৰ পৰিৱৰ্তে তাইৰ এখন শীতল বিচনাতহে শুবলৈ মন, যি বিচনাত ৰোগ, শোক, বিষাদ, বেদনা একোৱেই নাথাকে। নাথাকে মান অভিমান, ঘাত প্ৰতিঘাত, হিংসা প্ৰতিহিংসা। পৰিৱৰ্তে থাকে শান্তি, এক সমাহিত শীতল প্ৰশান্তি। কিন্তু ই জানো ইমান সহজ?
1: মা, ও মা, মা!
0: কাষৰ বিচনাখনত শুই থকা ল'ৰাটোৰ মাতটো ৰিণি ৰিণি তাইৰ কাণত পৰিল। মাতিছে নেকি সি? মূৰটো ঘূৰাই চালে।

0: নাই, সি টোপনিত লালকাল। হয়তো ভাগৰত অৱশ হৈ জিৰণি লৈছে সি। পুৱাৰে পৰা কেৱল তাৰ ভৰসাতে চলি থাকে গোটেই ঘৰ।
1: মা, ব্ৰাছ কৰা। মা, চালোৱা। মা,
0: এই সকলো ঠিকেই, কিন্তু এই যে পুৱাৰ নিত্য কৰ্মভাগ, বৰ কষ্ট, বৰ অসহায় লাগে তাইৰ। মানুহটো এৰা, মানুহটো কাষত থকা হ'লে সি নিশ্চয় ইমান গধুৰ বোজা নললেও হ'লহেঁতেন। কিন্তু তাৰেই ফুটা কপাল, নে তাইৰ অসহায়তা। শেষ সীমাত কোন, তাই নে তাইৰ ল'ৰাটো? হয়তো দুয়োটা, হয়তো এটাও নহয়। এতিয়া কলঠোকাত ঢোকাটো নে ঢোকাত কলঠোকা, বুজা নুবুজাৰ এক সাঁথৰ। সোঁৱৰণিৰ জালখন তাই গুঠি থাকে, মাথো গুঠি থাকে। দূৰ আকাশত নিশাৰ নিৰ্জনতা ভেদি কেতেকী এজনীয়ে ৰৈ ৰৈ বিনাই থাকে, মাথো বিনাই থাকে।

মেট্ৰিক পৰীক্ষা শেষ কৰি তাই কেইবাদিনো মোমায়েকৰ ঘৰত আলহী হৈছিল। তেতিয়াই কোনোবা এটা বহাগৰ দুপৰীয়া তাই চিনাকি হৈছিল বিনয়ৰ সৈতে। তাই মেট্ৰিক পাছ কৰি পঢ়িম বুলি ভাবি থকা কলেজখনত পঢ়ি থকা নিচায়েকৰ পুতেক অমলৰ বন্ধু বিনয়। প্ৰথম চিনাকিতে তাইৰ বিনয়ক কিবা ভাল লাগিছিল, হয়তো তাৰো। সিহঁতৰ কুঁহিয়াৰ দৰা চাহ বাগান আদি বিনয়ক দেখুৱাবলৈ নিওঁতে তাইকো লগ লৈছিল অমলে। বহাগৰ প্ৰথম জাক বৰষুণৰ পাছত জাকি মাৰি ওলোৱা চাহ গছৰ কোমল সেউজীয়াবোৰ, বাসন্তী মৰমত ঠন ধৰি উঠা মূঢ়া কুঁহিয়াৰবোৰ, এইবোৰৰ হেঁপাহত নকৈ যেন কোহ মেলিছিল আন দুহাল চকু, এজুৰি বুকু। কিবা এক নাম নজনা আৱেশত তাই পমি গৈছিল। মহাবিদ্যালয়ৰ দিনবোৰত সেই কোহ ঠন ধৰি গছ হৈছিল আৰু এখন বুকুৰ পৰা আন এখন বুকুলৈ বাগৰি গৈছিল। মহাবিদ্যালয়ৰ শেষ সময়ত সেই উত্তাপ ইমানেই তীব্ৰ হ'ল যে কাৰো সকা বধালৈ বাধা নাচাই তাই স্নাতক চূড়ান্ত পৰীক্ষাত নবহাকৈয়ে উৰণীয়া পক্ষীৰ দৰে উৰি আহি তাৰ ঘৰ সোমালেহি, আৰু সিও ঠেং ঠোং মেলি তাইক আদৰি আনি ঘৰ পাতি বহিল। দেউতাকে পাতি দিয়া চাহ বাগানখনকে হাঁহ কৰি দুয়োটাই পঢ়া শুনাৰ ইতি পেলাই ঘৰ ঘৈণী হৈ জীৱনৰ নৱৰসত মাতাল হ'ল। কি ৰসাল ফুলাম আছিল সেই সময়! অহৰহ মৰমেৰে উপচাই ৰখা সেই মানুহটোৱেই আজি তাইৰ ল'ৰাৰ দেউতাক। সেই যে ৰাতি ৰাতিটো তাই নদী হোৱা, বাৰে বাৰে অৱগাহন কৰি ক্ষুধা পূৰ্ণ হোৱা মানুহটোৰ কথাবোৰ মনত পৰিলে যিমান সুখানুভৱ আহে সিমানেই তীব্ৰ বেগত এটা বিচাই দংশন কৰে তাইৰ সমগ্ৰত। সঁচাকৈ ভোক কিমান তীব্ৰ হ'লে মানুহে পাহৰি পেলায় আত্মীয় স্বজন, পাহৰি যায় অপত্য স্নেহ। তাই নুবুজে, এতিয়া আৰু বুজিবলৈ প্ৰয়াস নকৰে। বাতৰি কাকতত সিদিনা পঢ়িলে বহিৰাজ্যৰত কৰ্মৰত মানুহটোৰ মানুহজনীয়ে চাৰিটাকৈ এমাডিমা ল'ৰা ছোৱালী অকলে এৰি থৈ আন এটা পুৰুষলৈ পলাই গৈছে। থু, মাতৃৰ নামত কলংক! ইমান ভোক ইমান খক ক'ত থাকে, দেহত নে বুকুত? নাই নাই, তাই ভাবিব নোৱাৰে। দহ বছৰ আগৰ এটা জটিল সন্ধিক্ষণত তাই জৰায়ুটো দেহৰ পৰা বিচ্ছিন্ন কৰিছে, আৰু তাৰ পৰাই হয়তো তাই লাহে লাহে শূন্য হৈ পৰিল নিজৰ অজানিতে। আক্ষেপ নাছিল তাইৰ, ল'ৰাটো হেঁপাহৰ মৌকণ তাইৰ সাহস, তাইৰ প্ৰেৰণা। তাৰ পঢ়া শুনা, তাৰ স্কুল, তাৰ ভৱিষ্যতক লৈয়ে য'ত

জল্পনা কল্পনা। তাৰ মাজতে চাহ বাগিচাখন তাইৰ সম্বল, তাইৰ জীৱন, তাইৰ জীৱিকা। কিন্তু বিশ্বত ত্ৰাসিত মহামাৰীৰ কৰুণ কাতৰতাত জৰ্জৰিত এই সময়ে তাইকো যেন দগ্ধ কৰি গ'ল নজনাকৈয়ে। কি ভাবি জানো তাই পুখুৰীৰ দলংখনত বহি চাউল ধুই আছিল? এইটো তাইৰ পুৰণি বিলাস। আবেলি বা পুৱাবেলা তাই চাউলৰ খৰাহিটোলৈ পুখুৰীলৈ যায়। পুখুৰীৰ দলঙতে বহি চাউলৰ খৰাহিটো যেতিয়া পানীত মেলি দিয়ে, জাকি মাৰি এজাক মিছা মাছ তাইৰ কাষলৈ উবুৰি খাই আহে। তাই খৰাহিৰ চাউল দুটামান দলংখনত এনেই সিঁচি দিয়ে। মাছবোৰ বাঢ়ি আহে। মিছাৰ পৰা দৰিকণা, দৰিকণাৰ পৰা পুঠি, চন্দা, খলিহনা। সিহঁতৰ নাচ চাই তাই ভাৱত বিভোৰ হয়। সেইদিনাও আবেলি চাউলৰ খৰাহিলৈ তাই মৎস্য অৱগাহনত। এনেও কাম বন নথকা লকডাউনৰ সময়, ভাৱত বিভোৰ হৈ তাইৰ খিয়াল নাই দলঙৰ কি ৰূপ। হঠাতে যে খৰাহিৰে সৈতে তাই হামঘূৰি খালে, কাক চিঞৰিলে একোৱে নাজানিলে। হস্পিটেলৰ বিচনাত যেতিয়া তাই নিজক উদ্ধাৰ কৰে, তেতিয়ালৈ তাই জানিব পাৰিছে তাইৰ ভৰি এখন ভাগিছে। অস্ত্ৰোপচাৰৰ প্ৰয়োজন। চাৰিদিন হাস্পাতালত থকাৰ পিছত তাই ঘৰলৈ আহে। কেনেকৈ জানো খবৰ পাই এদিনৰ বাবে বিনয় আহে। 24 ঘণ্টাৰ ভিতৰত ঘূৰি গৈ পাবগৈ লাগে। ল'ৰাটোক ইটো সিটো দিহা দি সি যায়গৈ। তাই একো নক'লে। তাই জানে ক'বলগীয়া কথাবোৰ ইতিমধ্যে শেষ হৈছে। ক্ৰমাৎ কলপুলি এটাৰ দৰে বাঢ়ি অহা ল'ৰাটোলৈ চাই তাইৰ কেতিয়াবা কেতিয়াবা ভয়হে লাগে। সি যদি দেউতাকৰ কথাবোৰ গম পাই যায়। অতদিনে কাম কৰা বুলি ফুচুলাই থকা, বিহুৱে পূজাই টকা উপহাৰেৰে উপচাই ৰাখিব বিচৰা ল'ৰাটোৱে যদি সকলো কথা জানি যায়, কি কৰিব তাই?

বন্যা, দূৰ সম্পৰ্কীয় মাহীয়েকৰ জীয়েক তাইৰ। সম্পৰ্ক দূৰৰ হলেও কিমান আপোন মৰমৰ ভনীয়েক আছিল তাই। বিয়াৰ মাত্ৰ 5 বছৰতে স্বামীহাৰা হোৱা বন্যা সকলোৰে মৰম সুখানুভূতিৰ পাত্ৰ আছিল। কণমানি কেঁচুৱাটোৰ সৈতে কষ্ট হৈছে বুলিয়ে তাইৰ ঘৰতো কিছুদিন মৰমেৰে ৰাখিছিল বন্যাক। কিন্তু তাই যেন তাতেই ভুলটো কৰিলে। যি ভুলে পানীৰ তলৰ কাঁইট হৈ তাইকে বিন্ধি আছে আজি অহৰহ। আচলতে সেই সময়ত তাইৰ মনত বিশ্বাসৰ জৰীডাল ইমান নিকপকপীয়াকৈ বন্ধা আছিল যে ইমান সহজতে কোনোবাই ছিঙিব পাৰিব বুলি তাই কোনোদিনেই ভাবিয়েই নাপালে। বঙহৰ তেজেৰেই যে বঙহে ফাকু খেলিব পাৰে, ইতিহাসৰ পাতবোৰ বহু দেৰিকৈহে তাই লুটিয়াব পাৰিলে। কামৰ সন্ধানত মহানগৰলৈ বুলি ঢাপলি মেলা বিনয়ৰ লগত কেতিয়াবা বন্যা আহে, কাৰণ মহানগৰীৰ পৰা অহা ৰাস্তাতে বন্যাৰ ঘৰ পৰে। সেইবাৰ বিনয়ৰ লগত বন্যা আহিছিল। বন্যাৰ কণমানিটো সিহঁতৰ মোকণ সকলো মিলি বেছ আনন্দেৰে পাৰ হৈছিল সময়বোৰ। কিন্তু সেই ৰাতি কিয় জানো সাৰ পাই গৈছিল তাই। চকু নেমেলাকৈয়ে হাতেৰে খেপিয়াই চাইছিল তাই। মোকণ তাইৰ গাত ভৰি এটা তুলি সদায় দৰে টোপনিত লালকাল তাক দি থৈ হাতখন পাৰ হৈ গৈছিল উকা। কিন্তু চকু দুটা মেলি কাণ ওনালে বাহিৰলৈ যাব পাৰে। ৰিণি ৰিণি বৈ অহা কিবা এক চিনাকি অথচ চেপা শব্দৰ অনুকৰণত তাই নিঃশব্দে বিচনাৰ পৰা নামিল। হয়, আলহী থকা কোঠাৰ পৰাই ভাহি আহিছে নাৰী পুৰুষৰ অস্ফুট গেঙনি আৰু উত্তেজনাৰ চেপা মাত। কি কৰিব কি নকৰিব ভাবি তাই লাহেকৈ কোঠাটোৰ দৰজাখন মেলি চালে। নাই, ভিতৰৰ পৰা দৰজাৰ হুক লাগি আছে। এখোজ দুখোজকৈ কম্পিত ভৰিৰে তাই পুনৰ বিচনালৈ ঘূৰি আহিল আৰু মৰা

0: কাঠ এচতাৰ দৰে তাই বিচনাত পৰি থাকিল। পুৱালৈ তাই খৰধৰকৈ মাকৰ ঘৰলৈ যাবলৈ ওলাল। মাকে মাতিছে। এদিনলৈ বুলি যোৱা তাই মাকৰ ঘৰতে থাকিল দুই তিনিদিনমান। বিনয়ে ফোন কৰিলে,
1: জৰুৰীভাৱে অফিচলৈ মাতিছে, তোমাক লৈ আহোঁগৈ নেকি?
2: নালাগে, মই ভাইটিৰ লগতে গৈ আছো, তুমি যোৱাগৈ।
0: ঘৰত আহি গম পাইছিল তাই যোৱাৰ পিছদিনাই বন্যাও নিজৰ ঘৰলৈ বুলি ঘূৰি গৈছিল। তাৰ পাছত বহুতো সময় পাৰ হৈ গ'ল, বন্যা অহা নাই এই ঘৰলৈ। তাইৰ চাকৰি হৈছে, গিৰিয়েকে কৰি যোৱা কোম্পেনীটোৰ হেড অফিচত কম্পিউটাৰ সহায়িকা হিচাপে তাইক সহানুভূতিৰ খাতিৰত নিয়োগ কৰা হৈছে। এতিয়া কণমানিটো লৈ তাই মহানগৰীৰ বাসিন্দা। বিনয়ৰো আজিকালি সময়ৰ বৰ টনাটনি, কোম্পেনীৰ বহুকেইটা দায়িত্ব পালন কৰিব লাগে। তাৰ মাজতে কোম্পেনীৰ কামত উজনিলৈ আহিলে এপাক সোমায়, আহিলেও আলহীৰ দৰেই আঁতৰে আঁতৰে। ক্ৰমাৎ ডাঙৰ হৈ অহা মৌকনে আজিকালি আগৰ দৰে দেউতাকক আবদাৰ নকৰে, ই লাগে সি লাগে বিচাৰি পেনপেনায়ো নাথাকে। হয়তো সি নিজৰ সৈতে জীৱন জীৱলৈ প্ৰয়াস কৰিছে। আজিকালি প্ৰায়ে এটা অচিন ভয়ে তাইক ৰেপি থাকে। তাই শুনা কথাবোৰ মৌকনেও শুনিছে নেকি বাৰু? কলেজত পঢ়ি থকা ল'ৰাটোৱে নক'লেও হয়তো আজিকালি বহুত কথাই বুজি পায়, কিন্তু কি কৰিব তাই? নহয়, এনেদৰে নিশ্চয় নহয়। তাই নিজেই নিজৰ ভিতৰতে এটা সিদ্ধান্ত লোৱাৰ সময় হয়তো সমাগত। এই যে তাইৰ ইমান বিপদত দুৰ্যোগৰ সময়ত এপলক তাইৰ লগত ৰবলৈ সময় নোহোৱা মানুহজন এতিয়া জানো তাইৰ আপোন হৈ আছে। কপালত ৰঙা বেলি সজাই সধবা বুলি পৰিচয় দিবলৈ এতিয়া জানো তাইৰ কিবা যুক্তি আছে। আজি তাই আৰু মৌকনৰ যি সংগ্ৰাম, সেই সংগ্ৰামৰ সহযাত্ৰী জানো বিনয়? নিশ্চয় নহয়। হাতত কেৱল পইচাৰ টোপোলা এটা গুজি দিয়াই এজন পতি, এজন স্বামী, এজন পিতাৰ শেষ দায়িত্ব নেকি? নিজকে কুৰুকি কুৰুকি তাই সজাগ হৈছে। ভৰিটো ভাল হৈ এইবাৰ মাটিত খোজ দিব পাৰিলেই তাই এটা নতুন কাম কৰিব। আবেলিৰ আকাশত বিলীন হ'ব ধৰা বেলিটো তাই কিছু আগতেই মোহাৰি এটা নতুন বেলি আঁকিব, এটা শুকুলা বেলি। শান্তি আৰু প্ৰশান্তিৰ উজ্জ্বল শুকুলা বেলিয়ে পোহৰাই তুলিব তাইৰ স্বৰ্ণীল আকাশ।

প্ৰতীক্ষাত এছাটি শুকুলা পোহৰ, ৰূপজ্যোতি গগৈ ৰচিত চুটিগল্পটি শুনিলে, পাঠ কৰিলে পৰিণীতা শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মৌকন, আদিত্য বৈশ্য আৰু বিনয়ৰ চৰিত্ৰত গংগা ছেত্ৰীয়ে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অনুলতা নাথ সিংহৰ কণ্ঠত এটি গোৱালপৰীয়া লোকগীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীতৰ অনুষ্ঠানত কল্পনা তালুকদাৰৰ কণ্ঠত এইবাৰৰ গীতৰ কথা কৌস্তুভ মণি শইকীয়াৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল কল্পনা তালুকদাৰৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ পুষ্পকান্ত বৰা আৰু কৌস্তুভমণি শইকীয়া। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব কল্পনা তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে খৰ্গেশ্বৰ দাস আৰু সংগীসকলে গোৱা ওজাপালি।

0: অ লক্ষিন্দাৰৰ কে খছৰ বৰাই চাইছি
1: এবাগৰ পৰা বৰ্ণনা কৰি আহি আহি
0: হা
1: কিন্তু চাইছি যে কোনো জেগাত এটা ছিদ্ৰ পোৱা নাই
0: চলি কথা দেখো যে হাৰুৱাৰ চোৱাৰ
1: আৰু
0: মোৰ গত দেখো যে
1: যেন নাৰিকল
0: কপাল খান দেখো যে
1: পূৰ্ণিমাৰ চান
0: আৰু
1: দুই কৰ্ণ দেখো বাৰে গাছৰ পাণ
0: সুন্দৰ বৰাই গাছৰ পাণ হে
1: হয়
0: চকু জুৰি দেখো
1: আকাশৰ তাৰা
0: নাক গত দেখো
1: এই সোণাৰ পাকাৰা
0: আই মনসা মই যে ইয়াক ক'ত দংশন কৰোঁ
1: হয়
0: ইয়াততো মই অলপো ছিদ্ৰ নাপাওঁ
1: যদি ক'ৰবাত অলপমান ছিদ্ৰ ওলাল হৈ তথাপি মই দংশিব পাৰিলোঁ
0: দুয়োস্ত দেখো
1: মনোহৰ হাসী
0: আৰু
1: বত্ৰিশ দান্ত দেখো মুকুতাৰ বান
0: সুন্দৰ হাৰি হাৰি হৈ আছে জীৱাখন দেখো যে
1: আলত বৰণ
0: গলগত দেখো
1: হংসৰ বদন
0: ইয়াৰ ক'তো মই দংশন কৰিবৰ জাগা নাপাওঁ দুই বাহু দেখো যে
1: যেন হালহিৰি
0: দহ আঙুলি দেখো
1: আছে হাৰি হাৰি
0: বুকখন দেখো
1: চন্দন তোলা পাতা
0: পিঠিখন দেখো
1: গুৰুজোৰ চাতা
0: এনে সুন্দৰ শৰীৰ
1: হয়
0: ইয়াৰ ক'ত
1: আচ্ছা চাওঁ নক্সন্দ্ৰক লাগি একেবাৰে
0: অ পেট গত দেখো যে
1: হয় আমূল ভাণ্ডাৰ
0: তাৰ মাজে নাভি আছে
1: দেখিতে সুন্দৰ
0: কঁকালখন দেখো যে
1: ইবাৰ সৰু
0: অতি লিমুঠিত লোকে
1: এই সৰুৰ ডুম্বৰু
0: মহাদেৱৰ ডুম্বৰুটো যেনেকুৱা
1: কঁকালখন ঠিক লক্ষিন্দাৰ তেনেকুৱা
0: অ'

0: ও হরপ হুই নহ হে মোর বরয়নে
1: ওজাপালি শুনিলে খৰ্গেশ্বৰ দাস আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনোৱা হওক জয়হৰি দাসৰ বাঁহীত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নীটক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ ৰাওনা হ'ব। আয়ুষ মন্ত্ৰালয় আৰু ইণ্ডিয়া AIয়ে আয়ুষ খণ্ডত কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ কাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব। এতিয়া বিতং বাতৰি। নীটক কেন্দ্ৰ কৰি ৰূপায়ণ কৰা প্ৰতিবাদৰ সময়ত আৰ্থিক আতিশয্যৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ সময়ত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সদনত নথি দাখিল কৰে। গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ দপ্তৰৰ সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনো সদনত দাখিল কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে ভুৱা বাতৰিৰ প্ৰচাৰ ৰোধ কৰাৰ ব্যৱস্থাৰ পৰ্যালোচনাৰ উদ্দেশ্যে সংশ্লিষ্ট দপ্তৰৰ সংসদীয় স্থায়ী সমিতিয়ে দাখিল কৰা যোগাযোগ আৰু তথ্য প্ৰযুক্তি সম্পৰ্কীয় 22 সংখ্যক প্ৰতিবেদনৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ অগ্ৰগতি সন্দৰ্ভত এটা বিবৃতি দিয়ে। ইয়াৰ পাছতেই ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ শূন্যকাল আৰম্ভ হোৱাৰ বিষয়ে ঘোষণা কৰাত কেইবাগৰাকীও সদস্যই সদনত কেইবাটাও জৰুৰী প্ৰসংগৰ অৱতাৰণা কৰে। তেনে সময়তে বিৰোধী সাংসদসকলে বিভিন্ন দাবী সম্বলিত শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত সভাপতিয়ে অহা 3 আগষ্টলৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একেদৰে লোকসভাটো দুপৰীয়া 12 বজাত দ্বিতীয়বাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষৰ দায়িত্বত থকা সাংসদ দিলীপ শইকীয়াই জন্ম আৰু মৃত্যু সংশোধনী বিধেয়ক 2026ৰ উত্থাপন তথা অনুমোদনৰ বিষয়টো উল্লেখ কৰাত গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বিৰোধী পক্ষৰ প্ৰতিবাদৰ মাজতে বিধেয়কখন উত্থাপন কৰে। সদনত উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কোনোধৰণৰ আলোচনা অবিহনে বিধেয়কখন গৃহীত হয়। তেনে পৰিস্থিতিত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আলোচনাত অংশগ্ৰহণ নকৰাৰ বাবে বিৰোধী পক্ষক সমালোচনা কৰে। বিধেয়কখনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰে এই সন্দৰ্ভত প্ৰতিগৰাকী সংসদৰ অংশগ্ৰহণ আশা কৰিছিল। এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ প্ৰসংগত আলোচনাত ভাগ লবলৈ তেওঁ কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সকলো সাংসদকে বাৰম্বাৰ অনুৰোধ জনায় আহিছিল বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
2: মৌকা গঁৱা দিয়া হে

0: इतना कहना चाहता हूँ, सहयोग करें, हंगामा ना करें।
1: বিধেয়কখন গৃহীত হোৱাৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম কাজ অহা 3 আগষ্টলৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে আজি দিনৰ 11 বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছত অধ্যক্ষ ওম বিৰলাই সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্যা চলোৱাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন শ্লোগান দিবলৈ আৰম্ভ কৰে। তেওঁলোকে লগতে বিষয়টোক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবেও দাবী উত্থাপন কৰে। সদনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অধ্যক্ষগৰাকীয়ে সদস্যসকলক প্ৰশ্নকালত সদনৰ কাম কাজ বাধাগ্ৰস্ত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে একাংশ বিৰোধী সাংসদে ধাৰাবাহিকভাৱে সদনৰ কাম কাজত বাধা আৰোপ কৰি অহাক লৈ উদ্বেগ প্ৰকাশ কৰে। সদনৰ শূন্যকাল সাংসদসকলৰ নিজস্ব সময় বুলি উল্লেখ কৰি তেওঁ কয় যে সাংসদসকলে চৰকাৰৰ পৰা বিভিন্ন বিষয়ক লৈ উত্তৰ বিচৰাৰ সুযোগ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই সময়খিনি অতিশয় গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈ আহিছে। সদনৰ ভিতৰলৈ প্লে কাৰ্ড, বেনাৰ আদি কঢ়িয়াই অনাটো ইয়াৰ পৰম্পৰা তথা শালীনতাৰ পৰিপন্থী বুলি উল্লেখ কৰি তেওঁ সাংসদসকলক সদনৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ অনুৰোধ জনায়।
2: আপক জনতা নে চুনকৰ ভেজা হসদ মে চৰ্চা সংবাদ কে লিয়ে আপ সদন কি পবিত্ৰতা সমাপ্ত কৰে উসকি গৰিমা সমাপ্ত কৰে মে আপচে পুনৰ আগ্ৰহ কৰতা হু কি আপ আপনি আপনি সিট পে বিৰাজে।
1: ইমানৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষগৰাকীয়ে দিনৰ 12 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ভোগাপুৰমত অল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে 5,600 কোটি টকাৰে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমান বন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমান বন্দৰটোৱে অন্ধ্ৰপ্ৰদেশৰ সেই অঞ্চলটোত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ ASIP ছেমিকণ্ডাক্টৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 460 কোটি টকা বিনিয়োগ কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৰ্ণাটকলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে কাইলৈ মহীশূৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে 1892 চনত স্বামী বিবেকানন্দই মহীশূৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। আয়ুষ মন্ত্ৰালয় আৰু ইণ্ডিয়া AIয়ে আয়ুষ খণ্ডত কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত গৱেষণা, ডিজিটেল স্বাস্থ্য সামৰ্থ্য বৃদ্ধি আৰু উদ্ভাৱনৰ সদ্ব্যৱহাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। এই সহযোগিতাই গৱেষণা, ঔষধি উদ্ভিদ আৰু ঔষধ প্ৰশাসনকে ধৰি আয়ুষ খণ্ডৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ কৃত্ৰিম বুদ্ধিমত্তা আঁকোৱালি লোৱা প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ আইজল কেন্দ্ৰই তথ্যৰ নিৰ্ভৰযোগ্য উৎস হিচাপে আৰু পৰিৱৰ্তনশীল সময়ত মিজোৰামৰ জনসাধাৰণৰ বাবে নিৰ্ভৰযোগ্য পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে বুলি আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে প্ৰকাশ কৰিছে। আকাশবাণী আইজলৰ হীৰক জয়ন্তী উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীজৈনে কয় যে আকাশবাণীয়ে দেশৰ বিবিধ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু চহকী পৰম্পৰা তুলি ধৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ লগতে নিৰ্ভৰযোগ্য ৰাজহুৱা সম্প্ৰচাৰক হিচাপে বিশেষ স্থান অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। 60 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ বাবে আকাশবাণী আইজলক অভিনন্দন জনাই সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ৰাজহুৱা সম্প্ৰচাৰক হিচাপে কেন্দ্ৰটোৰ অৱদান সঁচাকৈ নিৰ্দেশনীয় আৰু কেন্দ্ৰটোৰ সমাজলৈ ইতিবাচক পৰিৱৰ্তন অনাত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। চীন, তিব্বত আৰু নেপালৰ কোনো কোনো অংশত আজি নিচেই পুৱাতে কেইবাটাও ভূমিকম্প অনুভূত হয়। আজি পুৱাৰ ভাগত চীনত হোৱা 4.5 প্ৰাবল্যৰ ভূমিকম্পটোক ৰিখটাৰ স্কেলৰ মান অনুসৰি এইলানি ভূঁইকপৰ সৰ্বাধিক প্ৰাবল্যৰ বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ পূৰ্বে তিব্বতত নিশা 12:50 4.2 প্ৰাবল্যৰ আৰু নেপালত নিশা 1:18 3.4 প্ৰাবল্যৰ একোটা ভূঁইকপ অনুভূত হয়। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ তথ্য অনুসৰি তিব্বতত যোৱা নিশা 11:25 4.3 প্ৰাবল্যৰ আন এটা ভূমিকম্প অনুভূত হয়। এইলানি ভূঁইকপৰ ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা অথবা সা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা হোৱা নাই। তদুপৰি ইয়াক কেন্দ্ৰ কৰি সংশ্লিষ্ট

0: কর্তৃপক্ষই কোনো ধরনের জরুরি সাবধানতা অথবা সুনামির আগজাননীও জারি করা নাই। স্কটল্যান্ডৰ গ্লাছগোত চলি থকা কমনওয়েলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলা 75 কিলোগ্রাম শাখাৰ সেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাইলাভেৰে সেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনা আজি টুভালুৰ টাফাপিকি তাৰানা খানুমবাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনওয়েলথ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ কাইলৈ গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন বোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত হ'বলগীয়া কাইলৈ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। নীটক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আজিও সংসদৰ উভয় সদনৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ ৰাওনা হ'ব। আয়ুষ মন্ত্ৰালয় আৰু ইণ্ডিয়া এ আই এ আয়ুষ খণ্ডত কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত উদ্ভাৱনৰ প্ৰসাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আৰু 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ কাইলৈ গুৱাহাটীত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক দীপক তালুকদাৰৰ কণ্ঠৰ লোকগীত।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে দীপক তালুকদাৰৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 12 বজাত এই উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্যত 3,500টা স্থানত একে সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এই মাহৰ বাবে 1,100 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37,00,000গৰাকী হিতাধিকাৰী উপকৃত হ'বলগীয়া এই আঁচনিৰ ফলত ৰাজ্য চৰকাৰে প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ ক্ষতিগ্ৰস্ত সকলো শিক্ষানুষ্ঠান মেৰামতি কৰাৰ বাবেও অৰ্থ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ দিয়াৰ বিষয়ে ইতিমধ্যে যি ঘোষণা কৰিছে সেয়া অন্তৱৰ্তীকালীন সাহায্যহে। পৰৱৰ্তী সময়ত প্ৰতিটো পৰিয়ালকে কৃষিভূমি, পশুধন, হস্ততাঁত আদিৰ ক্ষতিৰ বাবেও অতিৰিক্ত অৰ্থ সাহায্য প্ৰদান কৰা হ'ব। অহা 7 আগষ্টত ক্ষয় ক্ষতিৰ মূল্যায়নৰ চৰকাৰী জৰীপৰ কাম আৰম্ভ হ'ব। এই জৰীপৰ ভিত্তিতে তালিকা প্ৰস্তুত কৰি চৰকাৰে বানপীড়িতসকলক বেংক একাউণ্টযোগে ধন দিব। ইফালে জিলাকেইখনৰ মুঠ 397টা অংগনবাড়ী কেন্দ্ৰ আৰু 598খন বিদ্যালয়ৰ লগতে বহু চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে। লোক নিৰ্মাণ বিভাগৰ 45টা পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে 16টা ইতিমধ্যে মুকলি হৈছে আৰু বাকী পথবোৰৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ কামো ক্ষীপ্ৰগতিত চলি আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশৰ পূব চিয়াং

0: ভিয়েটনাম চাই লংডিং পাপুম পাৰে নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাতো বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। ইয়াৰ উপৰি নাগালেণ্ডৰ মন মোককচাং আৰু উখা জিলাৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য দুখনত হোৱা বৰষুণৰ প্ৰভাৱ তিনিচুকীয়া ধেমাজি লখিমপুৰ চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষ তথা নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। প্ৰাধিকৰণে প্ৰয়োজন নহলে ঘৰ বা নিৰাপদ স্থানৰ পৰা ওলাই নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। দ আৰু পাহাৰৰ দাঁতিত বাস কৰা লোকসকলক বান বা ভূমিস্খলন প্ৰৱণ স্থানৰ পৰা আঁতৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ প্ৰাধিকৰণে অনুৰোধ জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে বিশ্বনাথ জিলাতো লোকপিয়ল 2027 দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। দেশৰ 16 লোকপিয়লত বিশ্বনাথ জিলাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত কৰবী শইকীয়াই এখন সংবাদমেলত জিলাখনত যোৱা 20 জুলাইৰ পৰা লোকপিয়লৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ চলি থকাৰ কথা প্ৰকাশ কৰে। বিশ্বনাথ ৰাজহ চক্ৰৰ লোকপিয়লৰ সৈতে জড়িত গণনাকাৰীৰ সংখ্যা 829 আৰু পৰিদৰ্শক 139। হেলেম ৰাজহ চক্ৰত 385 গণনাকাৰী আৰু 65 পৰিদৰ্শকৰ লগতে গহপুৰত 354 গণনাকাৰী আৰু 61 পৰিদৰ্শকে প্ৰশিক্ষণ লোৱাৰ কথা জিলা আয়ুক্তই প্ৰকাশ কৰে। একেদৰে নদুৱাৰ ৰাজচক্ৰৰ এটা অংশত 284 গণনাকাৰী আৰু 47 পৰিদৰ্শকৰ লগতে বিশ্বনাথ পৌৰসভাত 47 গণনাকাৰী আৰু 8 পৰিদৰ্শকেও এই প্ৰশিক্ষণ গ্ৰহণ কৰে। গহপুৰ পৌৰসভাত 30 গণনাকাৰী, 4 পৰিদৰ্শক, চতিয়া পৌৰসভাত 16 গণনাকাৰী আৰু 4 পৰিদৰ্শকে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী জুবলি।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

জুবলীৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ, 1433 বাস্কৰাব্দৰ শাওন মাহৰ আজি 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 31 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী প্ৰাঞ্জল শইকীয়া, আৰু মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: ভূপেন হাজৰিকাই কৈছিল, যিমানেই বিলাই দিবা সিমানেই মহান হ'বা, তাৰ নাম সঁচা মানৱতা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, অৰ্ধ আকাশ অনুষ্ঠানটিৰ পাতনিতে মোৰ কথা শিতানত শুনোৱা হওক এটি স্বৰচিত কবিতা পাঠ। পাঠ কৰিছে তেজপুৰ দপৰপতীয়াৰ লেঙা চুবুৰীৰ শ্ৰীমতী পংকজা বৰাই।
1: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অৰ্ধ আকাশ অনুষ্ঠানৰ আইদেউসকললৈ মই শ্ৰী পংকজা বৰাই আন্তৰিক শুভেচ্ছা জনাই মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো এনেধৰণৰ সৃষ্টিশীল কামত নিয়োজিত হৈ জীৱন ডিঙা আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰোঁ আহকচোন। কবিতাটিৰ নাম হৈছে নাৰী। নিবিচাৰোঁ মই নাৰী অধিকাৰ, নিবিচাৰোঁ মই নাৰীৰ বাবে সংৰক্ষিত এক বিশেষ আসন। আইনী দিলেও নেলাগে মোক পৈতৃক সম্পত্তি, মই জীয়ৰী, মোৰ কৰ্মই হ'ব মোৰ আচল চিনাকি। নাহাঁহিবা নাহাঁহিবা মোক অবলা বুলি, দুহাতেৰে আজৰিম নিজৰ স্বীকৃতি। নকৰিবা তুলনা মোক আনৰ সৈতে, তুলনাবিহীন মই এক অদ্বিতীয় নাৰী। সৎ চিন্তাৰে সৎ কৰ্মেৰে বাট বুলি কাহানিও পিছলৈ চাবলৈ শিকা নাই মই, পৰাধীনতাক কেতিয়াও নকৰোঁ স্বীকাৰ।

0: সেৰেজিনিম সকলো সমস্যা, মূলা গাভৰু দেশৰ জীয়ৰী মই, দেশৰ স্বাৰ্থত নিবঞ্চিত মোৰ জীৱন, শত্ৰুক ৰুধিবলৈ সদায় এখোজ আগত, শাসনৰ শীৰ্ষ দায়িত্বও মূৰ পাতি লৈ বিশ্ব দৰবাৰত জিলিকাম নিজৰ আসন। চুফিয়া কুৰেশ্বী ভূমিকা সিং, অপাৰেশ্যন সেন্দুৰৰ মুখ্য নায়িকা, শত্ৰুক বধি সেন্দুৰৰ মান ৰাখি বিশ্বক দেখুৱালে আমি নাৰী শক্তিশালী বুলি। দেৱীমাৰ ৰূপত বিদ্যমান নাৰী, লক্ষ্মীৰ ৰূপত পূজিত নাৰী, সৰস্বতীৰ ৰূপত বিদ্যাৱতী নাৰী, ধৈৰ্যৰ ৰূপতো মা ধৰিত্ৰী। তুলনা নহয় নাৰীৰ পৰিচয় আজিৰ এচাম সহজলভ্য নাৰীৰ সৈতে, যিয়ে নাৰী হোৱাৰ সুবিধাৰে আনৰ ওচৰত সপি দিছে নিজকে ভোগ্য সামগ্ৰী হিচাপে। মাতৃৰ ৰূপ লৈ সৃষ্টিৰ বিপৰীতে কৰিছে কেৱল ধ্বংস। প্ৰেমৰ প্ৰতীকী ৰূপত নাৰী, শক্তিৰ প্ৰতীকী ৰূপত নাৰী, ধৈৰ্যৰ প্ৰতীকী ৰূপত নাৰী, অধৰ্মৰ সংহাৰৰ ৰূপত নাৰী। ময়ে প্ৰেম, ময়ে শক্তি, ময়ে ধৈৰ্যৰ শিকলি, ময়ে সৃষ্টি, ময়ে ধ্বংসকাৰিণী, ময়ে জীৱনদায়িনী। ধন্যবাদ।
1: প্ৰিয় আইদেউসকল, আজি অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমেই শুনোৱা হওক নাগিন বোলছবিৰ এই গীতটি।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: অৰ্ধকাশ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সালা মুৰাৰী বোলছবিৰ এটি গীত, শিল্পী লতা মংগেশকৰ।

0: ফলা ফলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: অৰ্ধকাশ অনুষ্ঠানটিৰ শেষত শুনো আহক হিৰো বন্দে বুলচুবিত গীত লতা মংগেশকাৰৰ কণ্ঠত।

0: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: কম সময়তে বেছি লাভ, মাত্ৰ এটা ক্লিকত, বঢ়িয়া।
4: পছিলে।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
5: প্ৰিয় শ্ৰোতা, তুলিকা বৰা আৰু সংগীসকলৰ কণ্ঠত আন এটি জিকিৰ শুনোৱা হওকচোন।

0: प्लेटफॉर्म नंबर 2 से चलने वाली सुपर फास्ट एक्सप्रेस के यात्रियों
1: मोयान
2: बात तोय न होय एटु मोबाइल चार्ज करিব লাগে
1: মগস্টু চার্জ কর
3: এনে রাজহুয়া পোর্টত ফোন চার্জ করিলে ব্যক্তিগত ডেটা হবো রাজহুয়া
1: দেখিলা
2: এউতা রবা মই পে করু সিগন্যাল নাই
3: এতিয়া কি করিবা
2: ফ্রি ওয়াইফাই আছে ন হয়
1: বুড়বক বুঝিল
3: পেমেন্টৰ বাবে নো ওপেন ওয়াইফাই
2: অর্থাৎ ফ্রডক করক বাই বাই
3: আরবিআই কয়
1: সঠিক আরম্ভনি করক আর্থিকভাবে স্মার্ট হৈ পড়ক
4: শ্রোতাই ইমান পৰে আৰাধনা অনুষ্ঠানত যি কীৰ্তি শুনিলে এয়া আকাশবাণী তেজপুৰ এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি এই অধিৱেশনতে খন্তেক পিছতেই গীতালী অনুষ্ঠানত শুনিবলৈ পাব দুটিমান হিন্দী বোলছবিৰ গীত 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 7:00 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত হিন্দী বাতৰি 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব 7:20 প্ৰচাৰ কৰা হ'ব ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান ফদাইৰ চোতালৰ মেল 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো 8:00 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত সংসদ সমীক্ষা আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব 8:15 ক্ৰীড়াভিত্তিক অনুষ্ঠান খেল জগত শুনিবলৈ পাব 8:30 পুলক বেনাৰ্জীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব 9:15 অসমীয়া

আধুনিক গীত শুনিবলৈ পাব তৃষ্ণা দেৱীৰ কণ্ঠত। 9:30 বৰ্ণালী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব, আৰু নিশা 10 বজাত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। আজি আমাৰ এই অধিৱেশনৰ অন্ত পৰিব 9:30। অনুষ্ঠান পৰিচিতি শুনিলে এয়া আকাশবাণী তেজপুৰ।

এক বৃক্ষ দশপুত্ৰ সম গছৰ সমান্ধনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক সোণালী সৰগ।

এক বৃক্ষ দশপুত্ৰ সম গছৰ সমান ধুনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক সোণালী সৰগ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত, শিল্পী মান্না দে। প্ৰথমেই শুনোৱা হওক মাছাল বোলছবিৰ এই গীতটি।

গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দোবিঘা জমিন বোলছবিৰ এটি গীত শিল্পী লতা মঙ্গেশকাৰ আৰু সংগীতবিদৰ সৈতে মান্না দে।

শ্ৰোতাই, হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ মান্না দেৰ কণ্ঠত বসন্ত বাহাৰ বোলছবিৰ এই গীতটি।

গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ, দেখ কাহিনা ৰোৱা বুলছবিৰ এটি গীত, শিল্পী মান্না দে।

শ্ৰোতাই ইমান পৰে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত গাইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত সমাচাৰ ক্ষমা কৰিব সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7:00 আকাশবাণী দিল্লী কেন্দ্ৰ প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 5 আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ মানস ৰাষ্ট্ৰীয় উদ্যানত অবৈধ দখল নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বি টি আৰ প্ৰশাসনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু প্ৰীতি পাৱাৰৰ ফাইনেলত প্ৰৱেশেৰে কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ যিকোনো বাহন অথবা আন বীমাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি অহা 5 আগষ্টত বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰি ক্ষতিগ্ৰস্ত লোকসকল

0: কলে বীমাৰ সুবিধা লাভ কৰাটো সুনিশ্চিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিশপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত ডক্টৰ শৰ্মাই কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডসহ সকলো বেংকৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠকত জিলাকেইখনৰ বান প্ৰভাৱিত লোকৰ ঋণ পৰিশোধ ছমাহলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
1: 5 তারিখে আমি ইন্স্যুরেন্স কোম্পানি সমূহৰ লগত মিটিং করিম, যাতে যার গাড়ি স্কুটার মটরসাইকেল ক্ষতিগ্রস্ত হয়েছে, যার ইন্স্যুরেন্স আছে, তেওঁলোকক যাতে ইন্স্যুরেন্স দিয়ার ক্ষেত্রে কোনো ধরনের কৃপণলি বা গাফিলতি করা নহয়। এক্সিডেন্ট ইন্স্যুরেন্সও আছে, গতি এক্সিডেন্ট অকল যে গাড়ি মটর সীমাবদ্ধ তেনেকুৱা নহয়, আর বিভিন্ন ইন্স্যুরেন্স থাকে। সেই কারণে আমি শিবসাগর, চৰাইদেউ, গোলাঘাট আর যোরহাট জেলার ইন্স্যুরেন্স ক্লেইম বিলাক তেওঁলোকে যাতে নিজেই সংগ্রহ করে আৰু ততাতৈয়াকৈ ইয়াক নিষ্পত্তি কৰে, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত কৰিছো।
0: ডক্টৰ শৰ্মাই সংবাদমেলত বানৰ ক্ষয় ক্ষতি হ্ৰাস কৰাৰ বাবে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। বান প্ৰভাৱিত লোকসকলৰ বাবে প্ৰদান কৰিবলগীয়া 15,000 টকাৰ বাবে ইতিমধ্যে এই ঠাইসমূহত মূল্যায়ন প্ৰায় সম্পূৰ্ণ হৈছে আৰু অহা 2-3 আগষ্টৰ ভিতৰত এই আৰ্থিক সাহায্য প্ৰদান কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাইলৈ ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফৰ্মসমূহ পুনৰ বিতৰণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 8 কোটি টকা সমগ্ৰ শিক্ষা অভিযানক দিয়া হ'ব আৰু সমগ্ৰ শিক্ষাই এই পুঁজি তাৎক্ষণিকভাৱে বিদ্যালয় ব্যৱস্থাপনা সমিতিক হস্তান্তৰ কৰিব। ইপিনে সংবাদমেলত আজিৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যৰ জৈৱিক আৱৰ্জনাক পৰিষ্কাৰ শক্তিলৈ ৰূপান্তৰৰ লক্ষ্যৰে অসম সংকুচিত জৈৱ গেছ নীতি 2026 অনুমোদন জনোৱা হয়। উদ্যোগ আৰু বাণিজ্য আয়ুক্তালয়ে এই নীতিৰ ৰাজ্যিক নডেল সংস্থা হিচাপে দায়িত্ব সম্পাদন কৰিব। মন্ত্ৰীসভাই গোৱালপাৰাৰ প্ৰস্তাৱিত ৰাক্ষসিনি সংৰক্ষিত বনাঞ্চল আৰু থৰকৌ নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। মন্ত্ৰীসভাই লগতে অসম পশুপালন আৰু পশু চিকিৎসা অধীনৰ সেৱা সংশোধনী বিধি 2026 অনুমোদন জনায়। এই সংশোধনীৰ জৰিয়তে পশু চিকিৎসা ক্ষেত্ৰৰ সহায়কসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহত স্বচ্ছতা, মেধাভিত্তিক বাছনি নিশ্চিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও আবদ্ধ পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে বানপানীৰ পাছৰ সময়ত হ'ব পৰা সংক্ৰমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে বানৰ কবলত পৰা অঞ্চলসমূহত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে কেতবোৰ স্বাস্থ্য সুৰক্ষাৰ বিধি নিৰ্দেশ কৰিছে। এই বিধি অনুযায়ী আৱৰ্জনা বা মৃত জীৱ জন্তুৰ স্পৰ্শ কৰিবলৈ হাতমোজা পিন্ধাৰ অনুৰোধ কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগে বানত ভিজা ঔষধ পুনৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সক্ৰিয় সহযোগত বান সাহায্য বিতৰণ কাৰ্যসূচী পূৰ্ণগতিত চলি আছে। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্ৰস্ত দুয়োখন জিলাতে কেইবাটাও শিখ ধৰ্মাৱলম্বী সংগঠনে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশম নিগমৰ পৰা পঠিওৱা পাঠ্যপুথিসমূহৰ প্ৰথমটো গোট আজি 3খন জিলাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত আনুষ্ঠানিকভাৱে চমজাই দিয়া হয়। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা এই কাৰ্যসূচীত উপস্থিত থাকে।
2: এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষা গ্ৰহণত যাতে কোনো বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ তৰফৰ পৰা যি টেক্সট বুক প্ৰয়োজন হয় সেই টেক্সট বুকসমূহ ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমাৰ হাতৰ যি তথ্য, সেই তথ্যমতে চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ এই 3খন জিলাত প্ৰায় 1,12,000 ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰসমূহ নষ্ট হৈছে আৰু তাৰ কাৰণে প্ৰথম শ্ৰেণীৰ পৰা 12লৈকে প্ৰায় 8,98,000 টেক্সট বুকৰ প্ৰয়োজন হ'ব। আমাৰ পাঠ্যপুথি প্ৰকাশন প্ৰণয়ন নিগমৰ হাতত মজুত থকা 1,41,000 টেক্সট বুক আজি পাঠ্যপুথি প্ৰকাশন পৰিষদৰ অধ্যক্ষ আমাৰ হাজৰিকা দেৱে আনি শিৱসাগৰত উপস্থিত কৰাইছে।
0: যোৰহাট জিলাত আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পাঠ্যপুথিৰ লগতে বিছনা চাদৰ আৰু আঁঠুৱাও বিতৰণ কৰা হয়। বৰপেটা জিলাৰ পৰা জিলা শিক্ষা বিভাগে আজি 41,000 পাঠ্যপুথি বান ক্ষতিগ্ৰস্ত উজনিৰ 3খন জিলালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত জিলা শিক্ষা বিষয়া বিতুপন হাজৰিকাই কয়

0: যে তিনিওখন জিলাত ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 20 লাখ পাঠ্যপুথিৰ প্ৰয়োজন হ'ব আৰু ইয়াৰে এটা ক্ষুদ্ৰ অংশ বৰপেটা জিলাই আগবঢ়াইছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ 540খন আৰু চৰাইদেউ জিলাৰ 112খন বিদ্যালয়ৰ পৰিষ্কাৰকৰণ আৰু শিক্ষা অনুকূল পৰিৱেশ পুনৰ স্থাপন হোৱালৈকে শিৱসাগৰ জিলা গৰম বন্ধ 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। উজনি অসমৰ 3খন জিলাত শেহতীয়া বানৰ প্ৰলয়ংকাৰী সংহাৰৰ মাজতে মানুহে মানুহৰ কাষত থিয় হোৱাৰ ভালেমান ইতিবাচক খবৰ আমালৈ আহিছে। এনে এটি ইতিবাচক খবৰ লৈ এয়া পৰিস্মিতা দিহিঙীয়া।
1: বানৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল ফোনসমূহ চাৰ্জ কৰাটো এটা সমস্যাত পৰিণত হৈছে। বিশেষকৈ 19 জুলাইৰ বাঢ়নী পানীয়ে হঠাতে নাজিৰা আৰু শিৱসাগৰ সমষ্টিৰ বৃহৎ অঞ্চল বুৰাই পেলোৱাৰ পাছত সমষ্টি দুটাত সুৰক্ষাজনিত কাৰণতে বিদ্যুৎ সংযোগ কৰ্তন কৰিবলগীয়া হয়। এনে অৱস্থাত মোবাইল ফোনসমূহ চাৰ্জ কৰিব নোৱাৰা দুয়োখন জিলাৰ লোকসকলৰ সৈতে আত্মীয় কুটুম্ব আৰু শুভাকাংক্ষীসকলৰ সংযোগ সম্ভৱপৰ হোৱা নাছিল। এই পৰিস্থিতিত শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাই নিজৰ মটৰ চাইকেলত সৌৰশক্তি ব্যৱস্থা সংযোগ কৰি এটা ভ্ৰাম্যমান সৌৰশক্তি চালিত মোবাইল চাৰ্জিং ব্যৱস্থা নিৰ্মাণ কৰি উলিয়ায়। এই ব্যৱস্থাই বানপীড়িত শিৱসাগৰৰ ৰাইজক কেনেদৰে সকাহ দিছে এই বিষয়ে শুনক আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ পৰা।
2: বানপানীৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল চাৰ্জ কৰাটো ডাঙৰ সমস্যাত পৰিণত হৈছে। এই পৰিস্থিতিত শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাই নিজৰ মটৰ চাইকেলত চলাৰ ব্যৱস্থা সংযোগ কৰি এক চলন্ত মোবাইল চাৰ্জিং পইণ্ট নিৰ্মাণ কৰিছে। তেওঁ এই বিশেষ মটৰ চাইকেলখন লৈ শিৱসাগৰ জিলাৰ বিদ্যুৎবিহীন বানাক্ৰান্ত গাঁওসমূহলৈ গৈ ৰাইজৰ মোবাইল বিনামূলীয়াকৈ চাৰ্জ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁৰ এই অভিনৱ আৰু মানৱীয় পদক্ষেপে বানপীড়িত লোকসকলৰ যোগাযোগ অব্যাহত ৰখাত সহায় কৰাৰ লগতে
1: ধন্যবাদ মুজাহিদ। এই ইতিবাচক খবৰে সংকটৰ মাজতো মানুহৰ মাজত নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে। আমাৰ শ্ৰোতাসকলে যদি এনে কোনো ইতিবাচক খবৰ লাভ কৰে আমাৰ সৈতে আকাশবাণী গুৱাহাটীৰ সামাজিক মাধ্যমৰ পেজ এআইআৰ নিউজ গুৱাহাটীৰ জৰিয়তে জনাবলৈ আহ্বান জনোৱা হ'ল।
0: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ব্যক্তি দল সংগঠনৰ প্ৰতিক্ৰিয়াৰ মাজতে বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে। শিৱসাগৰত আজি আয়োজন কৰা এখন সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই আহ্বান জনায়। সংগঠনটোৱে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 20,000 কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণাৰ বাবে দাবী উত্থাপন কৰে। লগতে উজনি অসমৰ পাহাৰ খনন, কয়লা খনি আৰু অবাধ বন ধ্বংসৰ ফলত নদীসমূহ বোকাৰে ভৰি পৰি বানৰ সমস্যা জটিল কৰি তুলিছে বুলি সম্পাদকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।
3: বান আৰু গড়া খনি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। কিন্তু পৰৱৰ্তী পৰ্যায়ত বহু দল সংগঠনে এই কথাটো কৈছে, গতিকে বান আৰু গড়া খনি সমস্যাটো চেণ্ট্ৰেল লিষ্টত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। এতিয়া আপোনালোকে দেখিছে যে অসমখন এনেকুৱা এটা পরিস্থিতি হয়েছে, গোটেই চুবুরিয়া যেবিলাক রাজ্য সেই রাজ্যবিলাক ওখ ওখ পাহাড়ত আছে। কেতিয়াবা হয়তো আমার এইফালে শিবসাগর চৰাইদেউ পৰা নগা পাহাড়ৰ পৰা পানী নামি আহিছে, কেতিয়াবা অরুণাচলৰ পৰা পানী নামি আহিছে, কেতিয়াবা মেঘালয়ৰ পৰা পানী নামি আহিছে। পানী নামি আহি পেলাই ইয়াতে বানপানী সৃষ্টি কৰিছে।
0: শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
4: ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে বিশ্বনাথ জিলাতো লোকপিয়াল 2027 দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। দেশৰ 16 লোকপিয়ালত বিশ্বনাথ জিলাৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত কৰবী শইকীয়াই এখন সংবাদমেলত জিলাখনত যোৱা 20 জুলাইৰ পৰা লোকপিয়ালৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ চলি থকাৰ কথা প্ৰকাশ কৰে। বিশ্বনাথ ৰাজহ চক্ৰৰ লোকপিয়ালৰ সৈতে জড়িত গণনাকাৰীৰ সংখ্যা 829 আৰু পৰিদৰ্শক 139। হেলেম ৰাজহ চক্ৰত 385 গৰাকী গণনাকাৰী আৰু 65 গৰাকী পৰিদৰ্শকৰ লগতে গহপুৰত 354 গৰাকী গণনাকাৰী আৰু 61 গৰাকী পৰিদৰ্শকে প্ৰশিক্ষণ লোৱাৰ কথা জিলা আয়ুক্তই প্ৰকাশ কৰে। একেদৰে নদোৱাৰ ৰাজচক্ৰৰ এটা অংশত 284 গৰাকী গণনাকাৰী আৰু 47 গৰাকী পৰিদৰ্শকৰ লগতে বিশ্বনাথ পৌৰসভাত 47 গৰাকী গণনাকাৰী আৰু 8 গৰাকী পৰিদৰ্শক আছে। গহপুৰ পৌৰসভাত 30 গৰাকী গণনাকাৰী, 4 গৰাকী পৰিদৰ্শক, চতিয়া পৌৰসভাত 16 গৰাকী গণনাকাৰী আৰু 4 গৰাকী পৰিদৰ্শক আছে। কাৰ্বি আংলং জিলাত অহা 2 আগষ্টৰ পৰা ডিজিটেল মাধ্যমত হ'বলগীয়া লোকপিয়াল 2027 আৰম্ভ হ'ব। অহা 16 আগষ্টলৈ হ'বলগীয়া এই পৰ্যায়ত স্বগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। জিলা আয়ুক্ত আৰণ্য শইকীয়াই আজি ডিফুত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এই স্বগণনা প্ৰক্ৰিয়াৰ বাবে নাগৰিকসকলে

আইন পোর্টেলত ডাউনলোড কৰিব লাগিব। এই পোর্টেলত ঘৰৰ মুৰব্বীয়ে স্বগণনা প্ৰক্ৰিয়া মাধ্যমত ঘৰৰ সকলো সদস্যৰ নামসহ সকলো তথ্য শুদ্ধকৈ ভৰাব লাগিব। জিলাখনত অহা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ত হ'বলগীয়া গণনা প্ৰক্ৰিয়াত গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ উপস্থিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ এলেকাত পৰৱৰ্তী সময়ত যাতে কোনো ধৰণৰ অবৈধ দখল নহয় সেয়া নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক নিৰ্দেশ দিছে। ৰোহিত চৌধুৰী নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰী খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী আৰু বেদবাৰী এলেকাত অবাধহৰত দখল চলি থকাৰ লগতে উদ্যানৰ এলেকাত 20 পামো স্থাপন কৰা হৈছে বুলি শ্ৰীচৌধুৰীয়ে ন্যায়ালয়ক অৱগত কৰে। এই তথ্য লাভৰ পাছতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, বিটিআৰ প্ৰশাসন আৰু উদ্যান কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে। কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰাত পানী টেংকী চাফা কৰিবলৈ গৈ 4জন শ্ৰমিকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে। মৃত্যু হোৱা শ্ৰমিককেইজনৰ নাম নিলয় পাল, নন্দন পাল, দেৱাশীষ পাল আৰু চাম্পু পাল বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান এটা অট্টালিকাৰ পানী টেংকী চাফা কৰিবলৈ সোমোৱা এজন শ্ৰমিক অজ্ঞান হৈ পৰাৰ পাছত বাকী 3জন তেওঁক উদ্ধাৰ কৰিবলৈ টেংকীত প্ৰৱেশ কৰি মৃত্যুক সাৱটি লয়। স্থানীয় ৰাইজে 4জনকে অজ্ঞান অৱস্থাত উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল যদিও চিকিৎসকে আটাইকেইজনকে মৃত বুলি ঘোষণা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অট্টালিকাটোৰ স্বত্বাধিকাৰীকাৰী আটক কৰিছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক নিশ্চিত কৰা লাভলীনাই আজি টুভালুৰ টাফাকিৰ তাৰোনা খানুম বাদীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত কমনৱেলথ গেমছত পদক জয় কৰি লাভলীনাই ইতিমধ্যে দেশৰ হৈ গৌৰৱ অৰ্জন কৰিছে। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপছ আৰু কমনৱেলথৰ পদক জয় কৰা লাভলীনা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ। ইফালে লাভলীনাৰ সতীৰ্থ প্ৰীতি পাৱাৰে 54 কেজি শাখাৰ ছেমিফাইনেলত জয়লাভেৰে ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ পদক সংখ্যা 17লৈ বৃদ্ধি হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা বান প্ৰভাৱিত লোকসকলক বীমাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে 5 আগষ্টত বীমা কোম্পানীৰ সৈতে চৰকাৰৰ বৈঠক। ৰাজ্য বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ। ৰাজ্যৰ বিভিন্ন জিলাৰ লোকপিয়লৰ সৈতে জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ। মানস ৰাষ্ট্ৰীয় উদ্যানত অবৈধ দখল নোহোৱাটো সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু প্ৰীতি পাৱাৰৰ ফাইনেলত প্ৰৱেশেৰে কমনৱেলথ গেমছত ভাৰতৰ পদক সংখ্যা 17লৈ বৃদ্ধি।

0: পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে সময়ে সময়ে স্বচ্ছ পদ্ধতিৰে সাহায্য আগবঢ়াই অহা হৈছে। তেওঁ কয় যে এতিয়ালৈ 23টা কিস্তিত 4,47,000 কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে।
1: डायरेक्ट बेनिफिट ट्रांसफर बैंक अकाउंट में जाता है। प्रधानमंत्री जी के एक बटन दबाते ही देश के करोड़ों किसानों के पास ये बेनिफिट जाता है। पिछले 5 वर्षों में क्यूमुलेटिव डिस्बर्समेंट अभी करीब करीब 3,10,000 करोड़ रुपए का बेनिफिट किसानों के पास जा चुका है। 85% ऑफ द फार्मर्स हैव रिड्यूस्ड देयर बोरोइंग बिकॉज ऑफ दिस प्रोग्राम। हाई कॉस्ट इनफॉर्मल क्रेडिट पे जो डिपेंडेंस होती थी वो डिपेंडेंस कम हुई है। जो लोकल लोन लेने पर जो डिपेंडेंस थी फार्मर्स की वो बहुत सिग्निफिकेंटली रिड्यूस हुई है।
0: মন্ত্ৰীসভাই এখন সম্প্ৰসাৰিত খেলো ইণ্ডিয়া আঁচনিত অনুমোদন জনোৱাৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনলৈ আগবঢ়োৱা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিছে। 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ খেলো ইণ্ডিয়াৰ নতুন সম্প্ৰসাৰিত আঁচনি আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ বাবে মুঠ 37,441 কোটি টকা ধাৰ্য কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰৰ এই সিদ্ধান্তই ক্ৰীড়া শক্তিৰ জৰিয়তে যুৱ প্ৰজন্মক আগুৱাই নিয়া আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰতিগৰাকী প্ৰতিভাৱান যুৱক যুৱতীয়ে নিজৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে। তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যাতে দেশৰ খেলুৱৈসকলে খেল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীসভাই 2030-31 বিত্তীয় বৰ্ষৰ বাবে সমুদ্ৰ মন্থন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে 84,000 কোটি টকাৰ আবণ্টন দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই শক্তি ভাণ্ডাৰ ব্যৱস্থাৰ সৈতে উপঙা সৌৰ শক্তিচালিত বিদ্যুৎ উৎপাদন প্ৰকল্প বিকশাই তোলাৰ বাবে প্ৰধানমন্ত্ৰী সূৰ্য সৰোবৰ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি এই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ বাবে মুঠ 5,070 কোটি টকাৰ আবণ্টন দিয়া হৈছে। তেওঁ কয় যে আঁচনিৰ অধীনত 5,000 মেগাৱাটৰ উপঙা সৌৰ শক্তিচালিত বিদ্যুৎ উৎপাদন প্ৰকল্প বিকশাই তোলা হ'ব। এই প্ৰকল্পৰ সৈতে জড়িত শক্তি ভাণ্ডাৰ প্ৰণালীৰ ন্যূনতম মজুত ক্ষমতা 2 ঘণ্টা আৰু মুঠ শক্তি ভাণ্ডাৰ ক্ষমতা 10,000 মেগাৱাট হ'ব। শ্ৰীবৈষ্ণৱে কয় যে ইয়াৰ বাবে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰয়োজন নাই। ইয়াৰ জৰিয়তে জলাশয় খাল বিল আৰু ঔদ্যোগিক পুখুৰীসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিখন 5 বছৰৰ বাবে কাৰ্যক্ষম হ'ব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক দেশৰ আনুষ্ঠানিক উদ্ভাৱন ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত আয়োজিত তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক স্বীকৃতি সমাৰোহত শ্ৰীসিঙে কয় যে দেশৰ পৰৱৰ্তী বিকাশৰ ঢৌ গৱেষণাগাৰ বা বৃহৎ মহানগৰৰ পৰা নহয় বৰঞ্চ গাঁও সৰু চহৰ নগৰ আৰু তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ পৰাই সৃষ্টি হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে বিজ্ঞান প্ৰযুক্তি আৰু উদ্যমিতা এটা ৰাষ্ট্ৰব্যাপী আন্দোলনলৈ পৰিৱৰ্তন কৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও আবদ্ধ পানীৰ তলত তল গৈ আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80লৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে বানপানীৰ পাছত সময়ত হ'ব পৰা সংক্ৰমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে বানৰ কবলত পৰা অঞ্চলসমূহত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে কেতবোৰ স্বাস্থ্য সুৰক্ষাৰ বিধি নিৰ্দেশ কৰিছে। এই বিধি অনুযায়ী আৱৰ্জনা বা মৃত জীৱ জন্তু স্পৰ্শ কৰিবলৈ হাতমোজা পিন্ধাৰ অনুৰোধ কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগে বানত ভিজা ঔষধ পুনৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সক্ৰিয় সহযোগত বান সাহায্য বিতৰণ কাৰ্যসূচী পূৰ্ণগতিত চলি আছে। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্ৰস্ত 2খন জিলাতে কেইবাটাও শিখ ধৰ্মাৱলম্বী সংগঠনে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিছে। শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰা পঠিওৱা পাঠ্যপুথিসমূহৰ প্ৰথমটো গোট আজি 3খন জিলাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত আনুষ্ঠানিকভাৱে চমজাই দিয়া হয়। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ 540খন আৰু চৰাইদেউ জিলাৰ 112খন বিদ্যালয়ৰ

0: সংস্কাৰকৰণ আৰু শিক্ষা অনুকূল পৰিৱেশ পুনৰ স্থাপন হোৱালৈকে শিৱসাগৰ জিলাত গৰম বন্ধ 15 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। দিল্লীৰ এখন আদালতে আজি আম আদমী পাৰ্টীৰ পূৰ্বৰ পাৰিষদ তাহিৰ হুছেইন আৰু আন 4জনক 2020 চনত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ছোৱাত চোৰাংচোৱা বিভাগৰ বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। অতিৰিক্ত সত্ৰ ন্যায়াধীশ প্ৰবীণ সিঙে আজি 5গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই ৰায় দিয়ে। উল্লেখযোগ্য যে যোৱা 13 তাৰিখে আদালতে তাহিৰ হুছেইন আৰু আন 4জনক এই হত্যাকাণ্ডৰ দোষী সাব্যস্ত কৰিছে। হিংসাত্মক ঘটনাৰ সময়ছোৱাত অংকিত শৰ্মাক বহুকেইজন লোকে আক্ৰমণ কৰিছিল। পাছত তেওঁৰ মৃতদেহ নৰ্দমাত উদ্ধাৰ কৰা হৈছিল। ভাৰতৰ সীমান্তৱৰ্তী দক্ষিণ নেপালৰ তেৰাই অঞ্চলৰ কেইবাখনো জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন বলবৎ কৰা হৈছে। চুবুৰীয়া সোণচাৰীত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা প্ৰতিবাদৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোটেল আৰু প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে জনসাধাৰণক শান্তি, একতা আৰু শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। এতিয়ালৈ হিংসাত্মক ঘটনাত 3জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক সন্দৰ্ভত বিতৰ্কৰ সময়ত সংসদত দিয়া মন্তব্যক লৈ বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষ সুবিধা ভংগ আৰু সদনক অৱমাননা কৰাৰ বাবে জাননী জাৰি কৰিছে। সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীঠাকুৰে কয় যে এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষক আনুষ্ঠানিকভাৱে জাননী জাৰি কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে শ্ৰীগান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। ভাৰতৰ বক্সিং খেলুৱৈ প্ৰীতি পাৱাৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছৰ মহিলাৰ 54 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰীতিয়ে আজি জাম্বিয়াৰ কেথৰিন মাৱাবেক 5-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ ফলত ভাৰতৰ এটা ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈ পৰিছে। খেলুৱৈগৰাকীয়ে কাইলৈ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোৰ বিৰুদ্ধে খেলিব। ভাৰতে এতিয়ালৈ 3টা সোণ, 9টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদকসহ মুঠ 17টা পদক লাভ কৰিছে। ভাৰতৰ উন্নতি হুদা আৰু তন্বী শৰ্মাই টাইপে অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উন্নতিয়ে প্ৰতিদ্বন্দ্বী খেলুৱৈ দেৱিকা সিহাগক 23-21, 21-16 আৰু তন্বীয়ে থাইলেণ্ডৰ সুপানিদা কাটেহংগক 21-15, 18-21, 21-14 পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক দেশৰ আনুষ্ঠানিক উদ্ভাৱন ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ বাবে আহ্বান জনাইছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 8খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ভাৰতৰ সীমান্তৱৰ্তী দক্ষিণ নেপালৰ তেৰাই অঞ্চলৰ কেইবাখনো জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন বলবৎ কৰা হৈছে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 3টা সোণ, 9টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ মুঠ 17টা পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান ভদাইৰ চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ ভদাইৰ চোতালৰ মেল।
3: ৰাম, এই কামৰ অন্তই নহয় দেখোন। এই ইমান দিন মানুহটো ঘৰখনত থাকিলে, বোলোৱে ভালকে কিবা চাফ চিকুণ কৰি থ নাই? এই জ'ৰ বস্তু ততে পৰি আছে দেখোন। মই মানুহজনীয়ে কোনফালে চাওঁ বাৰু হ'? হেৰি, এই আপোনাৰ কামখিনি হৈছেগৈ নে নাই? এই মাষ্টৰ কাইটি মাত শুনিছো। মাষ্টৰ কাইটি, অ, ইমান দিনৰ মূৰত দেখিছো, ভালনে তোমাৰ? আহা আহা, সোমাই আহা।
4: আহিছো, ঐ তোক দেখিলো যে, বহুত দিনৰ মূৰত দেখা যেন লাগিলো।
3: এই বহুত দিনৰ মূৰতে দেখিছা অ মাষ্টৰ কাইটি। এই তুমিতো গম পোৱাই, লৰাৰ ছোৱালী এজনী হ'ল, নাতিনী এজনী হ'ল মোৰ।
4: সেয়া খবৰকে সেই আহি আহি লৈ থকা হৈছে, বুজিছ? এবাৰ শুনিলো বোলে নাই, তই তাতে ব্যস্ত আছ, ইতিমধ্যে এই নাতিনী এজনী হ'ল। তাৰ পিছৰ বাৰ আহিলো বোলে নাতিনী এতিয়া আলপৈচন ধৰি

0: শেষ হোৱাই নাই আৰু কেইবামান লাগিব। এই ধৰণে আৰু তোৰ খা খবৰ কৰি আৰু ভদায় মই আৰু কথা বতৰা পাতি আৰু এই ঘৰলৈ ৰাওনা।
1: এই ভালেই কৰা দিয়া, এখেতৰো লগ এটা হয় তুমি আহিলে, নহলে গোটেই দিনৰ দিনটো মানুহটো অকল সৰে থাকে। বাৰু তুমি আহাচোন মাষ্টৰ কাইটি, বহি লোৱা বহি লোৱা।
0: বহি ল'ম বাৰু দে। এই ভদাই ক'ত আছেনো?
1: এই আছে, এখেতে পিছফালে এই নলা এটা কাটি আছে, এয়া এই বানপানীৰ সময় দেখি চাই গতিকে অকণমান চাফ চিকুণ কৰি আছে আৰু।
0: এই চোতাল সোমাইছেহি ন?
1: পানী একে চোতাল সোমাইছেহি।
0: হেৰি নহয়, এই তই যে তাত থাকিলেগে, সিহঁতৰ মানে সেই ল'ৰাহঁতৰ আৰু নাতিনীহঁতৰ খবৰ কি বাৰু, ল'ৰা বোৱাৰী?
1: এই ভাল ভাল, সকলোৰে খবৰ ভাল। আৰু নাতিনীজনী হোৱাৰ পিছততো আৰু কথা ক'বই নালাগে, আনন্দৰ সীমাই নোহোৱা হৈছে। ময়ো বোলো কেইদিনমান থাকি সিহঁতক অকণমান সহায় সাৰথি কৰি দিওঁ, পিছে আকৌ সেইফালে চালেও নহ'ব, এইফালে ঘৰখনো আছে নহয়, গতিকে ভাবিলোঁ এই তিনিমাহ থাকিলে যেতিয়া এতিয়া লাহে লাহে সকলোখিনি ঠিক ঠাক হৈছে যেতিয়া ঘৰৰ ফালে যাওঁ আৰু, সেই বুলি মই এই পৰহি গুচিয়ে আহিলোঁ জানা।
0: এই ভালেই কৰিলে দে, বুজিছ, এই ভদায়ো বহুত দিন অকলে অকলে থাকি থাকি এই আমনি পাইছে, মই মাজে সময় আহি সংগ দিওঁ আৰু এই ভদায়কো সেই দুই চাৰিবাৰমান সেই মাটি ঘৰলৈ।

0: দিওঁ, পিছে আকৌ সেইফালে চালেও নহ'ব, এইফালে ঘৰখনো আছে নহয়। গতিকে ভাবিলোঁ এই তিনিমাহ থাকিলোৱে যেতিয়া, এতিয়া লাহে লাহে সকলোখিনি ঠিক ঠাক হৈছে, যেতিয়া ঘৰৰ ফালে যাওঁ আৰু। সেইবুলি মই এই পৰহি গুচি আহিলোঁ জানা।
1: এ ভালেই কৰিলে দে, বুইছ, এই ভদায়ো বহুত দিন অকলে অকলে থাকি থাকি এই আমনি পাইছে। মই মাজে সময় আহি এই সংগ দিওঁ আৰু এই ভদায়কো সেই দুই চাৰিবাৰমান সেই মাটি ঘৰলৈ নিছো।
0: ভালেই কৰিছা,
1: এই এনেদৰে কথা বতৰা পাতি থাকিলে মনটোও ভাল লাগে নে কি ক?
0: এ ঠিকেই কৈছা, ঠিকেই কৈছা।
1: শুন পাহি, বাংগালোৰৰ ফালেতো বতৰ নিশ্চয় ভাল, বৰ ভাল এটা পৰিৱেশ বুলিয়ে জানো।
0: তাৰ পৰিৱেশ বৰ অনুকূল মাষ্টৰ কাইটি, থাকিও ভাল লাগে, চাফ চিকুণ সকলো ফালে, গতিকে তাত থাকি ভালেই পালো।
1: গৰমো নহয় আৰু একেবাৰে ঠাণ্ডাও নহয়, এনেধৰণৰ এটা পৰিৱেশ তাত নহয় জানো।
0: তাকে
1: আগতে যাওঁতে তেনেকুৱা এটা পৰিৱেশ পাইছিল। ভদাই হোৱাই নে এনেই কাম?
2: মাষ্টৰ আহি পালাহি।
1: এই ভালেই হল দিয়া, হা শুন পাইও আহি পালে। তোমাৰ মনটো নিশ্চয় অলপ এতিয়া ভাল ভাল,
2: অলপহে কামৰ হেঁচা কমিব।
1: কামৰ হেঁচাহে কমিব নে মনটো অলপ ভাল লাগিব,
2: দুয়োটাই বুলিয়ে ভাবি ল'ব পাৰা মাষ্টৰ।
1: এই লগ ভাগ এটা হ'ল কথা পাতিবলৈ, হয়নে নহয়? আচ্ছা শুন পাহি, ল'ৰা বোৱাৰী আৰু নাতিনী নাহিব জানো?
0: এই তেওঁলোক এতিয়া নাহেও, ছোৱালীজনী ইমান অকণমানি হৈ আছে, এই একেবাৰে তোমাৰ এই বিহুত আহিবগৈ।
1: এই মাঘৰ বিহুৰ সময়ত আহিব নহয় জানো?
0: তাকে
2: হেৰি নহয় মাষ্টৰ, এই গোটেইখন একেবাৰে পেনা পেন পানী পানী পানী, কেবা তোমাৰ যে মোৰ ঘৰলৈ যেন হয় বানপানীয়ে সোমাব, চোতালখনো হে বুঢ়াই পেলালে বুজিছানে, নলা নৰ্দমা অকমান চাফ চিকুণ কৰি দিছো, নহলে পানী আহি ভেটি পাব যেন লাগিছে হে মাষ্টৰ।
1: এই অৱশ্যে হয়, এইখিনি সময়ত এই বাৰিষাৰ বতৰত এই বানপানী হয়, হয়নে নহয় বাৰু?
2: তাকেতো, আহাৰ মাহৰ শেষ পৰ্যায় পালেহি, এতিয়া আকৌ বানপানী হ'বলৈ আছে, আকৌ এইফালে শাওন ভাদতো আছে মাষ্টৰ।
1: তুমি দেখিছো গোটেইখন একেবাৰে হাত ভৰি লেতেৰা হৈ আছে, এই চাফ চিকুণ অকণ হৈ লোৱা নহয় জানো?
2: মই চাফ চিকুণ কৰি আহিছো, এই অকণমান সেইফালে কিলাকুটিৰ ফালে অকণমান দুই এটা এচপৰা সেই বোকা লাগি থকাটো হয়, এয়া গামোচাখনেৰে মচি দিম নহয় মাষ্টৰ।
1: ঠিক আছে দিয়া, মুচি লোৱা হা। এই শুন পাহি, তই আহি চাগে গোটেইখন একেবাৰে এতিয়া চাফ চিকুণ কৰিব লগা হৈছে, হয়নে নহয়?
0: গোটেইখন চাফ চিকুণ কৰিবলগীয়া হৈছে, এই ইমান দিন ঘৰখন এখেতে ধৰি ৰাখিছে, যদিও মাইকী মানুহগৰাকীয়ে ভালদৰে চাফ চিকুণ নকৰিলে আকৌ মনটো ভাল নালাগে নহয়।
2: মাষ্টৰ, মই সেই ৰুম কেইটা কিন্তু একেবাৰে মকৰা জাল এটালৈ গুচোৱা নাই বুজিছা, মই শুনিছো সেই মকৰা জাল থাকিলে বোলে সেই মহ মাখিবিলাক তাতেই লাগি মৰিব, গতিকে মহ মাখিৰ উপদ্ৰৱৰ পৰা তুমি হাত সাৰিবলৈ মকৰা জাল সোপাহে লাগি থাকিবলৈ দিছো।
0: দেখিছানে মাষ্টৰ কাইটি, এই কামৰ পৰা হাত সাৰিবলৈ এখেতৰ চিন্তা কিছুমান।
1: ভদায়ে এইটো বৰ উত্তম উপায় লৈছে যেন পাইছো, নহয় জানো? চাফ চিকুণ নকৰাৰ এটা আওতা লৈ তুমি এনেধৰণৰ কিছুমান সেই প্ৰবচন গাইছা, হয়নে নহয়?
2: নহয় নহয় মাষ্টৰ, মহ মাখিৰ যিহে উপদ্ৰৱ, তোমাৰ সেই ডেংগিয়ে ক'বানে জাপানীজ এনকেফেলাইটিছ, ইফালে মেলেৰিয়া, এইবোৰ সেই মাখিয়ে নিবিয়পাই জানো মাষ্টৰ, সেইকাৰণে সেই মহ মাখি নিধন কৰাৰ সেই জালবিলাক মৰণ ফান মই সেই ঘৰতেই পাতি থৈছো।
1: সেয়া বাৰু উত্তম উপায় নহয় বুইছা, এই তুমি যদি মহ মাখি এই ধৰণে যদি মৰাৰ ব্যৱস্থা কৰা, তেতিয়াহ'লে আকৌ গোটেই ঘৰখনে তোমাৰ সেই মকৰা জালৰে আৱৰি পৰিব, সেইটো এটা সমস্যা হৈ পৰিব। যি কি নহওক বাৰু, এই বানপানী আমি জানো যে প্ৰত্যেক বছৰে আমাৰ অসমত বানপানী হয়, অসম বুলিয়ে নহয় বিভিন্ন ৰাজ্যত এনেদৰে বানপানী হয়, কাৰণ আমাৰ এই অঞ্চলখিনি নামনি অঞ্চল, পাহাৰৰ পৰা বৰষুণ হৈ আমাৰ নদীবিলাক ভৰি পৰে, তাৰ ফলত সেই বাৰিষাত এই ধৰণৰ সেই বানপানী হয় আমাৰ এই নামনি অঞ্চল বা অসমৰ দৰে অঞ্চলসমূহত।
2: পাহাৰৰ পৰা নদীয়ে ধাহি মুহি অনা তোমাৰ সেই গোটেই আৱৰ্জনাবিলাকে নদীৰ সেই বুকুখন তোমাৰ সেই বাম কৰি পেলাইছে ন, গতিকে সেই নদীবিলাকৰ তোমাৰ সেই পানী ধাৰণ ক্ষমতাও সেই কমিছে, সেইকাৰণে সেই বানপানী আৰু গৰাখহনীয়াই আমাৰ সেই ৰাজ্যত প্ৰতি বছৰে সেই জুৰুলা কৰে হে মাষ্টৰ।
1: এতিয়া কথাটো হৈছে, আমি সকলোৱে জানো বানপানী প্ৰাকৃতিক দুৰ্যোগ, পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই বানপানী হয়, এনেকুৱা ঠাই খুব কমহে থাকে যে বানপানী নহয়। আমাৰ অসমতো বাৰিষা কালতহে বানপানী হয়, এটা স্বাভাৱিক পদ্ধতি। গুৱাহাটীৰ দৰে মহানগৰী কিছুমানতো বৰ্তমান সময়ত এই বানপানীয়ে যেনেধৰণৰ এটা সমস্যাৰ সৃষ্টি কৰিছে এটা ভাবিবলগীয়া হৈছে, কাৰণ এই যে মহানগৰসমূহত বা নগৰসমূহত এনেধৰণৰ বানপানী কিন্তু আগত নাছিল, কিন্তু বৰ্তমান সময়ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, বিশেষকৈ এই নলা নৰ্দমাবিলাক কোনো ধৰণৰ নিয়মমতে নথকাৰ বাবে, য'তে ত'তে ঘৰ আদি বনোৱাৰ বাবেই হওক, বা আমাৰ বৰ্তমান সময়ত এই উদ্যোগ কল কাৰখানা এইবিলাক যেনেদৰে গঢ়ি উঠিছে, এই নলা নৰ্দমাবিলাক সেইবিলাক একেবাৰে তোমাৰ নথকা হ'ল, সেইকাৰণে এনেধৰণৰ বানপানীৰ সৃষ্টি হৈছে।
2: তাতে আকৌ আমাৰ জনসাধাৰণেও সেই নলা নৰ্দমাবিলাকত সেই প্লাষ্টিক জাতীয় সেই জাবৰ জোথৰে জানো সেই আৱৰ্জনাৰে

0: প্ৰায় তোলা নাই।
1: এই বাৰিষাৰ লগে লগে অসমৰ গাঁৱে ভূঁয়ে বানপানী তাণ্ডৱ বাঢ়ি যায়। বানৰ সময়ত অসমৰ প্ৰায়ভাগ অঞ্চল একেবাৰে পানীয়ে বুৰাই ৰাখে। এই বানপানী হোৱাৰ কাৰণে কিমানখিনি সমস্যা আমি ভোগ কৰিব লগা হয়। যদিও কিছু ঠাইত বানপানী নহয়, কিন্তু সেই বানপানীৰ সমস্যাখিনি সেই তাতো কিন্তু দেখা দিয়ে। কেনেধৰণৰ সমস্যা হ'ব পাৰে নিশ্চয় জানিছা, যেনে ধৰা তোমাৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হ'ব, খেতি বাতি ধ্বংস হোৱাৰ কাৰণে খোৱা বস্তুৰ বা অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী জুই চাই একে দাম বাঢ়িব, তাৰ ফলত তোমাৰ কি হয়, মানুহৰ খাদ্যৰ নাটনি হয়, থকা লোৱাৰ ব্যৱস্থা নোহোৱা হয়, এনেধৰণৰ বিভিন্ন সমস্যা দেখা
0: দিয়ে। বানাক্ৰান্ত অঞ্চলবিলাকত তোমাৰ পানী পানী আৰু পানীহে, চাৰিওফালে পানী, কিন্তু তুমি হে খাবলৈ এটুপিহে বিশুদ্ধ পানী।
1: নাই নাই, এই সময়ত দূষিত বীজাণুযুক্ত আমি পানী খোৱাৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ মহামাৰী বা ৰোগ হয়।
2: তোমাৰ এই টাইফয়েড, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কলেৰা, জণ্ডিচ ইত্যাদি বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হয়।
1: বৰ্তমান সময়ত সেইখিনি দেখাৰ উপৰিও কিছুমান আন ৰোগেও এইখিনি সময়ত ধৰা দিয়ে বা দেখা দিয়ে। সেয়া হৈছে তোমাৰ সেই মহৰ তাণ্ডৱ বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মেলেৰিয়া হওক
2: বা ডেংগু, তাৰ উপৰি তোমাৰ এই জাপানিজ এনকেফেলাইটিছ,
1: সেইবিলাক ৰোগ এইখিনি সময়ত বেছিকে হয়। তাৰ ফলত তোমাৰ সেই মহামাৰীৰ দৰে এটা ৰূপ ল'ব পাৰে এই বেমাৰসমূহ। তাৰ উপৰিও কি হয়, এই বানপানীৰ সময়ত মানুহৰ এই যিবিলাক আমাৰ কেঁচা লেট্ৰিন থাকে মানুহৰ, বা য'ত ত'ত মানুহে যদি শৌচ পেচাব কৰে, এইবিলাকো কি হয়, পানীখিনি দূষিত কৰি পেলায়। আমাৰ খোৱা পানীৰ যিবিলাক উৎস, সেই উৎসবিলাকত এই বেয়া পানী লগ লাগি সেই খোৱা পানীৰ উৎসসমূহ একেবাৰে আমাৰ বীজাণুযুক্ত হয়।
2: আৰু এনে পানীবোৰত তোমাৰ এই বীজাণুবোৰ মিহলি হোৱাৰ লগতে এনে দূষিত পানীকে যদি খোৱা যায়, তেনে জলজনিত সোঁচৰাৰ ৰোগবোৰ আকৌ মহামাৰী ৰূপ ধাৰণ কৰে।
1: আৰু এই যে এইখিনি সময়ত কি হয়, এই পুখুৰীত আমাৰ বাহিৰৰ পানী সোমায়, আমি যে মাছ পালন কৰোঁ বা মীন পালন কৰোঁ, এই কি হয়, এই দূষিত পানী সেই মাছসমূহে খোৱাৰ কাৰণে মাছসমূহো বীজাণুযুক্ত হয়, আৰু তেনে মাছ খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে।
2: এই মাষ্টৰ কাইটি, এইখিনি কথা বাৰু গম পাইছোঁ, কিন্তু এই বানপানী হোৱাৰ সময়ত আমিতো বহুতো সাৱধানতা অৱলম্বন কৰিব লাগিব, গতিকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কি কি কৰিলে আমি ৰক্ষা পাব পাৰিম, নিৰাপত্তা পাম, বা আমাৰ লগতে জীৱ জন্তু পক্ষীকুলেও কি ধৰণে নিৰাপত্তা পাব, সেই বিষয়েও আলোচনা কৰিব লাগিব।
1: সেইখিনি আচলতে বানপানী অহাৰ আগতে আমি সাৱধান হ'ব লাগিব যে এই বানপানীৰ সময়ত কেনেধৰণৰ কি হ'ব পাৰে, কি কি সমস্যা হ'ব পাৰে, সেইখিনিৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, সেইখিনিৰ বিষয়ে কিন্তু আগতীয়াকৈ সাৱধানতা ল'ব লাগিব, নে কি কোৱা বদাই?
0: এহে লাগিব লাগিব, তুমি হে আমাৰ হৈ শুৱনি কথালৈহে চাই পঠোৱাচোন, হে টোপোলা এটা দেখা পাবা, হে কাপোৰৰ হে ডাঙৰ টোপোলা, তাৰ কাষতে তোমাৰ এটা সৰু কাপোৰৰ টোপোলা, সেই দুইটা টোপোলাত কি আছে তুমি কোৱাচোন বাৰু মাষ্টৰ।
1: মইতো নাজানিম, তুমিয়ে কোৱাচোন বাৰু।
0: সোনবাহীওতো তোমাৰ দুমাহ তিনিমান আছিল, তথাপি ভদায়ে অকলে তোমাৰ সেই ডাঙৰ টোপোলাটোত তোমাৰ চিৰা কেইটামান, মুড়ি কেইটামান, গুড় অলপ, এই ধৰণৰ সেই শুকান খাদ্য কিছুমান থৈছোঁ, লগতে তোমাৰ সেই টৰ্চ লাইট, আকৌ সেই ফাৰ্ষ্ট এইডৰ সেই প্ৰাথমিক চিকিৎসাৰ সেই বিভিন্ন ব্যৱস্থা, কেঁচি এখন, টৰ্চ লাইট দুটা, ৰেডিঅ'টো মই বান্ধি থৈছোঁ, লগতে তোমাৰ সেই সৰু টোপোলাটোত মোৰ সেই মাটি বাৰী কাগজ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটৰ কাৰ্ড, সেই গোটেইবোৰ সেই টোপোলা বান্ধি
1: থৈছোঁ।
0: সেই বানপানীৰ আগতীয়া ব্যৱস্থাপনা এইটোও এটা।
1: হয় দিয়া, এইখিনি বিষয়ে কিন্তু তুমি বৰ ভালদৰে এটা ব্যৱস্থা কৰিছা।
0: আৰু হে গৰু ম'হৰ কাৰণে মই পিছফালে হে ওখ দ্বীপ এটা বনাই থৈছো নহয়, হে বানপানী বেছি হ'লে হে মই গৰু ম'হালে তাতেই বান্ধো।
1: ঠিকে কৰিছা, বুজিছা, এই বানপানীৰ আগত বা বানপানীৰ সময়ত আমাৰ প্ৰথম সাৱধানতা ল'বলগীয়া কথাটো হৈছে, বানপানীৰ সময়ত শুকান ঠাইত যাতে আমি আশ্ৰয় ল'ব পাৰোঁ, আমাৰ লগতে পশুধনো যাতে শুকান ঠাইত বা ওখ ঠাইত আশ্ৰয় ল'ব পৰাকৈ আগতীয়াকৈ ব্যৱস্থা কৰি থ'ব লাগে, যিদৰে তুমি ব্যৱস্থা কৰি থৈছো। তাৰোপৰি সেই সহজে বেয়া নোহোৱা খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰা, অৰ্থাৎ তুমি এই যে শুকান
0: চিৰা মুড়ি গুড় তোমাৰ
1: সেইবিলাক তুমি ৰাখি থৈছা ধুনীয়াকে।
0: সেই মই যিখিনি ৰাখিছো, এই সোনপাহি মই আৰু তুমি তোমাৰ পৰিয়ালটোলৈ আমি এসপ্তাহমান খাই শেষ কৰিব নোৱাৰিম মাষ্টৰ।
1: আৰু এই বানপানীৰ সময়ত পানী দূষিত হয়, আমি অলপ আগতে ক'লোৱেই, এই তাৰ কাৰণে বিশুদ্ধ পানী, বিশেষকৈ উতলাই খোৱা পানী ব্যৱহাৰ কৰিব লাগে। আৰু পানী বিশুদ্ধিকৰণ টেবলেট কিছুমান থাকে,
2: এই তোমাৰ ক্লৰিন টেবলেট থাকে নহয় মাষ্টৰ কাইটি,
1: সেইখিনিৰ আগতীয়াকৈ আনি আমি সেইখিনি মজুত কৰি ৰাখিব লাগে, যাতে বানপানীৰ সময়ত যদি আমি পানী দূষিত হয় তেতিয়াহ'লে এনেধৰণৰ ক্লৰিনযুক্ত টেবলেট হওক বা আমাৰ এই বিশুদ্ধিকৰণ টেবলেট ব্যৱহাৰ কৰি পানীখিনি আমি বিশুদ্ধ কৰি ল'ব পাৰোঁ।
0: অৱশ্যে এই ক্ষেত্ৰত

0: হে চৰকাৰ বা প্ৰশাসনেহে বানপানী হোৱা অঞ্চলত কিন্তু সেই খোৱা পানী বিশুদ্ধকৰণৰ ব্যৱস্থাপনা হে লগে লগে লয়হে মাষ্টৰ, এই খোৱা সামগ্ৰীৰ হৈ যা যোগাৰ দিয়ে, লগতে সেই উদ্ধাৰ অভিযানো হৈ ক্ষিপ্ৰতাৰে চলাই নহয় মাষ্টৰ, এই প্ৰয়োজন সাপেক্ষেহে তোমাৰ মিলিটেৰী বাহিনীৰ তোমাৰ সেই হেলিকপ্টাৰো ব্যৱহাৰ কৰে নহয় মাষ্টৰ।
1: এই বানপানীৰ সময়ত বিভিন্ন ধৰণৰ সাহায্য শিবিৰলৈ যাতে আমাৰ ব্যক্তিসকলক বা মানুহক যদি উদ্ধাৰ কৰি অনাৰ যিটো ব্যৱস্থা সেইখিনি ব্যৱস্থা চৰকাৰে লয়। এই যে তুমি অলপ আগতে কলা যে বানপানী হোৱাৰ আগতে আমি কিছুমান ব্যৱস্থা ল'ব লাগে, তাৰ ভিতৰত তুমি কোৱাৰ নিচিনাকৈ অন্যতম এটা ব্যৱস্থা হৈছে আমাৰ যিখিনি প্ৰয়োজনীয় নথি পত্ৰ সেইখিনি শুকান পলিথিনত বান্ধি লৈ ওখ ঠাইত থোৱাৰ ব্যৱস্থা যিদৰে তুমি কৰিছা।
0: আৰু হে মাষ্টৰ, এই বানপানী হোৱাৰ সময়ত আমি হে সাৱধানতা ল'ব লাগে, লগতে পাৰিলে কলগছ কেইডালমান হে চাই থ'ব লাগে, যাতে হে বানপানী অহাৰ মুহূৰ্তত সেই কলগছ কাটি তোমাৰ সেই ভূৰ বনাই থ'ব লাগে হে মাষ্টৰ, যাতে সেইডালকে আমি নাও হিচাপে ব্যৱহাৰ কৰি আমি সেই নিৰাপদ স্থানলৈ গতি কৰিব পাৰোঁ।
1: সেইকাৰণে প্ৰত্যেক এনেধৰণৰ বান অধ্যুষিত অঞ্চলসমূহৰ মানুহে নিজৰ পৰিয়ালটো যাতে সযত্নে ওখ ঠাইলৈ যাব পাৰে, শুকান ঠাইলৈ যাব পাৰে পানীৰ মাজেদি, তাৰ কাৰণে এনেধৰণৰ ভূৰৰ ব্যৱস্থা কৰি ৰাখিব লাগে। আৰু এটা কাম কৰিব লাগে এইখিনি সময়ত, এই ঘৰচীয়া জীৱ জন্তুবোৰ যাতে ওখ শুকান ঠাইত থাকিব পাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে জীৱ জন্তুবোৰক মুকলি কৰি ৰাখিব লাগে, অৰ্থাৎ বান্ধি ৰাখিব নালাগে।
0: তুমি হে ঠিকে কৈছা, বিপদ আপদ হলে যাতে সিহঁতে নিজেও নিজৰ হে যতন ল'ব লাগে, তুমি হে ৰছীডালে বান্ধি থলেতো হে সিহঁতে সাঁতুৰি নাদুৰি হে পাৰো হ'ব নোৱাৰিম,
1: সেইকাৰণে ৰছী নাবান্ধি মুকলিকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে।
0: আৰু পাৰিলে হে গৰু ম'হৰ বা হে ছাগলীৰ খাদ্যও অকণমান হে ওখ স্থানত থ'ব লাগে, হে খেৰেই হওক বা তোমাৰ সেই কঁঠালৰ পাতে বাঁহ পাতেই হওক বা আহত গছৰ পাতেই হওক, এই ধৰণৰ তোমাৰ সেই পশুধনৰ খাদ্যও কিন্তু যোগাৰ কৰি ৰখা ভাল,
1: এনেধৰণৰ সেই খাদ্য পশুধনৰ বাবে যিখিনি খাদ্যৰ প্ৰয়োজন সেইখিনি আগতীয়াকৈ যতনাই ওখ ঠাইত থোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ আমি জানো যে আমাৰ গ্ৰাম্য অঞ্চলত জীৱ জন্তু পশুধনৰ সংখ্যা বেছি, কাৰণ এই পশুধনৰ ওপৰত আলম কৰিয়েই আমাৰ একোটা পৰিয়াল চলি থাকে গাঁও অঞ্চলত, সেইকাৰণে এই পশুধন যাতে আমাৰ ভালকৈ থাকে, পশুধনৰ যাতে ক্ষতি নহয় সেইকাৰণে এনেধৰণৰ ব্যৱস্থাসমূহ আগতীয়াকৈ ল'ব লাগে। বহুতৰ কি হয়, এই নিজৰ পৰিয়ালটো আমাৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমি সেই পশুধনৰ প্ৰতি গুৰুত্ব নিদিওঁ, পিছত দেখা যায় সেই পশুধনৰ ক্ষতি হৈছে বা হানি হৈছে, এনেধৰণৰ যাতে ব্যৱস্থা নহয় সেইকাৰণে পশুধনৰ ব্যৱস্থা আগতীয়াকৈ ল'ব লাগে। তাৰোপৰি ঘৰৰ খাদ্যবস্তু তথা আচবাব পত্ৰ আদি ঘৰুৱা সামগ্ৰী যিখিনি থাকে সেইখিনি যথাসম্ভৱ এই পানীত নিতিতাকৈ নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ যিখিনি আমাৰ আচবাব থাকে সেইখিনি যদি পানীৰ ভিতৰত থাকে বা পানীত থাকে তেতিয়াহ'লে সেইখিনি নষ্ট হ'ব পাৰে।
0: বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী বা সেই ইলেক্ট্ৰিচিটি, বিশেষকৈ তোমাৰ সেই বেটেৰী বা সেই ইনভাৰ্টাৰ, সেইটোত যদি সেই পানী সোমায় তেতিয়াহ'লে ডাঙৰ অঘটন হ'ব পাৰে, গতিকে সেই ইনভাৰ্টাৰেই হওক বা তেনেধৰণৰ সামগ্ৰী আমি সেই পানীৰ পৰা কিছু সেই উচ্চ স্থানত ৰখাৰ সেই ব্যৱস্থাপনা সেই আগতীয়াকৈ ল'ব লাগে।
1: আৰু এটা কথা এইখিনি সময়ত আমি জানিব লাগে, সেইটো হৈছে আমি উৰা বাতৰিৰ আশ্ৰয় ল'ব নালাগে বা প্ৰশ্ৰয় দিব নালাগে। বহু ক্ষেত্ৰত দেখা যায় কিছুমান উৰা বাতৰি সেইখিনি সময়ত শুনা যায় যে পানী ঢল আহিছে, ৰাতিটোৰ ভিতৰতে পানী এতিয়া আমাৰ গোটেই গাঁওখন উটুৱাই লৈ যাব, এনেধৰণৰ কিছুমান বাতৰি বা উৰা বাতৰি আমি প্ৰশ্ৰয় দিব নালাগে। বিশেষকৈ আমাৰ নিৰ্ভৰযোগ্য বাতৰি দিয়া আমাৰ অনাতাৰ বা ৰেডিঅ'টোৰ ব্যৱস্থা কিন্তু ঘৰত সদায় ৰাখিব লাগে, কাৰণ আমি জানো যে বিদ্যুতৰ ব্যৱস্থা নালাগে ৰেডিঅ'টো শুনিবৰ বাবে, মাত্ৰ বেটেৰী কেইটা হ'লে আমি ৰেডিঅ'টো য'তে ত'তে শুনিব পাৰোঁ, কিন্তু টিভি আদি চাবলৈ হ'লে বা তাৰ পৰা আমি নিউজ বা খবৰ ল'ব লগা হ'লে আমি কি কৰিব লাগিব, কাৰেণ্টৰ ব্যৱস্থা থাকিব লাগিব, কিন্তু দেখা যায় যে বানপানীৰ সময়ত কাৰেণ্ট নাথাকে বা খুঁটা আদিবিলাক সেইবিলাক পৰি যায়, যাৰ কাৰণে সেই বিদ্যুৎ যিখিনি আমাৰ যোগান সেইখিনি ব্যাহত হয়, কিন্তু ৰেডিঅ'টোত আমি বেটেৰীটো ভৰাই আমি তাৰ যোগেৰে নিৰ্ভৰযোগ্য বাতৰি আমি লাভ কৰিব পাৰিম।
2: ঠিকেই কৈছা মাষ্টৰ কাইটি, আৰু এই বানপানীৰ সময়ত তোমাৰ এই ইলেক্ট্ৰিচিটি থকা বস্তুবোৰ হাতেৰে চুবও নালাগে, কাৰণ কিয় কিবা কাৰণত যদি তোমাৰ পানীৰ সংস্পৰ্শলৈ আহিলে সেয়াটোতো মানুহৰ কাৰণে ভয়াৱহ হ'ব পাৰে।
1: এইখিনি হৈছে তোৰ এই বানপানী হোৱাৰ আগে আগে বা বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা।
2: আৰু এটা কথা মাষ্টৰ কাইটি, এই শিশুসকলক বিশেষকৈ বানপানীৰ পৰা আঁতৰত ৰাখিব লাগে,
1: এইটো এটা বৰ ভাল কথা কলি। এই বানপানীৰ পৰা শিশুসকলক ৰক্ষা কৰাৰ কাৰণে আগতীয়াকে সিহঁতক আমাৰ নিৰাপদ স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে, কিন্তু দেখা যায় যে এই বানপানীৰ সময়ত আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে কি হয়, এই মাছ মৰাৰ বাবে হওক বা গা ধোৱাৰ কাৰণে হওক সিহঁতে নদীত গৈ এনেধৰণৰ কিছুমান কৰ্ম কৰে যাৰ দ্বাৰা নিজৰ জীৱনটো তেওঁলোকে হেৰুৱাব লগা হয়।
2: আৰু আজিকালি এনেকুৱা খবৰ প্ৰায়ে শুনিবলৈ পোৱা গৈছে মাষ্টৰ।

0: এটি এই তোমাৰ বানপানীৰ সময়ত ৰাস্তাত গাড়ী চলাই অহা অৱস্থাতে হওক বা বাইক চলাই অহা অৱস্থাতে হওক, এই বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈ মানুহৰ জীৱন হানিও হৈছে।
1: এইটো এটা বৰ ভাল কথা কৈছ। এই বানপানীৰ সময়ত আমাৰ চহৰৰ বা গাঁৱৰ ৰাস্তা, পথ বা আন ঠাইসমূহ সকলোখিনি একে জলৰাশিৰে একাকাৰ হৈ পৰে।
0: এই কোনখিনি তোমাৰ দ, কোনখিনি বাম ধৰিবই নোৱাৰি,
1: ধৰিব নোৱাৰি। আৰু ৰাস্তাৰে গৈ থকা অৱস্থাত কেতিয়াবা সেই দ খাৱৈ থাকিব পাৰে। আমি নজনাকে সেই খাৱৈত আমি যদি ভৰি দিওঁ বা চাইকেলখন গৈ থকা অৱস্থাত যদি তাত সোমাই যায়, তেতিয়াহ'লে সাংঘাতিক এটা বিপদ হ'ব পাৰে।
2: তুমি একেবাৰে সেই সঁচা কথা কৈছা হে মাষ্টৰ। সেইকাৰণে বাৰিষা কালত হৈ ছাতি লাঠি তিয়নি নেৰিবি ঐ নেৰিবি, এনেধৰণৰ কথা এটা জানো আমাৰ সেই ডাকৰ বচন বা আপ্তবাক্য হিচাপেহে চলি থকা নাই।
1: আৰু এই ডাকৰ বচন ফাঁকি মই সদায় মনত ৰাখি যেনেদৰে সেই দেখিছাই মোৰ সেই চাইকেলখনৰ লগতে এই ছাতি লাঠি আৰু তোমাৰ তিয়নিখনৰ এতিয়া প্ৰয়োজন নাই বাৰু, তথাপি এই দুটা ব্যৱস্থা মই সদায় ৰাখোঁ। আৰু লগতে টৰ্চটো, এই দেখিছা টৰ্চটো মোৰ লগত আছে, কাৰণ আমি বানপানী কোনখিনি দ বাম নজনাৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে বা বিপদ হ'ব পাৰে। কিন্তু লাঠিডাল যদি হাতত থাকে তেতিয়াহ'লে আগতীয়াকৈ কোনখিনি দ কোনখিনি বাম আমি চাই লৈ পেলাই আমি খোজ দিব পাৰোঁ।
0: ঠিক কৈছা।
2: হেৰি নহয় শুনপাহি, মাষ্টৰে যে ক'লে অতিহে দৰকাৰী বস্তু হে টৰ্চ, সেই টৰ্চ লাইটটোৰ সেই অসমীয়া নামটো কৈ তই কৈ দিয়াচোন বাৰু।
0: এই টৰ্চ লাইটৰ অসমীয়াত কি কয়, এই পাহৰিলো নহয়, আমি সেই আগৰে পৰাই টৰ্চ লাইট কৈহে থাকো। এইটো আপুনি কৈ দিলে অৱশ্যে মই জানিব পাৰিম।
2: মাষ্টৰে জানে নে নাজানে হে চাই লওঁ একা।
1: এইটো নাজানিলেও এটা দুখ ধৰিব দিয়াচোন, হা, জানি লোৱাটো ভাল। আৰু শিক্ষক হিচাপে আমি আগতীয়াকে জানিবলৈ চেষ্টা কৰো এই টৰ্চক এই অসমীয়াত আমি চুঙা চাকি বুলি কওঁ।
2: মাষ্টৰৰ কিন্তু যথেষ্ট জ্ঞান আছে দে অসমীয়া।
1: এই জ্ঞান বুলিবলৈ কওঁতে আমি যিখিনি জ্ঞান লাভ কৰিছো সেইখিনি একেবাৰে সাধাৰণ জ্ঞান বা সেইখিনি সহজ জ্ঞান, হা, সকলোখিনি জ্ঞান আয়ত্ত কৰা সম্ভৱো নহয় মানুহ হিচাপে। যেতিয়ালৈকে আমি জীয়াই থাকিম বা মৃত্যু নহয় তেতিয়ালৈকে আমিতো জ্ঞান লাভ কৰিয়ে থাকো।
2: তথাপি তুমি টৰ্চ লাইটৰ অসমীয়া চুঙা চাকি বুলি ফটক কৰি কৈ দিয়া হে মাষ্টৰ।
1: আমি যদি এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰোঁ, আচলতে আমাৰ ভাল অসমীয়াত এনেধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। কিন্তু কেতিয়াবা এনেধৰণৰ শব্দবিলাক আমাৰ উঠি অহা প্ৰজন্মই আকৌ শুনিলে হাঁহিমতৰ পাত্ৰ হ'ব লগা হ'ব পাৰে।
0: পিছে মাষ্টৰ কাইটি, এটা কথা, মইতো এই তিনিমাহৰ মূৰত আহিছো, গতিকে তিনিমাহৰ পিছত আহিছো যেতিয়া একাপটো ভালদৰে চাহ খাব লাগিছিলে, এই কথা পাতিয়ে থাকিম দিয়াচোন।
1: তই ঠিকে কৈছ বাৰু, কিন্তু তই নথকা অৱস্থাতো এনেধৰণৰ এই খাদ্যৰ সম্ভাৰ যতনাই কিন্তু আমাৰ ভদায়ে দি আছিল, বুজিছনে?
0: দিয়ে এখেতেও সুন্দৰভাৱে সকলোকে আপ্যায়ন কৰে, কিন্তু মই আহিছো যেতিয়া মোৰ হাতৰ খাদ্যৰো জুতি লোৱা। এতিয়া
1: হওক দে,
2: যা যা যা, বেছিকৈ কৈ থাকিব নালাগে, সুন্দৰকৈ চাহ তিনিকাপ বনাই আন, আমি তিনিও চাহৰো জুতি লওঁ, লগতে আমি গীতৰো জুতি লম।
0: এই বহুত দিনৰ মূৰত গীত এটিও শুনিবলৈ পাম নিশ্চয় আজি মাষ্টৰ কাইটি।
1: শুনিব পাম মানে আমি একেলগে এটি গীত শুনি লওঁ।

0: এ ভদাই এ শুন পাহি
1: মাষ্টৰ কাইটি,
0: শিশুসকলৰ কথা যে অলপ আগতে পাতি আছিলো, শিশুসকলৰ কাৰণে এইখিনি সময়ত আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে শিশুসকলৰ শাৰীৰিক যিখিনি ক্ষতি বানপানীৰ সময়ত হয় বা পেটৰ ৰোগ হওক বা বিভিন্ন ধৰণৰ জ্বৰ আদি হ'ব পাৰে সেইখিনিৰ কাৰণে কিন্তু আগতীয়াকৈ সাৱধানতা ল'ব লাগিব। আৰু কি হয় জানিছনে, এই যে পেটৰ ৰোগ বিভিন্ন ৰোগ হ'ব পাৰে এই বানপানীৰ সময়ত, কাৰণ এই পানী দূষিত পানী আমাৰ গ্ৰহণ কৰিব লগা হয় বা দূষিত খাদ্য গ্ৰহণ কৰিব লগা হয়, সেইকাৰণে আগতীয়াকৈ কিছুমান ঔষধৰ ব্যৱস্থা আমি কৰি থ'ব লাগে।
2: বিশেষকৈ তোমাৰ প্ৰাথমিক চিকিৎসাৰ সেই সামগ্ৰীখিনি, মূৰৰ বিষয়ে হওক, জ্বৰেই হওক বা তোমাৰ সেই পেট চলা ৰোগেই হওক, এইবিলাকৰ সেই ঔষধ আগতীয়াকৈ মজুত ৰাখিব পাৰিলেহে ভাল।
0: এনেধৰণৰ ব্যৱস্থা কিন্তু আমি আগতীয়াকৈ গ্ৰহণ কৰিব লাগে শিশুৰ ক্ষেত্ৰত। তাৰোপৰি এই যাতায়াতৰ বাবে অলপ আগতে কৈছিলে যে বানপানী অধ্যুষিত অঞ্চলসমূহৰ ৰাইজে যাতায়াতৰ বাবে নাও হওক ভূৰ এনেধৰণৰ ব্যৱস্থা আগতীয়াকৈ কৰি থ'ব লাগে। লগতে এই বৃদ্ধ মানুহ প্ৰত্যেক গাঁৱত আমাৰ পৰিয়ালত থাকে, সহজে বানপানী হ'লে বৃদ্ধ মানুহ এটা ঠাইৰ পৰা এটা ঠাইলৈ যোৱাটো সম্ভৱ নহয়, সেইকাৰণে তেওঁলোকক কি কৰিব লাগে, বানপানী অহাৰ আগতেই বা এনেধৰণৰ সমস্যা হোৱাৰ আগতেই তেওঁলোকক পাৰিলে পৰিয়ালৰ যিসকল আমাৰ সম্পৰ্কীয় মানুহ আছে এই সম্পৰ্কীয় মানুহৰ ঘৰত আমাৰ থোৱাৰ ব্যৱস্থা কৰিব লাগে।
1: মুঠতে তোমাৰ এই বৃদ্ধসকলকে হওক বা শিশুসকলকে হওক এই বিশেষভাৱে যত্ন ল'ব লাগে, তেওঁলোকক ভালে ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা কথা মাষ্টৰ কাইটি, এই বানপানীৰ সময়ত তোমাৰ এই বিষাক্ত সাপ, এই সাপবোৰৰ পৰাও কিন্তু সাৱধান থাকিব লাগে, কাৰণ কোন সময়ত ক'ত সাপ আহি যায় ঠিক নাই।
0: বানপানীৰ সময়ত এই গাঁতত বাস কৰা যিবিলাক জীৱ আছে সেইবিলাকে কি হয়, যেতিয়া পানী সোমাই যায় সেইবিলাক ওলাই আহে, ওলাই অহাৰ কাৰণে সাপ হওক এন্দুৰ হওক এইবিলাক আমাৰ এই ঘৰত আহি সোমায়। যেতিয়া এন্দুৰ সোমায় সেই এন্দুৰক খাবৰ কাৰণে খাদ্য বস্তু হিচাপে গ্ৰহণ কৰিবৰ কাৰণে এই সাপো আহি ঘৰত সোমাব পাৰে, আৰু বিষাক্ত সাপসমূহ এইখিনি সময়ত আমাৰ ঘৰতে সহবাস কৰে বুলি ক'লেও ভুল কৰা নহয়, হয়নে নবদায়? সেইকাৰণে সাপ বিষাক্ত যিবিলাক কীটাণু পোক পৰুৱা সেইবিলাক যাতে ঘৰত সোমাব নোৱাৰে তাৰ কাৰণে চাৰিওফালটো এই DDT ছটিয়াই হওক বা ফিনাইল আদি যিবিলাক ঔষধীয় যিবিলাক বস্তু সেইবিলাক ছটিয়াই আমি সাৱধানতা ল'ব লাগে।
2: আৰু সেই বানপানীৰ সময়ত বিশেষকৈ তোমাৰ সেই শিশু বা সেই কিশোৰ কিশোৰীহঁতৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব লাগে হে মাষ্টৰ। বিশেষকৈ সেই অভিভাৱকসকলে সেই সময়ত তোমাৰ সেই সজাগ সচেতন হৈ থাকে, সিহঁতক মুকলি ঠাইলৈ সেই খেলা ধূলা কৰিবলৈ যাবলৈ দিব নালাগে, কাৰণ সেই মুকলিত খেলা ধূলা কৰি থাকোঁতে সিহঁতৰ সেই বলটো গৈ পানীত পৰিলে সিহঁতে বলটো আনিবলৈ গৈ দেখিব সেই পানীয়ে উটুৱাই লৈ গ'ল। এনেধৰণৰ ঘটনা পৰিঘটনা কিন্তু আজিকালি আমাৰ সমাজত যথেষ্ট হোৱা দেখা যায় হে মাষ্টৰ।
0: আন এটা বেছিকৈ দেখা যায় এই গা ধুবলৈ যায় বানপানীৰ সময়ত, সেই নদীত গা ধুবলৈ যাওঁতে সলিল সমাধি হোৱা বহু ঘটনা প্ৰায়ে শুনি থাকোঁ এই বানপানীৰ সময়ত।
2: সেইকাৰণেহে অভিভাৱকসকলে যথেষ্ট সজাগ সচেতন হৈ শিশু বা সেই কিশোৰ কিশোৰীহঁতক এইবোৰৰ পৰা বাৰণ কৰাৰ চেষ্টা এটা কৰিব লাগে মাষ্টৰ।
0: আৰু এইখিনি সময়ত বানপানী অধ্যুষিত অঞ্চলসমূহত যেতিয়া আমি খোজকাঢ়ি হওক বা চাইকেল দি হওক বা যেতিয়া গৈ থাকোঁ, আমি চাব লাগে যে ইলেক্ট্ৰিকেল যিবিলাক খুঁটা ইলেক্ট্ৰিক পোষ্ট য'তে ত'তে উন্মুক্ত হৈ পৰি আছে নেকি বা তাঁৰসমূহ উন্মুক্ত হৈ পৰি আছে নেকি, কাৰণ তেনেধৰণৰ খুঁটা পৰি তাঁৰসমূহত
2: বিজুলীহে প্ৰবাহিত হৈ থাকিব পাৰে।
0: আৰু লগতে আমি জানো যে পানীত এই যে যিটো বিজুলী প্ৰবাহ বেছিকৈ হয় আৰু তাৰ মাজেদি আমাৰ শৰীৰলৈ এনেধৰণে বিজুলী আহিব পাৰে, প্ৰবাহ হ'ব পাৰে, সেইকাৰণে উন্মুক্ত এই ভাঙি পৰি থকা খুঁটা ইলেক্ট্ৰিকেল খুঁটা হওক বা তাঁৰ পৰি থকা দেখিলে বিভাগীয় কৰ্তৃপক্ষক আমাৰ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খুব সোনকালে যিমান পাৰি সোনকালে খবৰ দিব লাগে যাতে আমাৰ ধনজনৰ হানি নহয়, সেইকাৰণে তেনেধৰণৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ উপৰি আমাৰ কি হয়, চৰকাৰী যিখিনি নিৰ্দেশ সেইখিনি আমি শুনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বা আমাৰ পঞ্চায়তৰ মেম্বাৰসকলে বিভিন্ন ধৰণৰ উপদেশ দিয়ে বা গাঁওবুঢ়াৰ পৰা আমি উপদেশ পাওঁ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, চৰকাৰী যদি কিবা সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে সেইখিনি জনাৰো কিন্তু আমি আগতীয়াকৈ ব্যৱস্থা কৰিব লাগে।
1: আমি প্ৰতি মুহূৰ্ততে সজাগ সতৰ্ক হৈ থাকিব লাগিব মাষ্টৰ কাইটি।
0: সেইকাৰণে এই পান অধ্যুষিত অঞ্চলৰ লোকসকলে আগতীয়াকৈ হওক বা বানপানীৰ

0: সময়ত ল'বলগীয়া সাৱধানতাবিলাক যদি লওঁ তেতিয়াহ'লে আমাৰ ধনজনৰ হানি নহয় লগতে পশুধনৰ হানি নহয়, বহুতখিনি আমি ৰক্ষা পাম। ইয়াৰ লগতে আমি আগতে আলোচনা কৰিছিলোঁ যে এসপ্তাহৰ খাদ্য আগতীয়াকৈ আমি মজুত কৰি ৰাখিব লাগে, যাতে এসপ্তাহ যদি আমি খাদ্য নাপাওঁ বা চৰকাৰী সাহাৰ্য পোৱাৰ আগতীয়াকৈ যদি আমি ভালদৰে থাকিব লাগে শুকান অঞ্চলত, তেতিয়াহ'লে এইখিনি খাদ্যই আমাক সহায় কৰিব। তাৰ কাৰণে এসপ্তাহৰ খাদ্যৰ মজুত কৰি ৰখাৰ বৰ প্ৰয়োজন।
1: গতিকেহে মাষ্টৰ, আমি বানপানীৰ সময়তহে বানপানীৰ আগতহে কিনো সাৱধানতা ল'ব লাগে, এই বিষয়ে আমি হে যথেষ্ট কথা পাতিলোঁ। আমি ভাবিছোঁ হে আমিহে কটা কথাবোৰৰ পৰা আমাৰ সেই শ্ৰোতাসকলোহে উপকৃত হ'ব।
0: নিশ্চয় ইতিমধ্যে সকলো সচেতন, কাৰণ আমাৰ অসমত এই বানপানী প্ৰায়ে আহে, প্ৰতি বছৰে আহে। সেইকাৰণে আমাৰ অসমবাসীক দুনাই কোৱাৰ প্ৰয়োজন নাই, সকলো সচেতন। তথাপি আমি সময়ত এইবিলাকৰ বিষয়ে গুৰুত্ব নিদিওঁ। সেইকাৰণে আগতীয়াকৈ আমি যদি গুৰুত্ব দিওঁ আৰু যদি আমি সচেতন হওঁ, তেতিয়াহ'লে যিখিনি আমাৰ ক্ষতি হ'ব পাৰে বানপানীৰ, সেইখিনি ক্ষতিৰ পৰা বহুখিনি আমি ৰক্ষা পাব পাৰোঁ। এ ভদাই, এ শুন পাহি, এ আহোঁ দে, বুজিছ?
2: যোৱা নেকি মাষ্টৰ কাৰ্তি?
0: ভদাই আহিছোঁ দেই। এতিয়া সেই লাঠিডাল আছেই, হয়নে নহয়? আৰু ছাতিটো আছে, লগতে টৰ্চটো। এই খুজি খুজি গৈ থাকিম
2: আৰু। যোৱা যোৱা যোৱা। শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, সোণপাহি ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ আজি 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 31 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটিৰ আজি 212 সংখ্যক দিন, বছৰটি শেষ হ'বলৈ 153 দিন বাকী আছে। প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানত প্ৰথমেই শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1498 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰিছিল। 1803 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই জন্ম হৈছিল ছুইডেন আৰু আমেৰিকাৰ বিজ্ঞানী উদ্ভাৱক জন এৰিকাছনৰ। 1912 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই আমেৰিকাৰ অৰ্থনীতিবিদ মিল্টন ফ্ৰেডমেনৰ জন্ম হৈছিল। 54 খ্ৰীষ্টপূৰ্ব আজিৰ দিনটোতেই মৃত্যু হৈছিল জুলিয়াছ চিজাৰৰ মাতৃ অৰেলিয়া কাট্টাৰৰ। আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে এইবাৰ শুনো আহক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। ওঠৰশ 80 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল। 1912 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ

প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ানৰ জন্ম হৈছিল। 1933 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই পুনেৰ পৰা মহাত্মা গান্ধীৰ হৰিজন পত্ৰিকাৰ প্ৰথম প্ৰকাশ পাইছিল। এই বছৰৰ পৰাই মহাত্মা গান্ধীৰ পৰামৰ্শমতে সবৰমতী আশ্ৰমক হৰিজন আশ্ৰম ৰূপে নামকৰণ কৰা হৈছিল। মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰম ত্যাগ কৰিছিল 31 জুলাইৰ মাজনিশা।

1658 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ঔৰংগজেৱে মোগল সম্ৰাট হৈছিল। 1861 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই 9300 মিলিমিটাৰ বৰষুণ হোৱা বাবে চেৰামুজিয়ে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। 1940 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী উধম সিঙক মাইকেল ওডায়ৰক গুলিয়াই হত্যা কৰাৰ বাবে ফাঁচি দিয়া হৈছিল। 1992 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চেতাৰ বাদক পণ্ডিত ৰবিশংকৰে মেক্সেচ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 1902 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জন্ম হৈছিল প্ৰসিদ্ধ কাৰ্টুনিষ্ট কে শংকৰ পিল্লাইৰ। 1947 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী মমতাজৰ। 1952 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল আজাদ হিন্দ ফৌজৰ নাৰী বাহিনীৰ কমাণ্ডাৰ বেলা মিত্ৰৰ। 1980 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ভাৰতীয় সংগীত শিল্পী মহম্মদ ৰফিৰ।

মহম্মদ ৰফিৰ জন্ম হৈছিল 1924 চনৰ 24 ডিচেম্বৰত পাঞ্জাৱত। মহম্মদ ৰফি নিচেই সৰু হৈ থাকোঁতেই তেওঁলোকৰ পৰিয়াল লাহোৰলৈ উঠি গৈছিল। শৈশৱৰে পৰাই ৰফিয়ে সংগীতৰ প্ৰতি যথেষ্ট ৰাপ আছিল। তেওঁৰ ডাঙৰ ককায়েক আছিল ৰফিৰ অনুপ্ৰেৰণাৰ উৎস। 15 বছৰ বয়সত এক ৰাজহুৱা সংগীতানুষ্ঠানত গান গাবলৈ সুবিধা পোৱাটো আছিল ৰফিৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট, কাৰণ শ্ৰোতাৰ মাজত বিখ্যাত সুৰকাৰ শ্যামচন্দ্ৰো আছিল। ল'ৰাটিৰ প্ৰতিভাত মুগ্ধ হৈ শ্যামচন্দ্ৰে ৰফিক চলচ্চিত্ৰ গীত গাবলৈ মুম্বাইলৈ মাতি আনিছিল। সেইমতেই মহম্মদ ৰফি মুম্বাইলৈ গৈছিল। ৰফিয়ে পাঞ্জাৱী চিনেমা গুলবালাচ তেওঁৰ জীৱনৰ প্ৰথম চলচ্চিত্ৰটো গাইছিল। মুম্বাইত তেওঁ গান গোৱা প্ৰথম পৰ্যায়ৰ ছবিকেইখন আছিল গাঁও কি গৰী 1945 চন, সমাজ কি বদল ডালো 1947 চন আৰু জুগনু 1947 চনত। আন এজন প্ৰখ্যাত সংগীত পৰিচালক নৌচাদে মহম্মদ ৰফিক 1946 চনত অনমোল গাড়ী নামৰ ছবিখনত এককভাৱে তেৰা খিলনা টুটা বালক গীতটো গোৱাৰ সুবিধা দিছিল। 1949 চনত দিল্লেকি ছবিখন ইজ দুনিয়া মে আয়ে দিলৱালা গীতটোৱে ৰফিক এক স্মৰণীয় সফলতা প্ৰদান কৰিছিল। মহম্মদ ৰফিৰ গীতৰ চাহিদা তাৰ পিছতেই ক্ৰমে বাঢ়িবলৈ ধৰিছিল। তেওঁৰ বিশেষত্ব আছিল যে তেওঁ অভিনয় কৰা অভিনেতাজনৰ কণ্ঠৰ লগত সামঞ্জস্য ৰাখি বিভিন্ন ধৰণে গীত পৰিৱেশন কৰিছিল। ৰোমান্টিক নায়ক দিলীপ কুমাৰৰ দৰে তেওঁ গাইছিল তেৰে হুস্নু কি তাৰিফ কৰো লিডাৰ বুলছবি 1946 চনত। গুৰুদত্তৰ গুৰুগম্ভীৰ কণ্ঠস্বৰে তেওঁ গাইছিল ইয়ে দুনিয়া আগৰ মিল ভি যায় তো কিয়া হোৱা পিয়াছা 1957 চনৰ। স্বামী কাপুৰৰ চঞ্চল মতেৰে গাইছিল ইয়াহু চাহে কৈ মুজে জংলী কাহে জংলী চিনেমা 1961। এইদৰে তেওঁৰ অগাধ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছিল তেখেতৰ সংগীতৰ জৰিয়তে। শাস্ত্ৰীয় সংগীত, ৰাগভিত্তিক গজল, পাশ্চাত্য লোকধৰ্মী সংগীত আটাইবোৰ ধৰণৰ গীতেই তেওঁ সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিছিল। ৰাগভিত্তিক গীতৰ ভিতৰত মধুবন মেচ ৰাধিকা নাচেৰে কহিনুৰ 1960, ও দুনিয়া কে ৰেখৱাল বেজু বাউৰা 1952 চনত। মহম্মদ ৰফিয়ে তেওঁৰ গায়ন জীৱনৰ 40 বছৰত প্ৰায় 25,000ৰো অধিক গীত গাইছিল। তেওঁ গোৱা আন কেইটামান বিখ্যাত গীত হৈছে সোহানী ৰাত ঢোলচুকি দুলাৰী বুলছবিৰ, চৌদ কি চান চৌধুৰী কে চান 1960ত, জাহাঁ ডাল ডাল পৰ চিকন্দৰ ই আজম 1965 চনত। 1980 চনত তেওঁ আচপাছ ছবিৰ বাবে গোৱা তুহি আচপাছ হে দোষ শিখ গীতেৰেই তেওঁৰ শেষ গীত আছিল। 1980 চনৰ 31 জুলাইত এইগৰাকী মহান শিল্পীৰ মৃত্যু হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1970 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু হৈছিল। ফণী শৰ্মা আছিল নাট্যকাৰ, অভিনেতা। 1910 চনত তেওঁৰ জন্ম হৈছিল তেজপুৰত। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত অভিনয় কৰি বিখ্যাত চলচ্চিত্ৰ চিৰাজ 1948 চনত তেওঁই নিৰ্মাণ কৰিছিল। 1955 চনত তেওঁ পৰিচালনা কৰা পিয়লি ফুকন ছবিয়ে ৰাষ্ট্ৰপতিৰ যোগ্যতা প্ৰমাণ পত্ৰ লাভ কৰিছিল। বহুচৰ্চিত পূৰ্বজ্যোতি থিয়েটাৰ নামৰ এটি ভ্ৰাম্যমান নাট্যদলত তেওঁ শেষ বয়সত যোগ দিছিল। কেইবাখনো নাটক ৰচনা কৰি তাৰ ভিতৰত ভোগজোৰা, মায়ঙৰ বেজ, কিয়, নাগপাশ, চিৰাজ আদি আছিল তেওঁৰ উল্লেখযোগ্য। নটসূৰ্য উপাধিৰে তেওঁ প্ৰখ্যাত হৈছিল। 1970 চনৰ আজিৰ দিনটোতেই তেখেতৰ মৃত্যু হৈছিল। ২০০৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই তুলসী দাসক নাট্যচাৰ্য বঁটা প্ৰদান কৰা হৈছিল। 2004 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ পৰিচালক অজান বৰুৱাৰো মৃত্যু হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটি খুজিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আন পৰ্যায়ত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

প্ৰতিপন্ন কৰিলে সিঙে। কানাডাৰ অণ্টাৰিঅ'ত অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ মহিলাৰ ফাইনেলত 18 বৰ্ষীয় ভাৰতৰ শীৰ্ষ স্কোৱাছ খেলুৱৈগৰাকীয়ে ইজিপ্তৰ দ্বিতীয় বাছনিৰ ৰুকায়া ছালেমক 11-3, 11-3, 11-9 ব্যৱধানত পৰাস্ত কৰে। উল্লেখ যে 2005 চনৰ ভাৰতৰ জ্যোৎস্না চিনেপাই ৰাণাৰ্ছ আপতে খান্ত থাকিব লগা হয়। প্ৰতিযোগিতাখনত 2011 চনৰ পৰা ইজিপ্তৰ খেলুৱৈয়ে খিতাপ দখল কৰি আহিছিল। আনহাতে ইজিপ্তৰ এই একক আধিপত্যৰ অৱসান ঘটালে। মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰি ইতিহাস ৰচনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৌৰক গুৱাহাটীৰ দিছপুৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। একেটা অনুষ্ঠানতে উক্ত অভিযানটোৰ সফল নেতৃত্ব বহন কৰা অসমৰ আন এগৰাকী গৌৰৱ তথা ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীৰ সহকাৰী কমাণ্ডেণ্ট ভনিতা তিমুংপিকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। দুয়োগৰাকী পৰ্বতাৰোহীৰ এই অসাধাৰণ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰূপমণি গৌৰলৈ 10 লাখ টকা আৰু ভনিতা তিমুংপিলৈ 2 লাখ টকাৰ চেক আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ নগাঁও পথাৰগাঁৱৰ সুপুত্ৰী ৰূপমণিয়ে নিজৰ অদম্য সাহস, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত সমগ্ৰ অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছে। ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীৰ 2021 চনত যোগদান কৰা এইগৰাকী সাহসী কন্যাই যোৱা 21 মে'ত ITBPৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্যা হিচাপে সফলতাৰে পৃথিৱীৰ সৰ্বোচ্চ শিখৰ জয় কৰি নাৰী শক্তি আৰু আত্মবিশ্বাসৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নাৰী শক্তি বন্দনা কাৰ্যসূচীৰ অধীনত ITBPৰ এই বিশেষ মহিলা এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 11 গৰাকী মহিলাকে ধৰি মুঠ 14 জনীয়া অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰিছিল অসমৰ কন্যা তথা ITBPৰ সহকাৰী কমাণ্ডেণ্ট ভনিতা তিমুংপিয়ে। ৰূপমণি গৌৰৰ এই অসাধাৰণ সাফল্যক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্য হাতত লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিশেষ উদ্যোগত পৰ্বতাৰোহীগৰাকীৰ বাগৃহৰ পৰা লীলাবাৰী হাইস্কুললৈ যোৱা 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নতুনকৈ নিৰ্মাণ কৰি ৰূপমণি গড় পথ হিচাপে নামাকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এক অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যুৱ প্ৰজন্মক উৎসাহিত আৰু প্ৰশিক্ষিত কৰাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াব। তেওঁ সদৰি কৰি কয় যে চৰকাৰে ITBPৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আৰু যদি তেওঁলোক মান্তি হয় তেন্তে ৰূপমণি গৌৰক অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে নিযুক্তি প্ৰদান কৰা হয়, যাতে তেওঁৰ জৰিয়তে অসমৰ আৰু 10 গৰাকী যুৱক যুৱতী পৰ্বতাৰোহণৰ বাবে অনুপ্ৰাণিত হ'ব পাৰে। জিম্বাবুৱেৰ বিৰুদ্ধে 3খন মেচৰ T20 ছিৰিজত হোৱাইট ৱাছ সম্পূৰ্ণ কৰে টীম ইণ্ডিয়াই। ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে ছিৰিজৰ হাৰাৰেত অনুষ্ঠিত 3য়খন তথা অন্তিমখন মেচত ঘৰুৱা দলটোক 35 ৰাণত পৰাস্ত কৰে। ভাৰতীয় দলে বিজয়ৰ বাবে নিৰ্ধাৰিত কৰি দিয়া 193 ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ জিম্বাবুৱে নিৰ্ধাৰিত অভাৰত 7 উইকেটত 157 ৰাণ কৰি পৰাস্ত হয়। ঘৰুৱা দলৰ ইনিংছত ৰায়ান ৱাৰ্লে সৰ্বাধিক অপৰাজিত 54 আৰু বিলিছ মাধেভেৰাই 28 ৰাণ যোগ দিয়ে। ভাৰতৰ মায়ংক যাদৱে 3টা, যশ ঠাকুৰে 2টা, অশোক শৰ্মা আৰু ৰবি ভিঞ্চিয়ে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে বৈভৱ সূৰ্যবংশীৰ 20 পূৰক অৰ্ধশতক, ঈশান কিষাণৰ 29, শ্ৰেয়াছ আয়াৰৰ 27 আৰু ৰিংকু সিঙৰ 25 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 5 উইকেটত 192 ৰাণ কৰে। অসম এথলেটিক্স সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত নলবাৰী সৰিয়তলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত 47 সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপৰ অলপতে সামৰণি পৰে। প্ৰতিযোগিতাত 299 পইণ্টেৰে ডিব্ৰুগড় শ্ৰেষ্ঠ দল, 209 পইণ্টেৰে শিৱসাগৰ দ্বিতীয় শ্ৰেষ্ঠ দল আৰু 162 পইণ্টেৰে তৃতীয় লখিমপুৰ আৰু 140 পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰে ঘৰুৱা দল নলবাৰীয়ে। 14 বছৰ অনুৰ্ধৰ ল'ৰা শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ সৌৰভ চেতিয়া শিৱসাগৰ আৰু ছোৱালী শাখাত দিশা গগৈ শিৱসাগৰ। 16 বছৰ ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ ভাৰ্গৱ বৰুৱা লখিমপুৰ আৰু ছোৱালী শাখাত

জেচমি মিৰি তিনিচুকীয়া, 18 বছৰ অনুৰ্ধ ল'ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। স্নিগ্ধ প্ৰীতম কোঁৱৰ শিৱসাগৰ আৰু ছোৱালীৰ শাখাত মেঘালী বৰগোহাঁই শিৱসাগৰ। 20 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ ময়ূৰ বেজবৰুৱা ডিব্ৰুগড় আৰু ছোৱালীৰ শাখাত নন্দিতা শৰ্মা দৰং। পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ মৌচম দাস ডিব্ৰুগড় আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ মুনমুন চেতিয়া ডিব্ৰুগড়। অসম এথলেটিক্স সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে আগধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকে। কোকৰাঝাৰ সাংসদ জয়ন্ত বসুমতাৰী, অসম এথলেটিক্স সন্থাৰ উপসভাপতি অশোক ভৰালীকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল। মৰিগাঁৱত অনুষ্ঠিত দেউকন সোঁৱৰণী 17 বছৰ অনুৰ্ধৰ আন্তঃ জিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চূড়ান্ত খেলত কামৰূপ গ্ৰাম্য জিলাৰ আপাতানী উচ্চ মাধ্যমিক বিদ্যালয়ক 1-0 পৰাস্ত কৰে চৰাইদেউ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। খেলখন নিৰ্ধাৰিত সময়ৰ ভিতৰত গ'লশূন্য হোৱাত পুনৰ সময় বঢ়াই দিয়াত 1-0 ব্যৱধানত চৰাইদেউ জিলাক দলে চূড়ান্ত বিজয়ীৰ সন্মান

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথম গীতটিৰ ৰচনা জীমণি চৌধুৰীৰ।

0: শ্ৰোতাই ইমানপুৰে কৃষ্ণাদেৱীৰ কণ্ঠত অসমীয়া আধুনিক গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠান বৰ্ণালী।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ বৰ্ণালী। হাঁহি মানুহৰ জীৱনৰ ই এক মৌলিক উপাদান। অকৃত্ৰিম হাঁহিয়ে মনৰ মলিনতা দূৰ কৰে। হাঁহিমুখীয়া ব্যক্তিত্বই মানুহ সহজে আকৰ্ষণ কৰে। হাঁহিয়ে মানুহক জীৱন যন্ত্ৰণাৰ পৰা মুক্ত কৰি ৰাখে। মানুহে কেতিয়াও এটা জটিল জীৱন বা কষ্টকৰ জীৱন নিবিচাৰে। সেয়ে মানুহে যদি হাঁহি হাঁহি কাম কৰে, তেন্তে কষ্ট লাঘৱ হয় আৰু সাৰ্থকতা পোৱা যায়।

সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, জীৱনৰ অৰ্থই হ'ল হাঁহি। তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল'বা আৰু কান্দোনখিনি নিজে লুকুৱাই থবা। তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ'বা। হাঁহি হৈছে মনৰ আঁৰ নথকা দাপোন। হাঁহি সুখ, আনন্দ আৰু সুস্থ শৰীৰৰ প্ৰতীক। ই শক্তিদায়িনী। হাঁহিয়ে মানুহৰ সুস্থতাৰ পৰিচয় দিয়ে।

হাঁহিয়ে সৌন্দৰ্য বঢ়ায়, আত্মবিশ্বাস বঢ়ায়, হাঁহিয়ে কষ্ট আৰু মানসিক চাপ দূৰ কৰে, হাঁহিয়ে আয়ুস বঢ়ায়। কাৰোবাক অভিনন্দন জনাবলৈ হাঁহিতকৈ ডাঙৰ উপহাৰ আৰু একো নাই। হাঁহিয়ে ইজনে সিজনক কাষ চপাই আনে। হাঁহি জীৱনৰ মূল মন্ত্ৰ। হাঁহি জীৱনৰ বাবে যে অতি প্ৰয়োজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবেই লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনো বয়সৰ মানুহে ইয়াত যোগদান কৰি ব্যায়াম নতুবা যোগৰ যোগেদি সহাৰ অনুশীলন কৰে।

মানুহৰ জীৱন সুখ দুখৰ সংমিশ্ৰণ। দুখ আছে বাবেই সুখ প্ৰাপ্তিৰ অনুভৱ আছে। জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে আনন্দমধুৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি যদি আমি হাস্যৰস আহৰণ কৰিব পাৰোঁ, তেন্তে কোনো আলৈ আহোকালে আমাক আমনি কৰিব নোৱাৰে। এমুকুৰা হাঁহিয়ে নিজৰ ঘৰখন স্বৰ্গীয় কৰি তোলাৰ লগতে জীৱন উদযাপনৰ মাদকতা আনি দিব পাৰে। হাঁহি সংক্ৰামক। সমজুৱাৰ মাজত এজনে হাঁহি দিলে উপস্থিত অন্যান্য ব্যক্তিসকলো হাঁহিৰ অংশীদাৰ হয়, ৰসাল পৰিৱেশ এটা গঢ় লৈ উঠে। খুহুতীয়া কথায়ো মানুহৰ মাজত হাস্যৰস সৃষ্টি কৰে। হাস্যৰস সৃষ্টি কৰিব পৰাটো মানুহৰ অনন্য গুণ। হাঁহিয়ে মনটো আনন্দময় কৰি ৰাখিব পৰাটো বিশেষ সফলতা।

0: বৰ্ণালী শুনিলে অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে
1: প্ৰিয়ংকা দাসে,
0: প্ৰযোজনা গৌতম নাথৰ।
2: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে পিডিএমএফৰ 266.66 মিটাৰ আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। শিল্পী মহম্মদ ৰফি। প্ৰথমে শুনোৱা হওক দ্য ট্ৰেইন বোলছবিৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত সুৰজ ওৰ চান্দা বোলছবিৰ এই গীতটি।

শ্ৰোতাই মহম্মদ ৰফিৰ কণ্ঠত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত ভাই হৌ তো এইছা বোলছবিৰ এই গীতটি।

শ্ৰোতাই মহম্মদ ৰফিৰ কণ্ঠত হিন্দী ভোজপুৰী গীত শুনিছে। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা এইবাৰ শুনাবলৈ লৈছোঁ নাছিব পুলছফীৰ গীত, শিল্পী মহম্মদ ৰফি।

শ্ৰোতাই মহম্মদ ৰবিৰ কণ্ঠত হিন্দী ভোজপুৰীৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ কালিয়া ভোজপুৰীতি গীত, শিল্পী মহম্মদ ৰবি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনিবলৈ লৈছোঁ অমৰ আকবৰ অন্ধনী বোলছবিৰ মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই ইমানপুৰে মহম্মদ ৰফিৰ কণ্ঠত হিন্দী বুজিবীৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30, লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ শনিবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz। কাইলৈ শনিবাৰে আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ সহযোগী প্ৰাঞ্জল শইকীয়াৰ সৈতে মই অজিত চক্ৰৱৰ্তীয়ে প্ৰচাৰণ কক্ষৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।